এফ এম বেণ্ডৰ 102.7 MHz, নিউজ অন এ আই আৰ এপ আৰু www.akashvani.gov.in যোগে এয়া আকাশবাণী নগাঁও। আজি শুক্ৰবাৰ, অসমীয়া লেখেৰে 1948 শকাব্দৰ আহাৰ মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 26 তাৰিখ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 5:55 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ অনুষ্ঠান মুকলি কৰা হৈছে। ষ্টুডিঅ'ত মই এয়া হাদিউজ্জামান, কৰ্তব্যকক্ষত মোৰ সৈতে আছে তমজিদা বেগম আৰু নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ যোগে প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আজিৰ অনুষ্ঠান পৰিচিতি। আজিৰ অনুষ্ঠানত পুৱা 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শিল্পীৰ পৃথিৱীত এবুমুখী অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিবলৈ পাব। 7:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব 7:15। 7:30 শুনিবলৈ পাব মূৰ্চনা। 8:00 পৰা 9:15 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ ক্ৰমে 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:20 শুনিবলৈ পাব কেইটিমান জাৰি গীত। 9:30 আগবঢ়োৱা হ'ব পকা ধানৰ মাজে মাজে আলেখ্যখনিৰ দ্বিতীয় খণ্ডটি। 10:00 নিবেদন কৰা হ'ব এটি সাক্ষাৎকাৰ অনুষ্ঠান। 10:30 শুনিবলৈ পাব কেইটিমান গীতৰ অনুষ্ঠান। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 11:05 পৰা 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 4:30 শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 5:25 শুনিবলৈ পাব মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ, বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব 5:45। 6:00 অসমীয়া আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:10 শুনিবলৈ পাব কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। 6:44 আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:05 শুনিবলৈ পাব এটি বৃন্দ গীত। 7:10 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত অসমীয়া বাতৰি। সাবিত্ৰী দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। সুৰলহৰী হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:30। অসমীয়া বাতৰিৰ শিৰোনাম শুনিবলৈ পাব নিশা 8:00। 8:02 কথাশিল্প অনুষ্ঠানত নিবেদন কৰা হ'ব ডক্টৰ ৰুবুল মাউত ৰচিত গ্ৰন্থ মোৰো এটা সপোন আছে তৃতীয় খণ্ডটি। 8:22 শুনিবলৈ পাব ৰাগভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 শুনিবলৈ পাব নিজৰা। 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:30 শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

উপাসনা অনুষ্ঠানটিত ইমান পৰে চন্দ্ৰপ্ৰভা বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, স্নেহলতা দাসৰ কণ্ঠৰ লোকগীত আৰু ইনামুল হক আৰু সংগীবৃন্দৰ কণ্ঠৰ জাৰি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো শিল্পীৰ পৃথিৱীত এভুমুকি অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ।

0: আৰম্ভ কৰিছোঁ শিল্পীৰ পৃথিৱীত এভুমুকেই। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তি কেহুৰাম বৰাক। আপোনাক আমাৰ এই শিল্পীৰ পৃথিৱীত এভুমুকী অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: আপুনি একেধাৰে সৰুৰে পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে ন, বিশেষকৈ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত। প্ৰথমতে মই আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জানি লওঁচোন, আপোনাৰ ঘৰ ক'ত?
1: হয়, মোৰ নাম শ্ৰী কেহুৰাম বৰা। মোৰ ঘৰ ওপৰ পাথৰিত। মই মোৰ পিতৃ স্বৰ্গীয় কৃষ্ণৰাম বৰা, মোৰ মাতৃ দেৱমা বৰা। মই ই গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে বৰ্তমান চৰ্চা কৰি আছোঁ।
0: হয়, কিমান বছৰ বয়সৰ পৰা আৰম্ভ?
1: মই 11 বছৰমান বয়সৰ পৰাই আচলতে বাদ্যত অনুশীলন কৰিছিলোঁ। বাদ্যত মই সাধাৰণতে নিজে এটা মোৰ মনত পৰে, মই টেবুল বা চকীতে তেনেধৰণে পঢ়ি থাকোঁতে বজাই থাকোঁ। বজোৱাৰ পিছত মোৰ অনুশীলন হ'ল যে আপোনাৰ তবলাৰ শাস্ত্ৰত, মই তবলাৰ বিশাৰদ কৰিলোঁ। তাৰপিছত পৰৱৰ্তী সময়ত মই গাঁৱৰে প্ৰথম মোৰ ক'ব লাগিব স্বৰ্গীয় ৰুদ্ৰকান্ত বৰবায়নদেৱৰ জৰিয়তে মই খোল কাণত ল'বলৈ শিকিলোঁ। আৰু পৰৱৰ্তী সময়ত
0: তেতিয়া
1: মোৰ 11-12 বছৰ বয়স
0: খোল আপুনি শিকিছে?
1: হয় হয় হয়, 11-12 বছৰ বয়সত খোল কাণত ল'লোঁ। আৰু পৰৱৰ্তী সময়ত মোক গাঁৱৰ বৰবায়নী এতিয়া নিৰ্মালী দিলে। তাৰপিছত কি হ'ল, আকৌ আনুষ্ঠানিক শিক্ষা হিচাপে মই যিখিনি গাঁৱত ল'লোঁ, সেয়া ভাবিলোঁ যে এইটো গাঁৱৰ পৰম্পৰাগত যিটো ট্ৰেডিশ্যনেল আছিল, তাত মই শাস্ত্ৰসন্মত বা ব্যাকৰণসন্মত যেনেধৰণে পাব লাগে। পিছত যেতিয়া ওলাই আহি শ্ৰীমন্ত শংকৰদেৱ সংঘত যেতিয়া সংস্কৃতি দল প্ৰথম হৈছিল, তাত আমি প্ৰথম দল তাত আমি ল'লোঁ। সেয়া মোৰ গুৰু প্ৰথম ক'ব লাগিব অলীপ মহন্ত
0: ডাঙৰীয়া,
1: নগাঁৱতে অলীপ মহন্ত ডাঙৰীয়াত সেই খোলৰ তালিম ল'লোঁ। তাৰপিছত তেখেতৰ পিতৃ স্বৰ্গীয় গোলাপ মহন্তদেৱৰ সান্নিধ্য পালোঁ। আমি যোৰা শিকিলোঁ, অন্যান্যখিনি কোৰ্চ হিচাপে শিকিলোঁ। শিকাৰ পিছত তেওঁলোকে ক'লে যে তই ময়কে মাতে যে ল'ৰা বৈবা তই নাচিব পাৰিবি, এনেকৈ কয়। তাৰপিছত মই নৃত্যৰ জগতখনলৈ গ'লোঁ, সত্ৰীয়া নৃত্যৰ জগতখনলৈ গ'লোঁ। সত্ৰীয়া নৃত্যৰ জগতখনত ক'ব লাগিব যে সত্ৰৰ পৰম্পৰাত গ'লোঁ। সত্ৰৰ পৰম্পৰাত আমি এই গুৰুসকলৰ সান্নিধ্য পালোঁ, পদ্মশ্ৰী যতীন গোস্বামী ছাৰ, পদ্মশ্ৰী ঘনকান্ত বৰবায়ন ছাৰ। আৰু এইটো বৰ্তমান মই এতিয়া সত্ৰীয়া নৃত্যত আচলতে মাষ্টাৰ্ছ কৰি আছোঁ। শ্ৰীযুত গোবিন্দ শইকীয়া ছাৰৰ তত্ত্বাৱধানত মই মাষ্টাৰ্ছ কৰি আছোঁ। আৰু লগতে এই নৃত্যৰখিনিৰ ক্ষেত্ৰত মোক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰেৰণা যোগালে শ্ৰীযুত আনন্দ মুক্তিয়াৰ গায়ন ডাঙৰীয়াও মোক এইখিনি যথেষ্টখিনি সহায় কৰিলে, মোক সুধৰণিৰ ক্ষেত্ৰত বহুতখিনি আগুৱাই নিলে। আৰু পৰৱৰ্তী পিছত এতিয়াও মই চৰ্চা কৰিয়ে আছোঁ। এতিয়া মই এজন জ্যেষ্ঠ ছাত্ৰ বুলিয়ে কওঁ, শিকিয়ে আছোঁ, এতিয়াও শিকিয়ে আছোঁ আৰু ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ আছোঁ।
0: হয়, আপুনি এজন ভাল প্ৰশিক্ষক, আপুনি বহুতো ল'ৰা ছোৱালীক আপুনি শিকায় আমি জানিব পাৰিছোঁ। তবলা বজাই আছেনে এতিয়াও?
1: তবলা মই বহুত আগত খোল বজোৱাৰ আগত মই তবলাই বজাই আছিলোঁ। তবলা বিভিন্ন মঞ্চত বজাইছিলোঁ, মই বিহাৰৰ ডিগ্ৰীও ল'লোঁ। কিন্তু যেতিয়া তবলাৰ চৰ্চাটো কমি যোৱাৰ পিছত খোলৰ লগত যিটো শিকিবলৈ মোৰ সহজ হ'ল, খোল তবলা শিকাৰ কাৰণে মোৰ খোল শিকাৰ সহজ হ'ল। গতিকে খোলৰ পিছত মোৰ নাচৰ, বৰ্তমান মই নাচৰ লগতহে জড়িত, কিন্তু তবলা বজাওঁ মাজে মাজে মই গানৰ লগত। আৰু মঞ্চত বিভিন্ন প্ৰতিযোগিতাই হওক বা সৰু সুৰা ফাংচনবিলাকেই হওক, আগতে বহুত বজাইছিলোঁ, বিভিন্ন ফাংচন বিভিন্ন ঠাইলৈ গৈছিলোঁ, কিন্তু বৰ্তমান এতিয়া অলপ কম বজাওঁ। আৰু
0: আপোনাৰ লগত কথা পাতিবলৈ আৰু আছে, কিন্তু প্ৰথমতে খোল অকণমান শুনি লওঁ নেকি বাৰু?
1: ঠিক আছে। বৰ্তমান মই গীতৰ নাচৰ এক তালৰ বাজনাখন ঘাটৰ সৈতে বজাইছোঁ।
0: হয়, বজাওক।

0: ভাল লাগিলে শুনি পেলাই।
1: ধন্যবাদ।
0: এতিয়া আহোঁ আপোনাৰ নৃত্যৰ ক্ষেত্ৰখনলৈ। আপুনি যিহেতু এগৰাকী নৃত্য প্ৰশিক্ষক, সত্ৰীয়া নৃত্যৰ ল'ৰা ছোৱালীক যেতিয়া নৃত্য আপুনি শিকায়, প্ৰথমতে আপুনি কোনখন শিকায় বাৰু?
1: আমাৰ
0: আগবাঢ়ে
1: হয় সত্ৰীয়া নৃত্যৰ প্ৰথম আদিপাঠ হৈছে মাটি আখৰা।
0: হয়,
1: মাটি আখৰাৰ পৰাই সত্ৰীয়া নৃত্যৰ আৰম্ভ হয়। আৰু সত্ৰীয়া নৃত্যৰ সেইটো ব্যাকৰণ, প্ৰথম ব্যাকৰণ বুলি কোৱা হয় যে মাটি আখৰা নোহোৱাকৈ কেতিয়াও সত্ৰীয়া নৃত্য হ'ব নোৱাৰে। সত্ৰীয়া নৃত্যৰ যেতিয়া সম্পূৰ্ণ হয়, সম্পূৰ্ণ হোৱাৰ পিছত আমি নৃত্যলৈ যোৱা যায়। যে সত্ৰীয়া নৃত্যৰ যিবিলাক নাম আছে, নাদুভংগী, ঝুমুৰা, বালকৃষ্ণ, চালি নৃত্য, গোসাঁই প্ৰভুৱে সূতধাৰ, গোপী, এনেধৰণে বাহাৰ পৰা আদি কৰি নাটকৰ পিছত শেষান্ত নাটকলৈ যায়গৈ। গতিকে এনেদৰে মাটি অখৰা মেইন মুঠতে বেছটো হৈছে, ভেটিটো হৈছে মাটি অখৰা। মাটি অখৰা শিকাই পেলাইহে অন্যান্য সত্ৰীয়া নাচবোৰ শিকোৱা হয়।
0: মাটি আখৰা কোৰ্চটো কিমান দিনীয়া হয়?
1: মাটি আখৰা কোৰ্চ সাধাৰণতে দুবছৰত হ'লে মাটি আখৰাখিনি শেষ হয়। তাৰপিছত আমি নাচবিলাকলৈ আগুৱাই যাব পাৰোঁ।
0: হয়, মাটি আখৰাৰ মহত্বটো কওকচোন অলপ।
1: মাটি আখৰাটো হৈছে মানে আমাৰ যেনেকৈ অন্যান্য নাচ, ব্যাকৰণ নাচবিলাকত আগতীয়া যিবিলাক থাকে, আলাৰিপু বুলি কয় ভাৰতনাট্যমত, ঠিক আমাৰ ইয়াৰ হৈছে মাটি আখৰা। মাটি আখৰাটো হ'ল মাটিক আশ্ৰয় কৰি শৰীৰটোক প্ৰথম নৃত্যোপযোগী কৰিব লাগিব। নৃত্যোপযোগী কৰিলেহে আমি অন্যান্য নৃত্যবোৰ কৰিব পাৰিম। আৰু মাটি আখৰাবিলাক সাধাৰণতে প্ৰধানতঃ আমাৰ 64টা আছে, তাৰে আনটা ভাগ আছে, নামবিলাক উৰা, ছতা, জলক, চিটিকা, পাক, জাপ, লনখৰ, এই আনটাৰ প্ৰধান ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে সত্ৰৰ পৰম্পৰাত খচকা বা গচকা কৰা হয়। কিন্তু খচকা বা গচকাটো প্ৰথম কৰিলে ল'ৰা ছোৱালীয়ে ভয় খায়, কিন্তু আমি সাধাৰণতে পুৰুষুৰাৰ পৰা আৰম্ভ কৰোঁ। পুৰুষুৰা, প্ৰকৃতিৰাক আদি প্ৰথম আৰম্ভ কৰি পেলাই অন্যান্য মাটি অখৰা বুলি চোৱা যায়।
0: হয়, এটা এটা ভাগ শিকাওঁতে কিমান দিনমান লাগে চাগে ল'ৰা ছোৱালী?
1: এটা এটা ভাগ মানে সাধাৰণতে প্ৰথম এদিনত আমি পাৰিলে 10খন আমি আৰম্ভ কৰোঁ, 10খন শিকাবলৈ চেষ্টা কৰোঁ পৰাসকল। একেবাৰে বয়সৰ কথা থাকে, আমাৰ যিহেতু ইয়াত নিৰ্দিষ্ট বয়স নাথাকে, যিহেতু যে ডাঙৰবিলাকেও শিকিবলৈ আহে, সৰুবিলাকেও শিকিবলৈ আহে। সৰুবিলাকৰ সাধাৰণতে বয়সটো 5 বছৰ 6 বছৰ নিম্নতম বয়স
0: হয়,
1: আৰু ডাঙৰবিলাকে কেতিয়াবা আহে। ডাঙৰবিলাকে সোনকালে অলপ ল'ব পাৰে আৰু সৰুবিলাকে তেওঁলোকৰ সময় লাগে। 10খন শিকোঁতে হয়তো তেওঁলোকৰ 10 দিনো লাগিব পাৰে, 20 দিনো লাগিব পাৰে, বা এমাহো লাগিব পাৰে। কিন্তু পৰাসকলক আমি প্ৰথম দিনাই 2-4খন দি আৰম্ভ কৰোঁ। আৰম্ভ কৰোঁ সেইখিনি আৰু সদায় আমাৰ নিয়মিতভাৱে অনুশীলন হয়, আৰু যেতিয়া পূৰ্ণ হয় তেতিয়া আমি আকৌ আন আন মাটি আখৰালৈবিলাকলৈ যে গৈ থাকোঁ।
0: তুমি যিটো এগৰাকী প্ৰশিক্ষক, গতিকে মই এইটোহে জানিব বিচাৰিছোঁ যে ডাঙৰখিনিৰ ক্ষেত্ৰতকৈ সৰুখিনি বাৰু বেছি আয়ত্ত কৰে নেকি? বাৰু ধৰক তেওঁলোকৰ বডি লেংগুৱেজ যিখিনি,
1: হয় হয় ঠিক আছে, আপুনি ভাল কথা এটা সুধিছে। সাধাৰণতে মাটি আখৰা কৰিবলৈ যাওঁতে সৰুখিনি বেছি ভাল, ডাঙৰবিলাক এনেকুৱাও আহে, আমি কাৰণ ইয়াতো বাধা দিব নোৱাৰি। সৰুবিলাকো আহে, ডাঙৰবিলাকো আহে। ডাঙৰবিলাকে তলৰ সাধাৰণতে যিবিলাক ব্যায়াম দুটা ভাগত ভাগ কৰিছে, এবিধ হৈছে নৃত্য উপযোগী, আনবিধ হৈছে সম্পূৰ্ণ ব্যায়াম, যিটো এক্সাৰচাইজ বুলি কওঁ আমি যোগৰ লগত যিবিলাক তুলনা কৰোঁ। গতিকে এই তলৰ ব্যায়ামখিনি সাধাৰণতে ডাঙৰবিলাকে কৰিবলৈ টান পাৰে বা নোৱাৰে ডাঙৰত আহিলে। কিন্তু সৰুত আহিলে তেওঁলোকে দুই ধৰণৰখিনি পাৰে, তো ওপৰৰখিনিও পাৰে, তলৰখিনিও পাৰে, কাৰণ শৰীৰটো তেওঁলোকৰ কোমল হৈ থাকে আৰু ডাঙৰবিলাকৰ যিহেতু অকণ কঠিন টান হৈ যায়। গতিকে তেওঁলোকে সেই তলৰ ব্যায়ামখিনি কৰিবলৈ টান পায়, আৰু তলৰ ব্যায়ামখিনি নোহোৱাকেই তেওঁলোকে নৃত্য আৰম্ভ কৰিবলৈ বাধ্য হয়গৈ, সাধাৰণতে তেনেকুৱা এটা হয়। কিন্তু সৰুখিনিয়ে সাধাৰণতে তলৰখিনি ব্যায়াম সোনকালে ল'ব পাৰে।
0: ব্যায়ামখিনি নকৰা, ব্যায়ামখিনি নিশিকাকৈ ডাঙৰ ক্ষেত্ৰত চাগে অকণমান অসুবিধা সৃষ্টি হয় নেকি?
1: অসুবিধা সৃষ্টি হয়, হয় নিশ্চয় সৃষ্টি অসুবিধা হয়, কাৰণ যিহেতু আমাৰ গোটেই অংগ শুদ্ধিৰ ক্ষেত্ৰত শৰীৰটোৰ যিহেতু নৃত্যৰ উপযোগী হ'বলৈ অংগখিনি শুদ্ধি হ'বলৈ, অংগ শুদ্ধিৰ মূলতে হৈছে মাটি আখৰা। যিমান কঠিন ব্যায়ামখিনি কৰে অংগটো সুন্দৰ হয়, দেখিবলৈ ভাল হয়। আৰু মাটি অখৰা পূৰ্ণত নোহোৱাকৈও কিছুমানে নাচ শিকা দেখা পাওঁ আমি মঞ্চত, সেইটো আচলতে বৰ সুবিধাজনক বা সন্তোষজনক নহয়। কোনোবাই ওপৰৰ পৰা ঝুমুৰা নাচ শিকি দিলে, কোনোবাই চালি নাচ, কোনোবাই গোপী, কোনোবাই ৰাস নাচিলে, কিন্তু মাটি অখৰা কৰি পেলাই যদি নাচবিলাক শিকে তেতিয়াহ'লে নাচবিলাক বৰ ধুনীয়া হয়।
0: আপুনি আজিলৈকে কিমান ল'ৰা ছোৱালী শিক্ষা দিছে?
1: এতিয়া মোৰ প্ৰতি বছৰে ধৰি লওক পৰীক্ষা দিওঁতে আমাৰ 150মান ল'ৰা ছোৱালী প্ৰতি বছৰে পৰীক্ষাই দিয়ে। পৰীক্ষাই দিয়ে যিটো আমাৰ সংগীত সত্ৰ আৰু সত্ৰ মহাসভাৰ আছে, দুখন বোৰ্ডত প্ৰধানতে আমি পৰীক্ষা দিয়া যায়। দুইখন বোৰ্ডৰ অনুসৰি এখন বোৰ্ডতে 100-150লৈকে অধিক প্ৰতি বছৰ পৰীক্ষা দিয়ে। আৰু ইতিমধ্যে চূড়ান্ত বৰ্ষলৈ আমাৰ প্ৰায় 800মান ল'ৰা ছোৱালীয়ে চূড়ান্ত বয়সত দুইটা চেণ্টাৰ মিলে 800মান কেণ্ডিডেট বিচাৰত বৰ্ষত উত্তীৰ্ণ হৈছে। আৰু আমাৰ ছাত্ৰ এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি বা অন্যান্য ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী কৰি আছে তেওঁলোকে।
0: এই পাঠ্যক্ৰমটো কিমান দিনীয়া হয়?
1: এনেই 7 বছৰীয়া আমাৰ পাঠ্যক্ৰম, দুইখন বোৰ্ডৰ 7 বছৰীয়া পাঠ্যক্ৰম।
0: হয় হয় হয়। ঠিক আছে, কথা পাতি থাকিম আৰু। যিহেতু আপুনি মাটিৰ আখৰাৰ কথা ক'লে, মাটিৰ আখৰাৰ বাজনা এখন শুনি লওঁ নেকি বাৰু?
1: হয় ঠিক আছে, মাটিৰ আখৰাৰ প্ৰথম বাজনাই মই ক'লোঁ খচকা বা গচকা, কিন্তু খচকা গচকাত বাদ্য মাটি আখৰা এই বাজনা দিয়া নাই। আমি পুৰুষ আৰু প্ৰকৃতিৰ পৰা আৰম্ভ কৰোঁ। তাক ধীনা ধেনী দাওঁ, তাতা কৃতা কৃতা তাকিতাওঁ, তাক ধীনা ধেনী দাওঁ, তাত কৃতা কৃতা তাকিতাওঁ, তাক ধীনা ধেনী দাওঁ, তাতা কৃতা কৃতা তাকিতাওঁ, তাক ধীনা ধেনী দাওঁ, তাতা কৃতা কৃতা তাকিতাওঁ। এইবাৰ উৰাত বহা উঠা, ধেই খ্ৰী খ্ৰী খ্ৰী খ্ৰী খিতাওঁ তাক, তাওঁ ঘৃণাওঁ তাক, ধেই খ্ৰী খ্ৰী খ্ৰী খিতাওঁ তাক, তাওঁ ঘৃণাওঁ তাক। উৰা চতা, ধেই তাতা কৃতি দাওঁ, তাকি তাতা কৃতি দাওঁ, তাকি তাতা কৃতি দাওঁ, তাক তাক তাওঁ, ধেই তাতা কৃতি দাওঁ, তাকি তাতা কৃতি দাওঁ, তাকি তাতা কৃতি দাওঁ, তাক তাক তাওঁ। বহা চতা, ধীনা টানি টানি দাওঁ, কৃতা টানি টানি দাওঁ, কৃতা টানি টানি দাওঁ, কৃতাওঁ তাক, ধেই ধীনা টানি টানি দাওঁ, কৃতা টানি টানি দাওঁ, কৃতা টানি টানি দাওঁ, কৃতাওঁ তাক, ধেই।
0: ভাল লাগিলে শুনি, আপুনি খুব সুন্দৰকৈ বুজাই পেলাই বজাই শুনাইছে, ভাল লাগিলে। এতিয়া হওক আপোনাৰ সত্ৰীয়া নৃত্যৰ যিটো সাজসজ্জা, এই সাজসজ্জাৰ বিষয়ে অলপ কওকচোন।
1: হয়,
0: কেনেকুৱা ধৰণৰ সাজসজ্জা পৰিধান কৰে?
1: হয়, সত্ৰীয়া নৃত্যত সাজসজ্জা প্ৰত্যেক নাচৰ অনুসৰি বেলেগ বেলেগ আছে। যেনে ধৰি লওক আপোনাৰ মাটি অখৰাত, মাটি অখৰাৰ পৰা আৰম্ভ কৰিছোঁ, মাটি অখৰাত আমি ধুতি চাপকণ আমি পিন্ধিব লাগে।
0: হয়,
1: তাৰপিছত
0: উভয় ন,
1: হয় ল'ৰা ছোৱালী উভয়, পুৰুষ ভংগীতে হয়, ধুতি পিন্ধিব লাগে, ধুতিৰ লগত আমি চাপকণ পিন্ধিব লাগে। চাপকণ মানে বুকু ফলাৰ চলাৰ যিটো, আকৌ কঁকালত টঙালি মাৰি বান্ধিব লাগে। এইটো হ'ল মাটি অখৰা, সাধাৰণতে তেনেধৰণে কৰা যায় পৰিৱেশন। কিন্তু এতিয়া দেখা যায় স্কুলবিলাকত সাধাৰণতে ইমানখিনি সৰু সৰু ল'ৰা ছোৱালী পিন্ধাব নোৱাৰে, কাৰণে তেওঁলোকে স্কুলৰ ইউনিফৰ্ম পিন্ধিও মাটি অখৰা অন ষ্টেজত কৰে। কিন্তু সত্ৰৰ পৰম্পৰা মতে তেনেধৰণে ধুতি পিন্ধিব লাগে, ধুতি পিন্ধি কৰিব লাগে, কিন্তু মূৰত নামাৰিলেও হয়। তাৰপিছত আহিল আপোনাৰ নাদুভংগী আৰু কৃষ্ণ নৃত্য, বালৰ যিটো লবণুশ্ৰী নৃত্য বুলি কোৱা হয়, তাত তেতিয়া আমাৰ হ'ল পিতবস্ত্ৰ আপোনাৰ থাকে, যিটো হালধীয়া ধুতি, নীলা চাপকণ, নীলা চাপকণ লগাব লাগে, আৰু কঁকালত হ'ল কঁকালি লগাব লাগে, কাঞ্চি বুলি কোৱা যায় যিটো, আৰু আকৌ মূৰত আপোনাৰ মৌৰা পাখিযুক্ত কীৰ্তি লগায়, আৰু ডিঙিত আপোনাৰ গলপতা লগায়, আৰু গলমণি লগায়, আৰু হাতত হাত বাজো, কাণত কুণ্ডল। এইখিনি হ'ল কৃষ্ণৰ প্ৰতিটো নাচৰ তেনেকৈ ভাগ। আৰু চালি নাচত সাধাৰণতে কি হৈছে, লহঙা, যিটো আমি ঘূৰি নিহিনাকৈ দেখা পাওঁ, লহঙা পিন্ধিব লাগে, লহঙা পিন্ধে।

0: আৰু হাত যিটো আমাৰ অকণ দীঘল হাতৰ চোলা কিলাগুটিলৈকে পৰা চোলা যিটো আমি ব্লাউজ বুলি সাধাৰণতে কয় সেইটো চোলা পিন্ধিব লাগে আৰু ৰিহা লোৱা হৈ যায় ৰিহা লয় আৰু যিটো আমাৰ অসমীয়া অলংকাৰবিলাক থাকে কাণত পিন্ধা ডিঙিত পিন্ধা হাতত পিন্ধা হাতত যেনে গামখাৰু বা মুঠি খাৰু বুলি কয় যি আমি অলংকাৰবিলাক পিন্ধা যায় ডিঙিত যিটো জোনবিৰি জোনবিৰি পিন্ধা যায় আৰু মূৰত লোৱা কপালত লোৱা কপালী এইবিলাক চালি নাচৰ যিখিনি আচলতে প্ৰকৃতিৰ নাচ আৰু পুৰুষ নাচৰ ক্ষেত্ৰত হ'ল যে পুৰুষ ভংগী ড্ৰেছ পিন্ধিব লাগে সত্ৰ পৰম্পৰাত আগতে কি আছিলে ঝুমুৰা নাচতো লহঙা আছিল কিন্তু এতিয়া ধুতি পিন্ধা হয় ধুতি পিন্ধা হয় এতিয়া এনেধৰণৰ প্ৰতিটো নাচতে সাজপাৰটো বেলেগ বেলেগ ধৰণে থাকে
1: পাগ মৰা ক্ষেত্ৰত পাগো মাৰে
0: হয় হয় পাক মাৰে হয় ঝুমুৰা নাচত এতিয়া ঝুমুৰা নাচৰ পাকটো হৈছে আপোনাৰ ভাটৌথুটীয়া পাক বুলি কয় আৰু আমাৰ সূত্ৰধাৰ নাচতো পাক মাৰে সূত্ৰধাৰ পাকটো উল্টা হৈ যায় কি গায়ন বায়নৰ পাকটো যেনে নগাঁৱত সাধাৰণতে এইফালে জোঙাকৈ মাৰে কিন্তু কমলাবাৰী সত্ৰ বা অন্যান্য সত্ৰবিলাকত কি কয় চেপেটাকৈ মাৰে চেপেটাকৈ মাৰে

0: প্ৰত্যেকে আগফালে কৰি মাৰে। গতিকে আমাৰ নগাঁৱত তেনেধৰণেও মাৰে। আৰু সত্ৰ পৰম্পৰা যিখিনি থাকে তেওঁলোকে ধৰি লওক ভাতৰ তৃতীয়াৰ দৰে পাকটো মাৰে। সূত্ৰধাৰ নাচত সাধাৰণতে সূত্ৰধাৰ নাচত কি হয়, আগফালটো পাছফাল হয়, পাছফালটো আগফাল হয়, তাৰমানে আগফালটো চেপেটা পিছফালটো দীঘলীয়া হয়। আৰু সেইটো সত্ৰ প্ৰণালীটো কোষাপতীয়া, আচলতে কোষাপতীয়া পাক বুলি কোৱা হয়। কোষাপতীয়া পাক
1: ঠাইভেদে কিয় বেলেগ বেলেগ হয় বাৰু?
0: ঠাইভেদে বেলেগ বেলেগ, এইটো তেওঁলোকৰ ট্ৰেডিশ্যনেল, তেওঁলোকৰ পৰম্পৰাগত যেনেধৰণে মাৰি থাকে সেইমতেই তেওঁলোকে মাৰে। কিন্তু তাৰ যিটো অধ্যয়ন বা যেনেধৰণে হ'ব লাগে সেইটো বিষয়লৈ চোৱা নাযায়। মানে পৰম্পৰাগতভাৱে যেনেধৰণে মাৰি থাকে সেইটোৱে তেনেকৈ তেওঁলোকে মাৰিবলৈ চেষ্টা কৰে। নগাঁও নগাঁও মতে মাৰে, কমলাবাৰীত ধৰি লওক কমলাবাৰী যেনেধৰণে আছে তেনেধৰণে মাৰে, সত্ৰৰ পৰম্পৰা অনুসৰি মাৰে। গতিকে নগাঁৱত সাধাৰণতে আমি জোঙাকেই মাৰা দেখা পাওঁ, জুমৰা নাচতেই হওক বা গায়ন বায়নৰ পাক ক্ষেত্ৰতে হওক। কিন্তু এইটো তেওঁলোকৰ পৰম্পৰাগতভাৱে চলি থাকে, প্ৰচলিত নিয়ম অনুসৰি কৰে বুলিয়ে ধাৰণা হয়।
1: নৃত্য ক্ষেত্ৰখনৰ কথা সুধিছোঁ যে বৰপেটা সত্ৰৰ নৃত্য সত্ৰীয়া ক্ষেত্ৰতে আমাৰ নগাঁৱৰ বা কমলাবাৰী বা মাজুলী যিখিনি হৈছে তাত বেলেগ বেলেগ হয় নেকি বাৰু?
0: বেলেগ আচলতে কি হয়, আগতে আছিলে, এতিয়া এটা কথাক আমি ক'ব লাগিব, সঁচা এইটো স্বীকাৰ কৰিব লাগিব, যেতিয়া শাস্ত্ৰীয় স্বীকৃতি পোৱা নাছিল, স্বীকৃতি নপাওঁতে প্ৰত্যেকে নিজৰ থোল অনুসৰি তেনেধৰণে ব্যৱহাৰ কৰি আছিল। এতিয়াও বৰ্তমান আছে ট্ৰেডিশ্যনেলি পৰা থোল অনুসৰি নাচবিলাক, আমাৰ তিনিটা থোলত সাধাৰণতে বাঘ বিভক্ত হৈ আছে, বৰদোৱা, কমলাবাৰী আৰু বৰপেটা। এই তিনিটা থোলৰ অনুসৰি তেওঁলোকৰ প্ৰত্যেকৰ নিজস্ব কিছুমান কৌশল, নিজস্ব কিছুমান সৃষ্টি আছে, সেইমতে তেওঁলোকে প্ৰচলিত কৰি থাকে। কিন্তু যেতিয়া 2000 চনৰ সেই ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল 15 নৱেম্বৰ তাৰিখে, তেতিয়াৰ পৰা কি হৈছে, এটা নিৰ্দিষ্ট পাঠ্যক্ৰম হ'ল। এই নিৰ্দিষ্ট পাঠ্যক্ৰমটো অসমৰ সকলোৱে বা অসমত প্ৰচলিত হওক বা বেলেগতো ৰাজ্যতো প্ৰচলিত হওক, সেই আমাৰ পাঠ্যক্ৰম অনুসৰি সকলোৱে মানিবলৈ বাধ্য হৈছে যিহেতু শাস্ত্ৰীয় হ'ল 2000 চনৰ 15। আমি এটা সৌভাগ্য, ডক্টৰ ভূপেন হাজৰিকাৰ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈছিল তেতিয়াই তেখেতে এইটো বৰ জোৰকে কৰি পেলাই আমাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰিলে, অষ্টম শাস্ত্ৰীয় নৃত্য স্বীকৃতি পালে। গতিকে তেতিয়াৰ পৰা কি হৈছে, এতিয়া বৰ্তমান যিটো আমি আনুষ্ঠানিক শিক্ষা দি আছোঁ বা আমিও নিজে লৈ আছোঁ, সেইটোত প্ৰত্যেকৰে বোৰ্ড অনুসৰি একেটাই হয়। কিন্তু গুৰু অনুসৰি শিক্ষণ পদ্ধতি কিছু পাৰ্থক্য থাকিব, কিন্তু কোৰ্চটো সকলোৰে একেটাই।
1: প্ৰতিযোগিতাৰ ক্ষেত্ৰত অসুবিধা হয় নেকি বাৰু?
0: প্ৰতিযোগিতাৰ ক্ষেত্ৰত আমাৰ নাচৰ ক্ষেত্ৰত বিশেষ এতিয়া আমি অসুবিধা পোৱা নাই।
1: আমাৰ নগাঁৱৰ এগৰাকী নাচনী গৈ পেলাই যদি বৰপেটাত নাচ পৰিৱেশন কৰে প্ৰতিযোগিতাৰ ক্ষেত্ৰত কৈছোঁ, তেতিয়া বৰপেটাৰ বিচাৰকে নগাঁৱৰখিনি অকণমান ভুল ধৰিব পাৰে নেকি?
0: অঁ, আপুনি এটা ভাল কথা কৈছে, আমি সেইটো সমস্যাৰ সন্মুখীন হৈছোঁ। আপুনি ভাল প্ৰশ্ন এটা সুধিলে যে হয় নগাঁৱৰ মানুহখিনিয়ে গৈ পেলাই বৰপেটাত কৰোঁতে বা কমলাবাৰীত কৰোঁতে বা যোৰহাটত কৰোঁতে বা মাজুলীত কৰোঁতে অসুবিধা আগতে হৈছিল, কিন্তু এতিয়া কি হৈছে, সকলোৰে একমত হৈ যেনেকৈ ধৰি লওক এতিয়া আমাৰ মই আগতে গ'লোঁ পাঠ্যক্ৰম ঝুমুৰা, ঝুমুৰা নাচখনৰ বাজনা বেলেগ হ'ব নোৱাৰে, গোটেই অসমত একেখনে। কিন্তু প্ৰথম কি দেখা যায়, আৰম্ভণি বাজনাৰ ক্ষেত্ৰত প্ৰত্যেকৰে ধৰি লওক ইফাল সিফাল অকণ হয়, ধৰি লওক তেওঁ ইফালে ছটা দিছে, তেওঁ ইফালে ছটা দিছে, ইফালে জলক দিলে, এনেকুৱা হয়। কিন্তু বাজনাখনৰ বিসংগতি দেখা পোৱা নাই বৰ্তমান, আগতে আছিল যদিও এতিয়া বৰ্তমান দেখা পোৱা নাযায়। কাৰণ যিহেতু সেইখন বাজনাকে বজাব লাগিব, যেনে ঝুমুৰাৰ ধৰি লওক সত্ৰ পৰম্পৰাত 4খন আছে বুলি আমাৰ গুৰুসকলে কয়, কিন্তু আমাৰ ধৰি লওক এতিয়া বৰ্তমানহে 2খনহে উদ্ধাৰ হ'ল। এই 2খনৰ ক্ষেত্ৰত প্ৰথম আৰু 2নম্বৰ, এই 2খনৰ ঝুমুৰাত এতিয়া আমিও তেনেকৈ বিভিন্ন জেগাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ বা গৈছোঁ, আমাৰ ল'ৰা ছোৱালীও পুৰস্কৃত হৈছে সত্ৰ পৰম্পৰাতে হওক বা গুৱাহাটীতে হওক, কিন্তু এতিয়া স্বীকৃতি দিছে সেইখন বাজনাই সকলো প্ৰচলিত হৈছে, 1নম্বৰ 2নম্বৰ সকলোৰে একেই। কিন্তু মই ক'লোৱেই প্ৰথমতে যে আৰম্ভণিৰ ক্ষেত্ৰত অলপ ইফাল সিফাল এটা হয়, কিন্তু বাকী যেনেকৈ গামান সঁচাৰ বুলি কয় নাচ এখনত, যেনে গামান সঁচাৰ ভাঙনি, এই গোটেইবিলাক প্ৰায় একেই, গোটেই অসমতে একেই, কোনো বেলেগ কৰিব নোৱাৰে। কাৰণ যিহেতু আমাৰ ডক্টৰ মহেশ্বৰ নেওগে সেই প্ৰস্তুত কৰি থৈছিল এই বাজনাবিলাকৰ ক্ষেত্ৰত, উদ্ধাৰ কৰিলে, উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সেইখিনি একমত হ'বলৈ সকলোৱে মানি লৈছে। কিন্তু নামৰ ক্ষেত্ৰত অকণ বিসংগতি থাকে, শংকৰ সংঘই ধৰি লওক শ্ৰীমন্ত শংকৰদেৱ সংঘই শংকৰী নৃত্য বুলি কয়, আমাৰ সত্ৰ পৰম্পৰাত সত্ৰীয়া নৃত্য, কিন্তু বাজনা বেলেগ নহয়, বাজনা একেখিনি, বাজনা একেখিনি, কিন্তু নাচখিনি এতিয়া পৰা একাকাৰ হৈছে আৰু এইটো ভাল লক্ষণ, শুভ লক্ষণ সকলোৱে মানিও লৈছে, গ্ৰহণো কৰিছে। আৰু 2000 চনৰ পৰা যেতিয়া স্বীকৃতি পালে, স্বীকৃতি পোৱাৰ পিছত সকলোৱে এটা কৰিবলৈ বাধ্য হৈছে।
1: হয় হয়, ভাল লাগিছে কথাখিনি, আপুনি সুন্দৰকৈ বুজাই দিছে। বাজনা এখন শুনি লওঁ নেকি বাৰু?
0: হয় ঠিক আছে, ঠিক আছে, মই ঝুমুৰা নাচৰ আপোনাৰ দুটামান গামান আৰু সঁচাৰ বজাইছোঁ।
2: ধেনি তাকি ৰাতা কৃতি টানি তাকি ৰাতাক, ধেনি তাকি ৰাতা কৃতি দিদি ধেয়া কিত কিতা তাতা কৃতি তাকি দিদি ধেয়া কিতা কিতা ধেয়া কিতা কিতা ধেয়া কিত ধেই দাওঁ দিদি ধেয়া কিতা কিতা ধেয়া কিতা কিতা ধেয়া কিত ধেই দাওঁ দিদি ধে।

0: ya, kita kita day ya, kita kita day ya, kid day dong. Dina kid day dong. Derdina derdina derdina Danny, tata nita nita Danny, tata nita nita Danny, tata nita nita Danny, tata nita nita Danny. Dina kid day dong. Kita tata kiti taki Dina kid day dong ta kid day dong ta kid day na day na Dina kid day dong ta kid day dong ta kid day na day na Kita Dina kid day dong. Derdina derdina derdina Danny, tata nita nita Danny, tata nita nita Danny, tata nita nita Danny, tata nita nita Danny. Day dong kita taki dong. Kita tata kiti tak day dong kita taki rat tong kita taki rat tong kita taki kita taki tong day dong kita taki rat tong kita taki rat tong kita taki kita taki tong kita dina kit day dong derdina derdina derdina Danny tata nita nita Danny tata nita nita Danny tata nita nita Danny didi daya kit kita tata kiti taki didi daya kita kita daya kita kita daya kit day dong didi daya kita kita daya kita kita daya day dong didi daya kita kita daya kita kita daya kit day dong day kita day kita day ratta nita didi nak day
1: ভাল লাগিল শুনি পলাই আমি জানিব পাৰিছো আপুনি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত নৃত্য পৰিৱেশন কৰিছে নহয়নে বাৰু
2: হয়
1: লগতে বহুত বঁটাও পাইছে আপুনি এই বিষয়ে কওকচোন অলপ
2: হয় প্ৰথমে মই পৰিৱেশন কৰা অনুষ্ঠানবিলাকৰ এই বিষয়ে আপোনাক জনাব বিচাৰিছোঁ অসমৰ লগতে অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ বাহিৰৰ কলকাতা আপোনাৰ উৰিষ্যা কটক দেৰাডুন
1: হয়
2: উত্তৰ প্ৰদেশ তাৰপিছত চিমলা গোৱা
1: হয়
2: এনেধৰণৰ বিভিন্ন ৰাজ্যত আমাৰ পৰিৱেশন কৰা হৈছে অসমৰ বাহিৰত ৰাজ্যত আৰু তাৰ পৰা বিভিন্ন আমাক পুৰস্কাৰ সন্মান বঁটাও আগবঢ়াইছে আৰু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলো প্ৰথম দ্বিতীয় তৃতীয় তেনেধৰণে পুৰস্কৃতও হৈ আহিছে প্ৰতিবাৰতে এনে আমাকো তেনেধৰণৰ সন্মান জনাইছে উৰিষ্যাৰ কটকৰ পৰা আমাক নৃত্যশ্ৰী আৰু নৃত্যভূষণ সন্মান বঁটা আগবঢ়াইছে বঁটা আগবঢ়াইছে আৰু ইউ পি উত্তৰাখণ্ডৰ ভাৰতীয় সংস্কাৰ ভাৰতীক কেন্দ্ৰৰ পৰা তেওঁলোকে শাস্ত্ৰীয় নৃত্য নিৰ্দেশক হিচাপে তেওঁলোকে বঁটা আগবঢ়াইছে গোৱেল এৱাৰ্ড বুলি কৈছে গোৱাৰ পৰাও তেনেকৈ নৃত্য নিৰ্দেশক সত্ৰীয়া নৃত্য নিৰ্দেশক শাস্ত্ৰীয় নৃত্য নিৰ্দেশক হিচাপে বঁটা আগবঢ়াইছে আৰু অসম চৰকাৰেও এটা ভাল খবৰ অসম চৰকাৰেও শিল্পী সম্বৰ্ধনা যিটো 2021 চনত শিল্পী সম্বৰ্ধনা এককালীন হিচাপে আমাক সাহায্য আগবঢ়াইছে হয় হয় সেইটো আমাৰ অসম চৰকাৰেও আগবঢ়াইছে সত্ৰীয়া নৃত্যৰ শিল্পী হিচাপে তেনেধৰণৰ চৰকাৰে ভাবিছে আৰু ৰাইজে সন্মান জনাইছে আৰু বিভিন্ন অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰি পেলাই পুৰস্কৃত হৈছে অসমতে হওক ঝুমুৰা নাচতে হওক চালি নাচতে হওক এনেধৰণে আমাৰ বৰ্তমান কাৰ্য অব্যাহতি হৈ আছে বৰ্তমান এতিয়াও আমি এই ক্ষেত্ৰত চৰ্চা কৰি আছোঁ এই বিষয়ত অকণমান নিজেও তালিম লৈ আছোঁ অলপ মাষ্টাৰ্ছ ডিগ্ৰী ওপৰৰখিনিতো মই বৰ্তমান শ্ৰদ্ধাৰ গোবিন্দ শইকীয়া ছাৰৰ তত্ত্বাৱধানত কৰি আছোঁ বৰ্তমান
1: ভাল লাগিল আপোনাৰ লগত কথা পাতি আমাৰ যিহেতু সময় কম সময় প্ৰায় শেষ হৈছে গতিকে অনুষ্ঠানটি সামৰণি মাৰিব লাগিব
2: ঠিকে আছে আপোনালোকক ভাল লাগিল আজি আমাৰ এই অনুষ্ঠানটোলৈ আপোনালোকে মাতি আনি আমাক যিখিনি সুবিধা দিলে আপোনালোকৰ এই কৰ্মকৰ্তা আপোনালোকলৈ সকলোকে ধন্যবাদ জনাইছোঁ
1: ধন্যবাদ শ্ৰোতাসকল আজিৰ শিল্পীৰ পৃথিৱীৰ এভমুখী অনুষ্ঠানটি ৰূপায়িত কৰিলে এগৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধক কেহুৰাম বৰাই অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।

এফ এম বেণ্ডৰ 102.1 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
4: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দেশখনলৈ যাব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলৰ বাবে NEET UG 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বিশেষ উইণ্ড মুকলি কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰী কষ্টে কাৰাকাওক 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ 3-দিনীয়া ভ্ৰমণসূচীৰে ছিচিলিলৈ যাব। তেওঁ দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে 2015 চনত শেষৰবাৰৰ বাবে ছিচিলিলৈ গৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে নৌসেনাৰ 2খন জাহাজ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলেও ৰাষ্ট্ৰীয় দিৱসৰ এই অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত নেতা দুগৰাকীয়ে 2খন দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ আটাইবোৰ দিশৰ পৰ্যালোচনা কৰিব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ সংসদতো ভাষণ দিব আৰু তাত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিচিলিৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰাগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল আজি তিব্বতৰ তাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17জন ব্যৱসায়ী আৰু 9জন সহযোগীকে ধৰি মুঠ 26খন বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমা শুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25জন ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ৰন্ধন গেছৰ গ্ৰাহকসকললৈ সকাহ প্ৰদান কৰি চৰকাৰে ঔদ্যোগিক আৰু বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ যোগানৰ ক্ষেত্ৰত থকা সকলো খণ্ডভিত্তিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে আৰু যোগান পশ্চিম এছিয়াৰ সংকটৰ পূৰ্বৰ পৰ্যায়লৈ লৈ গৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কালি এটা বিবৃতিযোগে কয় যে সংকটৰ আৰম্ভণিতে স্থগিত ৰখা টেংকাৰেৰে যোগান ধৰা এল পি জিৰ যোগানো সংকটৰ পূৰ্বৰ পৰ্যায়ৰ 50% বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকসকলে যথেষ্ট সকাহ লাভ কৰিছে। এল পি জি যোগান ব্যৱস্থাৰ শেহতীয়া উন্নতিৰ পিছতেই গেছৰ যোগান বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ পৰীক্ষাৰ্থীসকলৰ বাবে নীট ইউ জি 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ্বান জনাব পৰাকৈ এটা বিশেষ উইণ্ড মুকলি কৰিছে। চিকিৎসা মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে যোৱা 21 দিনত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰাৰম্ভিক উত্তৰসূচী এতিয়া www.neet.nta.in উপলভ্য হৈছে বুলি এন টি এ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে 28 তাৰিখ পৰ্যন্ত প্ৰতিটো প্ৰশ্নৰ বাবদ 200 টকা মাচুল দি তেওঁলোকৰ প্ৰত্যাহ্বানসমূহ দাখিল কৰিব পাৰিব। প্ৰত্যাহ্বানসমূহ স্বীকৃত হলে এই মাচুল পুনৰ ঘূৰাই দিয়া হ'ব। এন টি এই পুনৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ মাচুল উভতাই দিয়াৰ বাবে নিজৰ বেংক একাউণ্টৰ সবিশেষ দাখিল কৰাৰ বাবেও এটা পৰ্টেল মুকলি কৰিছে। অহা 30 তাৰিখলৈকে শিক্ষাৰ্থীসকলে বেংকৰ সবিশেষ পৰ্টেলত দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ বিত্তীয় অধিবক্তা তথা নেডাৰলেণ্ডৰ ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। সংবাদ মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আধাৰিত আন্দোলনে কিদৰে জনসাধাৰণক সবল কৰাৰ লগতে জীৱন যাত্ৰা সহজ কৰি তুলিছে আৰু বিত্তীয় সেৱাসমূহ সহজলভ্য আৰু সুগম কৰি তুলিছে সেই সম্পৰ্কে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বৰ অংশীদাৰ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা ভগাই লোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। ভূমিকম্পত 1520তকৈ অধিক লোক আহত হৈছে। 200তকৈ অধিক লোক এতিয়াও ধ্বংসস্তূপত আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগজে কৈছে যে কমেও 2927টা পৰিয়াল ভূমিকম্পত গৃহহীন হৈছে। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি কালি পুৱা ইউমান চহৰত 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণিত মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফেলিপেত 7.2 প্ৰাবল্যৰ আন এটা বৃহৎ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। অগাপিচাকৈ অহা এই বিধ্বংসী ভূমিকম্পৰ পাছতে ৰাষ্ট্ৰপতি ৰড্ৰিগেজে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো কাম কাজ বাতিল কৰা বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অব্যাহত ৰাখিছে। বিভিন্ন দেশৰ নেতাসকলে ভেনিজুৱেলাৰ এই বিপদৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয় ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁৰ চৰকাৰে ভেনিজুৱেলাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সংস্থাক ইতিমধ্যে নিৰ্দেশ দিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছেঞ্চেজ, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লোডিয়া শ্বেইনবমৰ লগতে কেইবাখনো দেশৰ মুৰববীয়ে ভেনিজুৱেলাৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায়। উত্তৰ প্ৰদেশ চৰকাৰে ৰাম জন্মভূমি তীৰ্থস্থানৰ প্ৰণামী চুৰি গোচৰত প্ৰথমখন এজাহাৰত দাখিল হোৱা 8 অভিযুক্ত আৰু আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী গোটৰ পৰামৰ্শৰ ভিত্তিত এই এজাহাৰখন দাখিল কৰা হয়। ন্যাসৰ সদস্য কৃষ্ণমোহনৰ লিখিত অভিযোগৰ ভিত্তিত শ্ৰীৰাম জন্মভূমি আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰা হয়। এই এজাহাৰত অবিনাশ শুক্লা, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, মনীষ কুমাৰ যাদৱ, কৰুণেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ, শ্ৰীৰামশংকৰ যাদৱ ওৰফে টিন্নু, সুভাষ শ্ৰীবাস্তৱৰ লগতে অন্যান্য কেইবাগৰাকীৰো নাম উল্লেখ কৰা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বিশেষ তদন্তকাৰী গোটৰ নেতৃত্বত থকা লক্ষ্ণৌৰ মাণ্ডলিক আয়ুক্ত বিজয় বিশ্বাসপন্তে যোৱা মঙলবাৰে বিষয়টো সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদানেৰে চৰকাৰৰ ওচৰত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিছিল। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে লাভ কৰা প্ৰণামী চুৰিৰ অভিযোগৰ পাছতে এই ঘটনা পোহৰলৈ আহে। ন্যাসে মুখ্যমন্ত্ৰীক এই গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠনৰ বাবে আহ্বান জনায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কোষ্টে কাৰাকাৱক ফিলাডেলফিয়াত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত 2-0 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2 গ'ল দিয়ে। আইভৰি কোষ্টে গ্ৰুপ ইৰ পইণ্টতালিকাত 6 পইণ্ট লাভ কৰে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়লৈ অগ্ৰসৰ হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। ইয়াৰ পিছত শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটো 1 জুলাইত আৰম্ভ হ'বলগীয়া 5খনীয়া টি-20 শৃংখলাত অংশগ্ৰহণ কৰাৰ বাবে ইংলেণ্ডলৈ যাব। টি-20 শৃংখলাৰ পাছত ভাৰত 3খনীয়া এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ ৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দেশখনলৈ যাব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় 6 বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত আজি সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলৰ বাবে নীট ইউজি 2026 পুনৰ পৰীক্ষাৰ প্ৰাৰম্ভিক উত্তৰসূচীৰ প্ৰত্যাহ জনাবৰ বাবে বিশেষ উইণ্ড মুকলি কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 188লৈ বৃদ্ধি পাইছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰি কোষ্টে কাৰাকাৱক 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55
0: সুপ্ৰভাত। আজিৰ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে নিৰ্মালী বৰাদত্তয়।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠান মুকলি কৰিছোঁ। এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ'বলৈ লাগে অপুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ। এই বাণী ৰাজা ৰামমোহন ৰায়ৰ। আজি শুক্ৰবাৰ, 1948 চনৰ আহাৰ মাহৰ 11 দিন আৰু 2026 চনৰ জুন মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:37:14 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:25। আজি শুক্লা দ্বাদশী। আজি ড্ৰাগছৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ প্ৰতিৰোধী দিৱস। ড্ৰাগছৰ অপকাৰিতা সম্পৰ্কে জনসজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 26 জুনৰ দিনটো আন্তৰ্জাতিক ড্ৰাগছৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ প্ৰতিৰোধী দিৱস হিচাপে পালন কৰা হয়। 1987 চনত ৰাষ্ট্ৰসংঘই এই দিৱস পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইখিনিতে ড্ৰাগছৰ আসক্তিৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই বিষয়ে আমাক আজি কৈছে ক্লিনিকেল চাইক'লজিষ্ট ঋষিকেশ ভৰদ্বাজে।
1: আজিৰ যুগত ড্ৰাগ বা এলকহলৰ প্ৰতি যিটো আসক্তি, এই আসক্তি গোটেই পৃথিৱীতে এটা অতি অসাধাৰণ আৰু বিপদজনক ৰূপ ধাৰণ কৰিছে। আৰু তাৰ লগত সম্পৰ্ক ৰাখি ডি এডিকশ্যন বা তেওঁলোকক কেনেকৈ, যিখিনি মানুহ আসক্ত হয় তেওঁলোকক কেনেকৈ এই এডিকশ্যনৰ পৰা আঁতৰাব পাৰি, তাৰ লগতো বিভিন্ন চিন্তা চৰ্চা চলি আছে, বিভিন্ন এক্সপেৰিমেণ্টেশ্যন চলি আছে আৰু বিভিন্ন ধৰণে তেওঁলোকক ডি এডিক্টেড কৰাৰ কাৰণে বা ডি এডিকশ্যন প্ৰচেছটো কৰাৰ কাৰণে চেষ্টা চলি আছে। কিন্তু তাৰ আগতে আমি ভাবোঁ ড্ৰাগ আসক্তি কি এই বিষয়ে অকণমান আমি জানি লোৱাটো প্ৰয়োজন। ড্ৰাগ আসক্তি বা ছাবষ্টেন্স ইউজ ডিজৰ্ডাৰ বুলি ক'লে অকল যে ড্ৰাগ বুলি ক'লে যিবোৰ আমি কোকেইন, হিৰোইন বা এনেকুৱা ধৰণৰ বস্তুখিনি বুজোঁ তেনেকুৱা কথা নহয়। এলকহলৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ চাইক'এক্টিভ ছাবষ্টেন্স, সি টবেক' হ'ব পাৰে, সি কেনাবিছ বা ভাং হ'ব পাৰে বা আন যিকোনো নিচাজাতীয় দ্ৰব্যই আচলতে ড্ৰাগৰ ভিতৰত পৰে। ই এক এনে এক জটিল মানসিক অৱস্থা যিটো আমি নিবিচাৰিলেও বাৰে বাৰে আমাৰ মনৰ মাজলৈ ই ঘূৰি আহে আৰু ই আচলতে মগজু আৰু এক আচৰণজনিত বিকাৰক বুজায়। ডি এডিকশ্যনৰ যিবোৰ পদ্ধতি, এই পদ্ধতিৰ ভিতৰত মেডিকেল ডিটক্সিফিকেশ্যনটোৱেই আটাইতকৈ আমি গ্ৰহণযোগ্য বুলি আমি ভাবোঁ। চিকিৎসকৰ তত্ত্বাৱধানত উইড্ৰলটো আমি নিয়ন্ত্ৰণ কৰোঁ, বিভিন্ন দৰৱ তাৰ কাৰণে ওলাইছে, উইড্ৰলটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু চিম্পটমেটিক ট্ৰিটমেণ্ট আমি দিব পাৰোঁ। যিবোৰ তেওঁলোকৰ চিম্পটম, বিষ হ'ব পাৰে, জ্বৰ হ'ব পাৰে, তেওঁলোকৰ পায়খানা ঢিলা হ'ব পাৰে, বমি ভাৱ আহিব পাৰে, মূৰৰ বিষ হ'ব পাৰে, গোটেই শৰীৰত বিভিন্ন ধৰণৰ কিছুমান চিণ্ড্ৰম ডেভেলপ কৰিব পাৰে, সেইবোৰক আমি কি কৰিব পাৰোঁ, নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু তাৰ লগে লগে চাইক'থেৰাপি বা মানসিক চিকিৎসাৰ অতি প্ৰয়োজন। তাত কগনিটিভ বিহেভিয়াৰেল থেৰাপি, যিটোক CBT বুলি আমি কওঁ, সি আটাইতকৈ সুন্দৰভাৱে কাম কৰে। সেয়া হ'ল কি, বেয়া চিন্তাধাৰাক নাইকিয়া কৰি নতুন চিন্তাধাৰা, অৰ্থাৎ নিগেটিভ চিন্তাধাৰাক নাইকিয়া কৰি নতুন চিন্তাধাৰাক আমি গঢ় দিয়াৰ চেষ্টা কৰা দৰকাৰ সেই সময়খিনিৰ ভিতৰতে। আৰু ভিতৰুৱা প্ৰেৰণাটোক আমি জাগ্ৰত কৰিব পাৰোঁ, মটিভেশ্যনেল প্ৰেৰণা। বিভিন্ন কাৰণত তেওঁলোকে এইটো কৰি কৰি, নিচা ব্যৱহাৰ কৰি কৰি তাৰ লগত যিহেতু অভ্যস্ত হৈ উঠে, তেওঁলোকক ভিতৰৰ পৰা সেই প্ৰেৰণাটো জাগ্ৰত কৰাটো খুবেই প্ৰয়োজন। আৰু যদি কিবা কাৰণত ট্ৰমা ফ'কাছড থেৰাপি যদি দিব লগা হয়, অৰ্থাৎ তেওঁলোকৰ যদি মানসিক আঘাতজনিত কিবা সমস্যা আছে, তেতিয়াহ'লে তাৰ ওপৰত আমি কি কৰিব পাৰোঁ, ট্ৰিটমেণ্ট দিব পাৰোঁ বা থেৰাপি দিব পাৰোঁ। তাৰ লগতে ফেমিলি থেৰাপি লাগিব, কি ধৰণৰ আচৰণবোৰৰ কাৰণে, কি ধৰণৰ মানসিক আচৰণৰ কাৰণে এনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু তাক আমি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ, তাক আমি চিনাক্ত কৰাৰ কাৰণে ফেমিলিৰ লগত এই বিষয়ে কথা পাতি ফেমিলিক সচকিত কৰাটো খুবেই দৰকাৰ। আৰু এটা বাউণ্ডেৰী স্থাপন কৰা দৰকাৰ, যে এনেকুৱা হোৱাৰ লগে লগে বা ইমানখিনি হোৱাৰ লগে লগে আমি কি কৰিব লাগিব, সাৱধান হোৱাটো খুব দৰকাৰ। আৰু এটা কমিউনিকেশ্যন, এটা ভাইব্ৰেণ্ট কমিউনিকেশ্যন, গোটেই ইণ্টাৰপাৰ্চনেল যিটো ৰিলেশ্যনশ্বিপ আমাৰ ফেমিলি মেম্বাৰৰ লগত, এটা ভাইব্ৰেণ্ট কমিউনিকেশ্যন যাতে আমাৰ থাকে। কাৰণ বহু সময়ত যেতিয়া আমি ড্ৰাগৰ আগ্ৰাসনত আমি যেতিয়া থাকোঁ, তেতিয়া আমি সেই কমিউনিকেশ্যনবোৰ হেৰুৱাই পেলাওঁ, বিভিন্ন অসামাজিক কাৰ্যকলাপত কেতিয়াবা লিপ্ত হওঁ, আমি পৰিয়ালটোৰ বিৰুদ্ধে আমি গুচি যাওঁ, কেতিয়াবা চুৰ চাতুৰি কৰিবলৈও লওঁ, ফাঁকি দিবলৈ লওঁ, এই আটাইবোৰ আমাৰ যিহেতু সেই সময়ত হয়, গতিকে সেই আটাইবোৰ সমস্যা যাতে আমি সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰোঁ, যাতে আমি এটা সুস্থ সামাজিক আৰু লগতে পাৰিবাৰিক এটা জীৱন কটাব পাৰোঁ। আৰু ডি এডিকশ্যন মানে কেৱল ড্ৰাগ বা ছাবষ্টেন্স এৰা নহয়, ই এক সম্পূৰ্ণ জীৱনৰ ৰূপান্তৰ, যথোপযুক্ত চিকিৎসা আৰু সহায়ক পৰিৱেশ অৰ্থাৎ এনাব্লিং এনভাইৰনমেণ্ট আৰু আন্তৰিক প্ৰেৰণা থাকিলে দীঘলীয়াভাৱে তাৰ আৰোগ্য সম্ভৱ।
0: আজি মুছলমান লোকসকলৰ এটি পবিত্ৰ পৰ্ব মহৰম। মহৰম ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহত পালন কৰা হয়। মহৰম জীৱন দান আৰু আত্মত্যাগৰ এক মহান স্মৃতি পৰ্ব। নাট্যতত্বৰ বিশিষ্ট গৱেষক, অভিনেতা, সাংবাদিক সত্যপ্ৰসাদ বৰুৱা 1948 চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ত অনুষ্ঠান কাৰ্যবাহী হিচাপে চাকৰিত যোগদান কৰিছিল। 1965 চনত তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক ৰূপে যোগদান কৰি পিছত সঞ্চালক হয়গৈ। 1972 চনত সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰূপে বৰুৱাই দায়িত্ব গ্ৰহণ কৰি 1974 চনত অৱসৰ লয়। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা সত্যপ্ৰসাদ বৰুৱাই অসমীয়া ৰক্ষণশীল সমাজত নাৰীক পুৰুষৰ লগত অভিনয় কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। 1976 চনৰ পৰা মৃত্যু পৰ্যন্ত তেওঁ দ্য আছাম ট্ৰিবিউন কাকতত নাটকৰ সমালোচনা আগবঢ়াইছিল। ইয়াৰ উপৰি তেওঁ দৈনিক অসম, দি নৰ্থ ইষ্ট ক্লেৰিয়ন, নতুন দৈনিক, আজিৰ অসম আদিত সংস্কৃতিৰ বিভিন্ন দিশত আলোকপাত কৰিছিল। সত্যপ্ৰসাদ বৰুৱাই ৰচনা কৰা ধৰালৈ যিদিনা নামিব সৰগ নাটকখনিয়ে আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটক। তেওঁ হিন্দী, বঙালী, পাঞ্জাবী আদি ভাষাৰ লগতে গ্ৰীক, ৰুছ, ইংৰাজী আদি ভাষাৰ নাটক অধ্যয়ন কৰি সেইসমূহ অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ কেইখনমান পূৰ্ণাংগ নাট হৈছে চাকৈ চকুৱা, শিখা, জ্যোতিৰেখা, মৃণাল মাহী আদি, আনাৰকলি, কুণাল কাঞ্চন আদি তেওঁৰ চুটি নাটৰ সংকলন, মেকবেথ, অথেলো, ৰজা ইডিপাছ আদি তেওঁ অনুবাদ কৰা নাটক। ইয়াৰ উপৰিও তেওঁ বিভিন্ন উপন্যাস, গল্প, কবিতা ৰচনা কৰিছে। নাট্যপ্ৰভাকৰ উপাধি লাভ কৰা সত্যপ্ৰসাদ বৰুৱাক 1993 চনত শংকৰদেৱ বঁটা আৰু 1986 চনত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়। তেওঁ 1975 চনত তিতাবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সংগীত অধিৱেশনৰ সভাপতি আছিল। এগৰাকী সাহিত্যিক, নিবন্ধকাৰ, সাংবাদিক, নাট্যকাৰ, অভিনেতা, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাৰ মৃত্যু হয় 2001 চনৰ আজিৰ তাৰিখতে। ১৯৩৩ চনত নগাঁও জিলাৰ কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী গাঁৱত জন্মগ্ৰহণ কৰা এগৰাকী কৃতি শিক্ষক, সাহিত্য সংস্কৃতিৰ সাধক লীলাধৰ বৰা। 1959 চনৰ পৰা 1995 চনলৈকে সুদীৰ্ঘকাল তেওঁ শিক্ষকতাৰে কৰ্মসেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে। শিক্ষকতা বৃত্তিৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকা লীলাধৰ বৰা এগৰাকী সুসাহিত্যিক আছিল। 1979 চনত তেওঁ লিখি উলিয়ায় ঐতিহ্যমণ্ডিত কলিয়াবৰ শীৰ্ষক গ্ৰন্থখনি। গ্ৰন্থখনিয়ে প্ৰামাণ্য ইতিহাস ৰূপে যথেষ্ট সমাদৰ লাভ কৰে। তেওঁ সেই যাত্ৰা জয়যাত্ৰা নামেৰে এখনি মনোৰম ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ লিখিছিল। ইয়াৰ উপৰি দৈনিক অসম, জনমভূমি, সাপ্তাহিক, নীলাচল, গণতন্ত্ৰ, অসমবাণী আদিত লীলাধৰ বৰাৰ অনেক মূল্যৱান প্ৰবন্ধ প্ৰকাশ পাইছে। 1992 চনত অসম চৰকাৰৰ কৃতি শিক্ষকৰ ৰাজ্যিক বঁটাৰে বিভূষিত বৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু নগাঁও অনাতাঁৰ কেন্দ্ৰৰ সৈতেও জড়িত আছিল। এগৰাকী সুশিক্ষক আৰু সাহিত্যিক লীলাধৰ বৰাৰ 2014 চনৰ 26 জুন তাৰিখে মৃত্যু হয়। শ্ৰোতা, এইখিনিতে পুলক বেনাৰ্জীৰ কণ্ঠত এটি গীত শুনি লওঁ আহক।

এইখিনিতে বিশ্ব ইতিহাসত আজিৰ দিনটোৰ উল্লেখনীয় ঘটনা প্ৰবাহত এবাৰ আলোকপাত কৰোঁ আহক। 1935 চনৰ আজিৰ তাৰিখতে পেৰিছত হেলিকপ্টাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল। আজি ৰোমানিয়াৰ পতাকা দিৱস। বিজ্ঞানী উইলিয়াম থমছন কেলভিনৰ জন্ম হয় 1824 চনৰ আজিৰ তাৰিখতে। 1892 চনৰ আজিৰ তাৰিখতে সাহিত্যিক পাৰ্ল এছ বাকৰ জন্ম হয়। 1945 চনৰ আজিৰ তাৰিখতে 51খন দেশৰ প্ৰতিনিধিৰে ৰাষ্ট্ৰসংঘৰ চনদ প্ৰস্তুত কৰা হয়। ভাৰতীয় দৃশ্যপটত 1949 চনৰ আজিৰ তাৰিখতে অসমীয়া দৈনিক বাতৰি কাকত নতুন অসমীয়া প্ৰকাশ পাইছিল। 1962 চনৰ আজিৰ তাৰিখতে দীপালী বৰঠাকুৰৰ সোণৰ খাৰু নেলাগে মোক গীতটি বাণীবদ্ধ কৰা হৈছিল। 1873 চনৰ আজিৰ তাৰিখতে কণ্ঠশিল্পী আৰু নৃত্যশিল্পী গৌহৰজানৰ জন্ম হৈছিল। তেওঁ আছিল ভাৰতত গীত ৰেকৰ্ড কৰা প্ৰথমগৰাকী ব্যক্তি। 1902 চনৰ পৰা 1920 চনলৈ তেওঁ প্ৰায় 10টাতকৈও অধিক ভাষাত 600ৰো অধিক গান ৰেকৰ্ড কৰিছিল। শ্ৰোতা, আপোনালৈ পুনৰ শুভেচ্ছা জনাই মই নিৰ্মালী বৰাদত্তই আজিৰ সুপ্ৰভাত ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: সভাত অনুষ্ঠানটি শুনিলে।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
3: অকুলাছ আই হস্পিটেল।
2: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
1: পুনৰ কৈছো 6000-67-8383।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
4: হেৰা শুনাচোন, কালিলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
4: হয় নেকি?
2: হয়, গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক 7002-8634। লিখিলেনে?
4: লিখিলো 7002-8634।
3: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
2: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
0: এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকল, পুৱাৰ এই নিৰ্মল পৰিৱেশত আপোনাৰ মন সতেজ কৰি তুলিবলৈ এমুঠি অসমীয়া গীতেৰে সজাই লৈ আহিছোঁ আজিৰ মূৰ্ছনা অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ মিতালী চৌধুৰীৰ কণ্ঠৰ শ্ৰী শ্ৰী মা কামাখ্যা বোলছবিৰ এই গীতটি। গীতৰ কথা হেমন্ত গোস্বামীৰ।

0: विधिक सेवा प्राधिकरण अधिनियम 1987 की धारा 12 के तहत पात्र नागरिक निशुल्क कानूनी सहायता न्याय बंधु मोबाइल ऐप और www.probono-toj.in से प्राप्त कर सकते हैं।
1: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰ যোগে। অনুষ্ঠানত এইবাৰ নিবেদন কৰিছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি অন্তৰস্পৰ্শী গীত।

মই নানুঠে মটৰত বৰষুণৰ বতৰত মই নানুঠে মটৰত পিছল বাটত সুচল লাগি ধুপুচ ধুপুচ পৰে মইনা ধুপুচ ধুপ।

চকুন আছে হুম হুম হুম বতা, আৰু আছে গাজনীৰ কান্তাল মৰাই আটা, চমক চমক বিজুলীৰ আছে আগ জাননী, মই নাই উমলিব তাৰে তাৰে পিছল বাটত সুচল লাগি ঢুকুচ ঢুকুচ কৰে মইনা ঢুকুচ ঢুকুচ।

0: বতৰত মই নামিছে মটৰত বৰষুণৰ বতৰত মই
1: নামিছে। অনুষ্ঠানৰ শেষত এইবাৰ উপভোগ কৰক কেশৱ মহন্তৰ গীতৰ কথাৰে খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কণ্ঠৰ এই গীতটি।

আজি গীতি মালিকাৰ পুনতে এয়া ৰিজুৱানা চুলতানা আহমেদৰ কণ্ঠত দীপাংকৰ ডেকাৰ ৰচিত এটি গীত প্ৰযোজনা জয়ন্ত দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: শ্ৰোতাসকলে গীতি মালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মালবিকা বৰাৰ কণ্ঠ এটি গীত, ৰচনা হীৰেণ গোস্বামীৰ, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

হীৰেণ গোস্বামীৰ গীতৰ কথাৰে সেয়া আছিল মালবিকা বৰা। গীতিমালিকাত এইবাৰ শুনোৱা হওক ৰঞ্জিত কটকীৰ কণ্ঠৰে গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: ৰঞ্জিত কটকীৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে, গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজিৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো দুৰ্গাময়ী বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

এইয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই দক্ষিণ নাম্বৰ দৈয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল, গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি, শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত বুজাবুজিৰ চুক্তি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন, আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। গুৱাহাটী উচ্চ ন্যায়ালয়ে লুটুমাই দক্ষিণ নাম্বৰ দৈয়াং যমুনা মৌডঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি কেইবাশ লোকে দাখিল কৰা আবেদন নাকচ কৰি বনাঞ্চল কেইখনত উচ্ছেদ চলাবলৈ পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতে তাত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:13 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। VIP পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত লোকভৱনে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী আঁচনি তথা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে জনসাধাৰণ কেন্দ্ৰিক প্ৰশাসনৰ আৰ্হি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্ত্যোদয়া দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ জৰিয়তে জনসাধাৰণৰ অৰ্থপূৰ্ণ আৰু গুণগত বিকাশৰ লক্ষ্য লোৱা হৈছে। এই আঁচনিসমূহৰ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণত গুৰুত্ব আৰোপ কৰি শ্ৰীআচাৰ্যই জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি প্ৰশাসন দায়বদ্ধ হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ৰাজ্যপালগৰাকীয়ে বিষয়াসকলক জনসজাগতা বৃদ্ধি, সকলোৱে এই আঁচনিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰা আৰু প্ৰতিটো পদক্ষেপৰ নিৰীক্ষণৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভাৰতীয় জ্ঞান পৰম্পৰাক অধিক বিস্তৃতভাৱে গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয় দুখনে গৱেষণা, শৈক্ষিক বিনিময়, সাংস্কৃতিক আদান প্ৰদান আৰু যৌথ বিদ্যায়তনিক কাৰ্যসূচীৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা কৰে। চুক্তিখনৰ অধীনত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অধ্যয়ন, ভক্তি আন্দোলন, বৈষ্ণৱ দৰ্শন, সাহিত্য, লোক সংস্কৃতি, পৰিৱেশ্য কলা, তুলনামূলক সাংস্কৃতিক অধ্যয়ন, থলুৱা জ্ঞান পৰম্পৰা আদি বিষয়ত যৌথ গৱেষণা কৰা হ'ব। ইয়াৰ উপৰি শিক্ষক আৰু গৱেষক বিনিময়, গৱেষক ছাত্ৰৰ যৌথ তত্বাৱধান, আলোচনা চক্ৰ, সন্মিলন, কৰ্মশালা, স্মাৰক বক্তৃতা, সাংস্কৃতিক অনুষ্ঠান, গ্ৰন্থ প্ৰকাশ, অনুবাদ, পাণ্ডুলিপি সম্পাদনা আৰু সাংস্কৃতিক সম্পদৰ ডিজিটেল সংৰক্ষণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিশ্ববিদ্যালয় দুখনে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা পুঁজিৰ বাবে যৌথভাৱে প্ৰস্তাৱ দাখিলৰ দিশতো পদক্ষেপ ল'ব। চুক্তিখনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত শক্তিশালী বিদ্যায়তনিক আৰু সাংস্কৃতিক সহযোগ গঢ়ি তোলাৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্বাক্ষৰ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, মানৱিক আৰু আইন অনুষদৰ গুৰু অধ্যাপক জয়ন্ত কুমাৰ বৰা, অসমীয়া বিভাগৰ প্ৰাধ্যাপক সত্যকাম বৰঠাকুৰ আৰু ডঃ ভূপেন হাজৰিকা, পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ ডঃ যাদৱ বৰা উপস্থিত থাকে। পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয়ৰ নিৰ্দেশনাৰ প্ৰাক্তন গুৰু শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰাক্তন সমন্বয়ক তথা হিন্দী বিভাগৰ অধ্যাপক যোজনা ৰাৱতে চুক্তিত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামোলপুৰ জিলা সদৰত বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিশেষ সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষীভজন দাসে পতাকা জোকাৰি এই সমদল মুকলি কৰে। তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা দ্বাৰকুচি হৈ পুনৰ প্ৰেছ ক্লাবত সামৰণি পৰা এই সমদলত জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিক, আছু আপচু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত এয়া আমাৰ তামোলপুৰৰ সংবাদদাতা নয়নজ্যোতি দাস।
1: আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমি বড়োলেণ্ড সাংবাদিক সংস্থা আৰু তামোলপুৰ প্ৰেছ ক্লাবে ইয়াত এটা আজি সজাগতামূলক চাইকেল সমদল উলিয়াইছো। গতিকে আমি আচলতে সাংবাদিকৰ সমান্তৰালভাৱে আমি এগৰাকী সচেতন ব্যক্তি সমাজৰ, গতিকে আমাৰ সমাজখন যাতে সুস্থ হৈ থাকে, এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টি হয়, আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে ড্ৰাগছৰ দৰে ব্যাধিৰ কবলত পৰি নিজৰ জীৱনটো ধ্বংস নকৰে, তাৰ কাৰণে সকলোকে সজাগ কৰাৰ কাৰণে আৰু আমাৰ সমাজখন আচলতে আমাৰ নতুন প্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত আমি আজি ইয়াত
0: ৰাজ্যত শেহতীয়াকৈ বেজী অথবা চিৰিঞ্জেৰে মাদক দ্ৰব্যৰ আদান প্ৰদানৰ ফলত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৯খন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহৰ বাবে বিশেষ পৰিকল্পনা যুগুত কৰিব। অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৰঙা নদীৰ জলস্তৰ ক্ৰমাৎ অকস্মাত বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে লখিমপুৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ পৰিস্থিতি পৰহিৰ তুলনাত কিছু উন্নত হৈছে আৰু ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। তেওঁ কয় যে অসমৰ মাজেৰে অৰুণাচল আৰু ভূটানৰ পৰা বৈ অহা ১২১খন উপনৈ আছে আৰু এই নৈকেইখনৰ জলস্তৰ আকস্মিক বৃদ্ধিৰ বিষয়ে পূৰ্বানুমান কৰিব পৰা নাযায়। উপনৈসমূহৰ জলস্তৰ অকস্মাত বৃদ্ধি পোৱাৰ বাবে নামনি অঞ্চললৈ মুহূৰ্ততে ভাবুকি নামি আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপনৈসমূহৰ বাবে বিশেষ আৰু দীৰ্ঘকালীন পৰিকল্পনা যুগুতাই উলিয়াব লাগিব। ভৌগোলিক অৱস্থানৰ বাবে বান্ধ নিৰ্মাণেৰে এই সমস্যা সমাধান কৰিব পৰা নাযায় বুলি তেওঁ মন্তব্য কৰে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ মলায়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই নিজে আহিলোঁ, লগতে জিলা আয়ুক্ত মহোদয়ো আহিছে, আমাৰ মুখ্য অভিযন্তাও আহিছে, কাৰ্যবাহী অভিযন্তাও আহিছে, আৰু এটা আমাৰ ডিপাৰ্টমেণ্ট আৰু এডমিনিষ্ট্ৰেশ্যন দুইখিনিয়ে একেলগে আহিছোঁ, মাজুলী বিধায়ক মহোদয় আছেই, আৰু আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়, সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ, কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰক খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে কালি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। সমগ্র দেশতে আজি ধর্মীয় রীতি নীতিৰে মহৰম পালন কৰা হৈছে। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে তাজিয়া উলিওৱা হয়। কাৰবালাৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছো আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাত মহৰমৰ শোভাযাত্ৰা শান্তিপূৰ্ণ আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষীৰ আইন শৃংখলা শাখা মহাপৰিদৰ্শক অখিলেশ সিঙে, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু আন আন জ্যেষ্ঠ বিষয়াসকলে কালি শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত পথ পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। ডিব্ৰুগড় জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। লোকজন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। অৱশ্যে চিকিৎসকে লোকজন অন্যান্য ৰোগতো আক্ৰান্ত হৈ আছিল বুলি দাবী কৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰে প্ৰকাশ কৰা মতে জিলাখনত মুঠ 22গৰাকী জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও চিকিৎসাধীন হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ আহক।
3: ভেনিজুৱেলাৰ বৰভূঁইকোপ, তেলৰ দাম যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ হ্ৰাস, ন্যায়ালয়ৰ সিদ্ধান্ত শৰ্মাৰ জামিন আবেদন নাকচ আৰু অম্বুবাচী নিবৃত্তিৰ পাছত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভেনিজুৱেলাত ভূঁইকোপৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতে দুটা বৰ ভূঁইকোপত টচ নছ হল ভেনিজুৱেলা, লক্ষাধিক নিহতৰ আশংকা শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি, দৈনিক অসম, আমাৰ অসম, দৈনিক অগ্ৰদূত, নিয়মীয় বাৰ্তাসহ আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভেনিজুৱেলাত দুটাকৈ বৰ ভূঁইকোপে লাখ লাখ লোকক প্ৰভাৱিত কৰাৰ সময়তে দৈনিক অসম কাকতে দেশখনৰ জনসাধাৰণে ভূমিকম্পৰ পূৰ্বে ফোনযোগে আগজাননী লাভ কৰা এটা ইতিবাচক বাতৰি বক্স বাতৰি হিচাপে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অৰুণাচলৰ নিপকো কলনীত অভাৱনীয় পৰিস্থিতি, হেলিকপ্তাৰে খাদ্য যোগান শিৰোনামেৰে অৰুণাচলৰ ধাৰাষাৰ বৰষুণৰ প্ৰভাৱত ধেমাজি, লখিমপুৰত বানৰ ভাবুকিৰ বাতৰি পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে তেলৰ মূল্য হ্ৰাস হৈ যুদ্ধৰ পূৰ্বৰ অৱস্থাত উপনীত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিয়ে কাৰ্যকৰী ৰূপ লোৱাৰ লগে লগে হৰমুজ প্ৰণালীৰে তেল আৰু গেছবাহী টেংকাৰ জাহাজৰ চলাচল ক্ৰমান্বয়ে স্বাভাৱিক হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতে সুলভৱ ৰন্ধন গেছ সদ্যহতে নকমে দাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে 2025 চনত উত্তৰ পূৰ্বাঞ্চল আৰু ইয়াৰ উপকণ্ঠীয় এলেকাত 766টা ভূঁইকোপৰ জোকাৰণি অনুভূত হোৱাৰ এটা বাতৰিক আছাম ৰেকৰ্ডেড 86 আৰ্থকুৱেকছ ইন 2025 হাইয়েষ্ট ইন এনি শীৰ্ষক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ অৰূপ। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আইভৰিকষ্টে কুৰাচাওক ফিলাডেলফিয়াত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত 2-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নিকোলাছ পেপে দলটোৰ হৈ 2টা গল দিয়ে। নিউজাৰ্চিত অনুষ্ঠিত আন এখন খেলত ইকুৱেডৰে জাৰ্মানীক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি পুৱা তুৰস্ক আমেৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তুৰস্কই খেলখনৰ হাফ টাইম হোৱালৈ 2-1 গলত অগ্ৰগতি লাভ কৰিছে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল দেওবাৰে খেলোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লুটুমাই, দক্ষিণ নামবৰ, দৈয়াং, যমুনা মৌদঙ্গা আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শনৰ গৱেষণা আৰু প্ৰচাৰৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱাসনৰ মাজত বুজাবুজিৰ চুক্তি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু আইভৰি কষ্টৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি শুনিবলৈ পাব দিনৰ 11 বজাত।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপত আজি যাওঁ আহক হাইলাকান্দি জিলালৈ। আমাৰ সংবাদদাতা নীলোৎপল দেৱৰ পৰা লওঁ আহক ধেমাজি জিলাৰ ৰেহৰূপ। হাইলাকান্দি জিলাত যোৱা 18-20 জুনলৈ 3-দিনীয়া জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই শিবিৰৰ আনুষ্ঠানিক উদ্বোধন কৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: এই জনকল্যাণ শিবিৰৰ মূল উদ্দেশ্য হৈছে চৰকাৰী কল্যাণমূলক আঁচনি আৰু নাগৰিক সেৱাসমূহ সাধাৰণ মানুহৰ দুৱাৰলৈ সহজে উপলব্ধ কৰা, লগতে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ বিষয়ে জনসাধাৰণক সজাগ কৰা আৰু যোগ্য হিতাধিকাৰীক একে ঠাইতে প্ৰয়োজনীয় সেৱা প্ৰদান কৰা। শিবিৰত বিভিন্ন চৰকাৰী বিভাগে সহায়ক কাউণ্টাৰ, হেল্প ডেস্ক আৰু সচেতনতামূলক ষ্টল স্থাপন কৰে, যাতে ৰাইজে সহজে তথ্য লাভ কৰিব পাৰে আৰু চৰকাৰী সুবিধা গ্ৰহণ কৰিব পাৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি বিধায়ক ডক্টৰ মিলন দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 12 বছৰত হোৱা উন্নয়ন আৰু বিভিন্ন জনকল্যাণমূলক পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয়, এনেধৰণৰ শিবিৰৰ জৰিয়তে সাধাৰণ মানুহে চৰকাৰী আঁচনিসমূহ ভালদৰে বুজি পাব আৰু ইয়াৰ পৰা অধিক উপকৃত হ'ব।
1: বিশ্ব চাইকেল দিৱস উপলক্ষে যোৱা 7 জুন তাৰিখে হাইলাকান্দিত এক বৰ্ণাঢ্য চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী তথা সাধাৰণ ৰাইজে এই ৰেলীত অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত বিশদভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: মহাবীৰ ইণ্টাৰনেশ্যনেল হাইলাকান্দি ইউনিটে হাইলাকান্দি আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত এই ৰেলীৰ আয়োজন কৰে। ৰেলীত হাইলাকান্দিৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে আন কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াই চাইকেল চলাই অংশগ্ৰহণ কৰে। হাইলাকান্দি জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক তথা প্ৰাক্তন ফুটবল খেলুৱৈ শৈবাল সেনগুপ্তই পতাকা দেখুৱাই ৰেলীৰ শুভাৰম্ভ কৰে। ৰেলীটো হাইলাকান্দি চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰি নেতাজী পইণ্টত সামৰণি পৰে। এই ৰেলীৰ মূল উদ্দেশ্য আছিল সেউজীয়া ভৱিষ্যতৰ বাবে চাইকেল ব্যৱহাৰক উৎসাহিত কৰা, ইন্ধনৰ সঞ্চয় কৰা আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ প্ৰেৰণ কৰা। ৰেলীত বহু সংখ্যক ছাত্ৰ ছাত্ৰী, ক্ৰীড়াপ্ৰেমী আৰু সাধাৰণ লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ অন্তত আয়োজকসকলে সকলো অংশগ্ৰহণকাৰীক অংশগ্ৰহণ আৰু সম্পূৰ্ণতা প্ৰমাণ পত্ৰ প্ৰদান কৰে।
1: হাইলাকান্দি জিলাৰ কেন্সাৰ ৰোগীসকলৰ বাবে আহিল এটা ভাল খবৰ। দীৰ্ঘদিন ধৰি কেমথেৰাপীৰ বাবে ৰোগীসকলে শিলচৰ, গুৱাহাটী অথবা ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল, যদিও এতিয়াৰ পৰা সেই সেৱা হাইলাকান্দিতে লাভ কৰিব। যোৱা 2 জুনৰ পৰা হাইলাকান্দিৰ এছ কে ৰয় চিভিল হস্পিটেলত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ, য'ত কেন্সাৰ ৰোগীসকলক কেমথেৰাপী সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। এই বিষয়ত বিতংকৈ জনাইছে আমাৰ সংবাদদাতাই।
2: নৱগঠিত এই কেন্দ্ৰটো উদ্বোধন কৰে হাইলাকান্দিৰ বিধায়ক ডক্টৰ মিলন দাসে। অনুষ্ঠানত উপস্থিত আছিল অতিৰিক্ত জিলা আয়ুক্ত ঋষিকেশ বৰুৱা, হাইলাকান্দিৰ এছকেৰাই চিভিল হস্পিটেলৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত দত্ত আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া, কৰ্মচাৰী আৰু চিকিৎসকসকল। টাটা কেন্সাৰ হস্পিটেল শিলচৰৰ সহযোগত এই সেৱা আৰম্ভ কৰা হৈছে। সম্পূৰ্ণ বিনামূলীয়াকৈ কেন্সাৰ ৰোগীসকলক এই কেমথেৰাপী প্ৰদান কৰা হ'ব। ইয়াৰ ফলত জিলাখনৰ অসংখ্য ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক তথা মানসিক দুৰ্ভোগ যথেষ্ট হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক ডক্টৰ মিলন দাসে কয় যে হাইলাকান্দিৰ লোকসকলে যাতে উন্নত স্বাস্থ্য সেৱা নিজ জিলাতে লাভ কৰে তাৰ বাবে চৰকাৰে কাম কৰি আছে। ডে কেয়াৰ কেন্সাৰ চেণ্টাৰ আৰম্ভ হোৱাৰ ফলত জিলাখনৰ কেন্সাৰ ৰোগীসকলে বিশেষভাৱে উপকৃত হ'ব।
1: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৱা 5 জুন তাৰিখে হাইলাকান্দি জিলাত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। পৰিৱেশ সংৰক্ষণ আৰু সেউজীকৰণৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্যৰে জিলাখনৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই বিষয়ত বিশদভাৱে জনাইছে আমাৰ সংবাদদাতাই।
2: পৰিৱেশ দিৱস উদযাপনৰ অংশ হিচাপে হাইলাকান্দিৰ আদালত চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা আৰু সত্ৰ ন্যায়াধীশ সুব্ৰত দত্তকে ধৰি আদালতৰ বিভিন্ন ন্যায়িক বিষয়া উপস্থিত থাকে। তেওঁলোকে গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণক সচেতন হোৱাৰ আহ্বান জনায়। উক্ত কাৰ্যসূচীত বন বিভাগৰ সহকাৰী বন সংৰক্ষক সংগীতা ৰাণী সিনহাও উপস্থিত থাকে। তেওঁ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বৃক্ষৰোপণৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। বন বিভাগৰ তথ্য অনুসৰি এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ হাইলাকান্দি জিলাতে মুঠ 130,000 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। এই বৃহৎ পদক্ষেপে জিলাখনৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জন সচেতনতা সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
1: জিলাৰ ৰেহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

আজি নিশা 8:02 কথাশিল্প অনুষ্ঠানত নিবেদন কৰা হ'ব অসমৰ তিনিচুকীয়া জিলাৰ এখন দুৰ্গম গাঁৱৰ পৰা কঠোৰ সংগ্ৰামৰ মাজেৰে উচ্চ শিক্ষা লাভ কৰি আমেৰিকাত বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰা ডক্টৰ ৰুবুল মাউত ৰচিত অনুপ্ৰেৰণামূলক গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি শুনিবলৈ নাপাহৰিব। নিশা 8:02 কথাশিল্প অনুষ্ঠানত অনুপ্ৰেৰণামূলক গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো ৰেকিবুদ্দিন আহমেদৰ কণ্ঠৰ জাৰি গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ এই জাৰি গীতটি।

0: জাৰি গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ বৰ্ণালী কটকী ওজা ৰচিত পকাধানৰ মাজে মাজে আলেখ্যখনিৰ দ্বিতীয় খণ্ডটি।
1: আকাশবাণী নগাঁও এতিয়া আগবঢ়াইছোঁ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ আধাৰত ৰচিত এখনি আলক্ষ্য পকাধানৰ মাজে মাজে, ৰচনা বৰ্ণালী কটকী ওজাৰ। এয়া আলক্ষ্যখনিৰ দ্বিতীয় খণ্ড।

0: ৰুদ্ৰবৰুৱাৰ গীতসমূহক ঘাইকৈ বনগীত, দেশপ্ৰেমমূলক গীত, ব্যৱহাৰিক গীত বা কৰ্মসংগীত আৰু শিশুগীত হিচাপে চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি। কিন্তু বিভিন্ন ভাগত ভাগ কৰিলেও তেওঁ ৰচিত বনগীতসমূহে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰিছে। বনকোঁৱৰ আনন্দীৰাম দাসৰ পিছতে বনগীতক সকলো দিশৰ পৰা টনকিয়াল কৰিলে ৰুদ্ৰ বৰুৱাই।
1: এনেধৰণৰ সুৰীয়া সুমধুৰ গীতে অতি কম সময়ৰ ভিতৰতে শ্ৰোতাৰ হিয়াত খলকনি তুলিলে। বনগীতৰ বৈশিষ্ট্যতাৰ ভিতৰত যেনে প্ৰকৃতিৰ ৰূপ সৌন্দৰ্য, গ্ৰাম্য জীৱনৰ জীৱন্ত ছবি আৰু যৌৱনৰ আৱেগৰ মাৰ্জিত প্ৰকাশ, এই সকলোখিনি ৰুদ্ৰ বৰুৱাৰ বনগীতসমূহে ধৰি ৰাখিব পাৰিছে। গতিকে এনে নতুন সুৰৰ সুমধুৰ গীতে শ্ৰোতাৰ অন্তৰ সহজেই স্পৰ্শ কৰে।

বনগীতৰ দৰে ভাৱ ভাষা সুৰৰ সৈতে ৰজিতা খোৱা আৰু অনেক গীত আছে, য'ত গীতিকাৰ ৰুদ্ৰ বৰুৱাই অসমৰ বৈচিত্ৰময় কাহিনী, সংস্কৃতি, ঐক্য অনৈক্য গীতৰ মালাধাৰীত গুঠি দিছে।

0: 1947 চন নগাঁও কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰুদ্ৰ বৰুৱা শ্বিলঙলৈ যায়। শ্বিলঙৰ ছেইণ্ট এণ্ঠনী কলেজত নৈশ শ্ৰেণীত বি এ মহলত নামভৰ্তি কৰে। দিনত ৰেচম আৰু বয়ন বিভাগত চাকৰি কৰে। ৰুদ্ৰ বৰুৱাৰ শিল্পীসুলভ চেতনাই গোজপুতি বহিছিল ছেইণ্ট এণ্ঠনীত পঢ়ি থকাৰ সময়তে। সেই সময়ত শ্বিলঙত অনাতৰ কেন্দ্ৰ স্থাপন হোৱাত তেওঁৰ গীতসমূহ অনাতৰ কেন্দ্ৰৰ যোগেদি নিয়মীয়াকৈ প্ৰচাৰ হ'বলৈ ধৰে।
1: শ্বিলঙত থকা অসমীয়া মানুহখিনিয়ে সেই সময়ত এক সাংস্কৃতিক পৰিমণ্ডলৰ গঢ় দিছিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে। ৰুদ্ৰ বৰুৱায়ো 1951 চনত ছেইণ্ট এণ্ঠনীৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষা সিমানতে সাং কৰি শ্বিলঙৰ সাংস্কৃতিক জগতখনত আন্তৰিকতাৰে কাম কৰিবলৈ মন বান্ধে। শ্বিলঙৰ প্ৰাচীন কামৰূপীৰ নৃত্যসংঘ, বিষ্ণুপুৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰ, ষ্ট্ৰনীলেণ্ডৰ শ্ৰী মাধৱদেৱ নামঘৰ, লাবান নামঘৰ, লৱাৰ জেইলৰোডৰ অসমীয়া নামঘৰ, শ্বিলং মুকুল সংঘ, শ্বিলং কলা পৰিষদ, শ্ৰীমন্ত শংকৰদেৱ নাট্য সমাজ ইত্যাদি অনেক অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি অসমীয়া কলা সংস্কৃতিৰ লগত জড়িত থকা কেইবাগৰাকীও সুপ্ৰসিদ্ধ শিল্পীৰ সান্নিধ্যত ৰুদ্ৰ বৰুৱাৰ সাংগীতিক প্ৰতিভাই বিকাশ লাভ কৰিছিল।
0: শংকৰী কলাকৃষ্টিৰ বহুল প্ৰচাৰৰ হকে শ্বিলং কলা পৰিষদে ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, কংসবধ, চুৰধৰা, পিম্পৰা গুচোৱা আদি নাটৰ নৃত্যনাটিকা প্ৰদৰ্শন কৰোৱাইছিল। সেইসমূহৰ গীত মাতৰ ভাগটোৰ দায়িত্ব সদায় ৰুদ্ৰ বৰুৱাৰ আছিল। অংকীয়া ভাওনাৰ গীতৰ তাল মান লয় তেওঁৰ কণ্ঠস্থ আছিল।

0: এই নাটবোৰ তেওঁ নৃত্যনাটিকাৰ মাধ্যমেৰে নতুনকৈ সজাই তোলে।
1: প্ৰায় এটা যুগৰো অধিক কাল শ্বিলঙত থাকি ৰুদ্ৰবৰুৱাই সাংস্কৃতিক জগতখনৰ লগত নিজকে ওতঃপ্ৰোতভাৱে জড়িত কৰি ৰাখিছিল। অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেনেতে তেওঁ শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিল তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ সাংস্কৃতিক শাখাৰ উপসঞ্চালকৰ দায়িত্ব লৈ। তেতিয়াও তেওঁ শিল্পীদল লগত লৈ গাঁৱে গাঁৱে, পৰ্বতে ভৈয়ামে, চহৰে নগৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ থলুৱা গীত মাত নৃত্যৰ মাধ্যমেৰে সমন্বয়ৰ সংবাদ বিলাই ফুৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও তেওঁৰ এনেধৰণৰ অনেক গীত পৰিৱেশন কৰা হৈছিল। তেওঁৰ গীতৰ কথাত থকা মাটিৰ গোন্ধে অনুৰণন তুলিছিল তেওঁৰ সুৰবোৰতো। কলৰে পাততে কাউৰি পৰে, গছৰ পাতত বিহু আহিল, তোমাক দেখোন নতুন নতুন লাগিছে, বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, কাষত কলচি হালি জালি, কালৰে চকৰি ঘূৰে কেনে কৰি, গীতবোৰৰ সুৰবোৰ নিগৰি উলিয়াইছিল ৰুদ্ৰবৰুৱাৰ হৃদয়ৰ গভীৰৰ পৰা।

স্বতঃ প্ৰস্ফুটিত জীয়া আবেগ অনুভূতিক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাৰ উপৰিও গীতিকাৰ ৰুদ্ৰ বৰুৱাই গ্ৰামোদ্যোগ, বয়নশিল্প, সমাজ কল্যাণ, কুটিৰ শিল্প, সমবায় ইত্যাদি অনেক বিষয়ক গীত ৰচনা কৰিছিল। চৰকাৰী আঁচনিৰ বিজ্ঞাপনৰ বাবেও কিছুমান গীত তেওঁ ৰচনা কৰিছিল, যেনে সৰহ শস্য উৎপাদন, জন্ম নিয়ন্ত্ৰণ, বান নিয়ন্ত্ৰণ, নিৰক্ষৰতা দূৰীকৰণ, অস্পৃশ্যতা বৰ্জন, মাদক দ্ৰব্য নিবাৰণ, পঞ্চবাৰ্ষিক পৰিকল্পনা, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ আদি

0: 1970 চনত ৰুদ্ৰবৰুৱে সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালকৰ পদত যোগদান কৰে। তেতিয়াও তেওঁ অসমৰ কলা সংস্কৃতিৰ পুনৰ উদ্ধাৰৰ হকে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। গুৰু দুজনৰ বৰগীতসমূহ অসমৰ সত্ৰভেদে ভিন ভিন গায়নশৈলীত ভিন ভিন কণ্ঠৰে গোৱাৰ ব্যৱস্থা কৰিছিল। অসমৰ অংকীয়া ভাওনাক নামঘৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই দেশ বিদেশলৈ নি পৰিৱেশন কৰোৱাইছিল। অসমৰ ভিতৰুৱা অঞ্চলৰ অনেক শিল্পীক উলিয়াই আনি প্ৰতিভা বিকাশৰ সুযোগ দিছিল ৰুদ্ৰবৰুৱাই।
1: ইয়াৰ উপৰিও তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনেক ব্যৱস্থা হাতত লৈছিল। ৰাজ্যিক আৰ্ট গেলাৰী, ৰাজ্যিক কলা বিথিকা তেওঁৰ প্ৰচেষ্টাতে প্ৰতিষ্ঠা হৈছিল। অসমীয়া সংস্কৃতিৰ অন্যান্য দিশসমূহো যেনে ঢেপাঢুলীয়া, দেওধনি নৃত্য, দেৱদাসী নৃত্য, পুতলা নাচ ইত্যাদিক জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ লৈছিল।
0: তেওঁ এষাৰ মূল্যৱান কথা কৈছিল, ইয়াতেই আছে শুন, বিচাৰিব জানিলে ইয়াতেই পাব। অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা সংস্কৃতিৰ মূল উপাদানসমূহ বুটলি আনি সেইবোৰ নতুন ৰূপত সজাই তোলাৰ দৰে এটা মহৎ কামত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।

0: ৰুদ্ৰবৰুৱাই অসমীয়া কথাছবিক উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল। জ্যোতি চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণৰ পৰিকল্পনা, গুৱাহাটীত ৰাজ্যিক সংগীত মহাবিদ্যালয় নিৰ্মাণৰ কামতো তেওঁ অৰিহণা যোগাইছিল। ৰুদ্ৰবৰুৱাই কেইবাখনো অসমীয়া কথাছবিত অভিনয় কৰিছিল, যেনে কল্লোল, মমতা, সোণৰ হৰিণ, জয়মতী, জেতুকী আৰু বোৱাৰী।
1: ৰুদ্ৰবৰুৱাই মুঠতে 200মান গীত ৰচনা কৰিছিল। তেওঁৰ গীতৰ ভাষা অতি সহজ সৰল। সুৰ সংযোজন, শব্দ উচ্চাৰণৰ সঠিক প্ৰয়োগ আৰু শুৱলা কণ্ঠস্বৰ মিলি তেওঁৰ ৰচিত গীতসমূহ হৈ পৰিছে অত্যন্ত হৃদয়স্পৰ্শী।

0: 1980 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনা আমাৰ মাজৰ পৰা আঁতৰি যোৱা অসমৰ মাটিৰ এই শিল্পীজনে অসমীয়া গীতি সাহিত্যক এক মহত্বপূৰ্ণ আয়তন প্ৰদান কৰি থৈ গ'ল।
1: ইমান পৰে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ গীতৰ আধাৰত ৰচিত পকাধানৰ মাজে মাজে আলেখ্যখনিৰ দ্বিতীয় খণ্ড শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল বৰ্ণালী কটকী ওজাৰ, আঁত ধৰিলে কনক শইকীয়া আৰু মণিকা দেৱীয়ে। অংশগ্ৰহণকাৰী কণ্ঠশিল্পীসকল হ'ল যথাক্ৰমে অংকিতা দাস, পাৰিজাত বৰা, শিল্পীশিখা বৰুৱা, বিমান গাঁওখোৱা, দেৱাশীষ শইকীয়া, নিপু ভূঞা, অবিস্মিতা বৰুৱা আৰু নীলোৎপল গায়ন। বাদ্যযন্ত্ৰ সংগতকাৰী শিল্পীসকল হ'ল অতুল চন্দ্ৰ মহন্ত, মুকুল চন্দ্ৰ বৰা, দীপক কুমাৰ শৰ্মা, অভিষেক ধৰ, কুলদীপ শইকীয়া আৰু প্ৰশান্ত বৰা। সংগীত ব্যৱস্থাপনা আছিল দীপক কুমাৰ শৰ্মাৰ। আমাৰ সংগ্ৰহালয়ৰ পৰা ৰুদ্ৰ বৰুৱা, খগেন মহন্ত আৰু দীপালী বৰঠাকুৰৰ গীতৰ কিয়দাংশ ইয়াত সন্নিৱিষ্ট কৰা হৈছিল। আলেখ্যখনিৰ প্ৰযোজনা নন্দিতা শৰ্মাৰ, প্ৰযোজনা সহযোগী কিৰণ চন্দ্ৰ নাথ।
2: শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী কটকী ওজাৰ ৰচিত পকাধানৰ মাজে মাজে আলেখ্যখনিৰ দ্বিতীয় খণ্ডটি শুনিলে। প্ৰিয় শ্ৰোতাবন্ধুসকল, আজি নিশা 8:02 কথাশিল্প অনুষ্ঠানত নিবেদন কৰা হ'ব আৰ্থিক অভাৱ নেওচি কঠোৰ সংগ্ৰাম আৰু একাগ্ৰ সাধনাৰে তিনিচুকীয়া জিলাৰ এখনি ভিতৰুৱা গাঁৱৰ পৰা গৈ আমেৰিকাত প্ৰতিষ্ঠা লাভ কৰা বিশিষ্ট বিজ্ঞানী ডক্টৰ ৰুবুল মাউত ৰচিত গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি শুনিবলৈ নাপাহৰিব। আজি নিশা 8:02 সপোনক বাস্তৱ ৰূপ দিয়াৰ এক অনুপম জীৱনগাথা আৰু সফলতাৰ জীৱন্ত কাহিনীৰে সমৃদ্ধ ডক্টৰ ৰুবুল মাউত ৰচিত গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি। এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শৈক্ষিক দিশ সন্দৰ্ভত কামপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰা আৰু ধেনুচোচা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বগীৰাম বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান। সাক্ষাৎকাৰ অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি আগবঢ়াইছে কিৰণ চন্দ্ৰনাথে।

0: নমস্কাৰ নগাঁও, নমস্কাৰ প্ৰিয় শ্ৰোতা। আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। পুনৰ এটি নতুন অনুষ্ঠানৰ সৈতে এয়া ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। প্ৰিয়শ্ৰোতা, কালিৰ অনুষ্ঠানত আপোনালোকক আমি বাহকজনিত ৰোগ আৰু পেলুৰ বিভিন্ন সমস্যা আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে হোৱা কথা বতৰা আগবঢ়াইছিলোঁ আৰু আপোনালোকে আমাক ফোন আৰু হোৱাটছএপ যোগে ইতিমধ্যে জনাইছে যে এই অনুষ্ঠানটিৰ পৰা আপোনালোক যথেষ্ট উপকৃত হৈছে। আমি চেষ্টা কৰিম এনেধৰণৰ ন ন অনুষ্ঠান আপোনালোকৰ বাবে আগবঢ়াই থাকিবলৈ। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াম কামপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰাৰ সৈতে হোৱা কথা বতৰা আৰু তেখেতৰ লগত কথা পাতিছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। আহকচোন প্ৰথমেই আমি তেখেতৰ সৈতে হোৱা কথা বতৰাত ভাগ লওঁ।
1: মোৰ নাম শ্ৰী গৌতম বৰা। মই আজি প্ৰধান হিচাপে দায়িত্বভাৰ লোৱা আজি আপোনাৰ 4 বছৰ পাৰ হৈ গৈছে। তাৰ আগতে বেলেগ আছিলে, কিন্তু 4 বছৰ আগৰ পৰিৱেশৰ লগত বৰ্তমান পৰিৱেশৰ যথেষ্ট পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ পাৰিপাৰ্শ্বিকেই হওক বা এডমিশ্যনৰ ক্ষেত্ৰতেই হওক, আগৰ তুলনাত এডমিশ্যনৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰহী দেখা গৈছে অভিভাৱকসকলৰো, ছাত্ৰ ছাত্ৰীসকলৰো, আৰু পৰিৱেশো যথেষ্ট উন্নতি হৈছে আগৰ তুলনাত। সেইটো মই
2: কিমান এটা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আহে গাঁৱটো
1: কিমান বুলি নহয়, আমাৰ ইয়াতেতো ওচৰতো বহুত স্কুল আছে, গাঁৱৰ আপোনাৰ প্ৰায় 7খনমান গাঁৱৰ মানে ইয়াতে আতিকামপুৰ, আতিগাঁও, মগৰাটি, দৰিঙাল গাঁও, দগাঁও, এপিনে পলখা, কলাইখোৱা, মানে প্ৰায় 10খন। এপিনে নতুন গাঁও আছে, মাছগাঁও আছে, গোৱালাগাঁও আছে, তাৰপিছত এই পাৰলিগুৰি আছে, বজাৰ এলেকাও আছে, তেনেকৈ আপোনাৰ ধৰি লওক প্ৰায় 10-12খন গাঁৱৰ ছাত্ৰ ছাত্ৰী
2: আছে। ঠিক আছে, আমি মই আৰু অকণ কথা জানিব বিচাৰিছোঁ, ইয়াৰ ছাত্ৰ ছাত্ৰীৰ যি পঢ়াৰ শৈক্ষিক দিশ কেনেকুৱা, তেওঁলোক কিমান সজাগ, কিমান সচেতন, কিমান ক্লাছত তেওঁলোকে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰে, পৰীক্ষাত দেখুৱাব পাৰে?
1: ইয়াৰ এই বছৰত আমাৰ অকণমান ৰিজাল্টটো অলপ নিম্নগামী হৈছে এই বছৰ, কিন্তু ইয়াৰ আগতে আপোনাৰ ধৰি লওক 2022 চনৰ পৰা 22 হওক 23 হওক সেইকেইটা বছৰত আমাৰ যথেষ্ট এটা উন্নতি দেখা গৈছে। কিন্তু এইবছৰত আমাৰ অলপমান স্কুলৰো ঠিক আমি বেছি ল'ৰা ছোৱালীক অলপ মেট্ৰিক দিবলৈ দিয়া হ'ল, গতিকে আমাৰ ৰিজাল্টটো অলপ নিম্নগামী হৈছে, কিন্তু আমাৰ আগন্তুক আমি ৰিজাল্টৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ।
2: আৰু তেওঁলোকক নতুনকৈ যে মেট্ৰিকৰ প্ৰশ্নকাকতখনৰ পেটাৰ্ণটো সলনি হৈছে, এই বিষয়ে কিমান আপোনালোকে তেখেতসকলৰ লগত ইণ্টাৰেক্ট কৰে?
1: এই বিষয়েতো আমি বিশেষ আজি যোৱা সোমবাৰৰ দিনাখনো আমি ইয়াতে এখন গাৰ্জেন মিটিং পাতিছোঁ ক্লাছ 9ৰ, তাৰ আগতে আমি ক্লাছ 10ৰ পাতিছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ তথা আমি অভিভাৱকক লৈ একেলগে আমি যিটো সভা পাতিছোঁ, আৰু সেই সভাতে আমাৰ ছাবজেক্ট যিসকল টিচাৰ আছে সেই শিক্ষকসকলেও প্ৰশ্নৰ পেটাৰ্ণ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যিটো আগ্ৰহ, তেওঁলোকক কেনেকৈ আগবাঢ়িব লাগিব, আৰু আমাৰ গাৰ্জেণ্টৰ লগতো ইণ্টাৰেকশ্যন হৈছে। এই আজি ধৰি লওক আপোনাৰ 15 দিনমানৰ আগত ক্লাছ 10ৰ হৈছে আৰু আজি এসপ্তাহৰ আগত ক্লাছ 9ৰ হৈছে।
2: সচেতন কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ যিসকলে ধৰক হোমৱৰ্ক কৰি আনিবলৈ দিয়ে ঠিকমতে আনেনে বাৰু?
1: মানে এটা পাৰ্চেণ্টেজটো ৰেগুলাৰ, কিন্তু এটা পাৰ্চেণ্টেজ অলপমানটো খেলিমেলি থাকেই, বিশেষকৈ
2: উন্নতি কৰিব লাগিব।
1: বিশেষকৈ আমাৰ যিসকল গাৰ্জেণ্ট আছে, গাৰ্জেণ্টসকল অতি পিছপৰা অঞ্চলৰ, এতিয়া আমাৰ এই বানপানী, এতিয়া আমাৰ বানপানী প্লাছ আমাৰ স্কুলখন হেৰি তাতে এই কেম্প হয় ইয়াতে, গতিকে ইয়াতেতো যদি বানপানী হয় ধৰি লওক প্ৰায় 1-2 মাহমান স্কুল বন্ধ হৈ যায়।
2: সমস্যাৰ মাজতে আমি বিদ্যালয় চলাব লাগিব, ল'ৰা ছোৱালীক পঢ়াব লাগিব, আৰু আপোনাৰ শ্ৰেণীকোঠাটোত সোমাই মোৰে ভাল লাগিছে, খুব ধুনীয়াকৈ CCTV
1: ধৰি লওক এতিয়া 9-10 ধৰি লওক মোৰ পূৰা ইয়াতে মানে তদাৰকত থাকে, আৰু বিশেষকৈ ল'ৰা ছোৱালী হওক বা অন্য কমন ৰুমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে হওক, ক্লাছলৈ কোন গৈছে নগৈছে মই CCTV কেমেৰাটো চাই থাকিব পাৰোঁ।
2: আৰু আপোনালোকে নিজাকৈও শিক্ষকসকলে থাকে সভা সমিতি পাতি যে আমি কেনেকৈ আন বিদ্যালয়তকৈ 100% কৰিব পাৰোঁ, এনেকুৱা সভাও হয়?
1: নাই নাই, আমাৰতো এতিয়া আজিকালি ধৰি লওক আমি 3:30 বজালৈকে স্কুলত থাকোঁৱেই, গতিকে 7-8 পিৰিয়ডৰ পিছত আমি 15-20 মিনিটমান সময় আমি কেনেকৈ বিশ্লেষণ কৰোঁ, সেইটো কেনেকৈ আগুৱাই নিব পৰা যায়, আৰু শিক্ষকসকলে যথেষ্ট এবাৰ কষ্ট কৰিছে।
2: হয়, আৰু শিক্ষকসকলে যদি ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰাই যদি আগবঢ়াই নিব পাৰে তেতিয়াহ'লে মেট্ৰিকৰ সময়ত তেওঁলোকে আৰু ভালকৈ পাছ কৰিব পাৰিব। আৰু চৰকাৰী বিদ্যালয় আপোনালোকে খেতিয়কৰ সন্তানক পঢ়াইছে, শ্ৰমিকৰ সন্তানক পঢ়াইছে, সেইটো আৰু গৌৰৱৰ কথা, তেওঁলোকক যদি মানুহ কৰিব পৰা যায়, নহয় জানো? আৰু বিদ্যালয়ৰ খেলাৰ ক্ষেত্ৰত কওকচোন অকণমান।
1: খেলাৰ ক্ষেত্ৰতো আমাৰ বিশেষকৈ আমাৰ এতিয়া এজনী ছোৱালী এতিয়া তাই ষ্টেট পৰ্যায়ত খেলি আছে।
2: কিহত খেলিছে?
1: তাই এথলেটিক্সত তাই দৌৰো দিয়ে আৰু জাম্পতো কৰি আছে।
2: কি নাম বাৰু?
1: তাইৰ নাম মানসী সরকার। আৰু এজন ল'ৰা এতিয়া কাজিৰঙা ফুটবল একাডেমিত সি এতিয়া নতুনকৈ মানে ভৰ্তি হৈছে, তাৰ কোচিং চলি আছে তাতে। তাৰ এতিয়া ক্লাছ 10ত, সেইটো লৈ পেলাই আমি অকণমান গাৰ্জেণ্টক কৈছোঁ যে এই 10 বছৰটো তাক অকণমান দিব নালাগিছিলে, কিন্তু এতিয়া বিশেষভাৱে কিবা ছিলেক্ট হৈ পেলাই সি এতিয়া আপোনাৰ সেই কাজিৰঙা ফুটবল একাডেমিত হেৰি হৈ আছে, মানে কোচিং কৰি প্ৰশিক্ষণ লৈ আছে।
2: হয়, আৰু যিহেতু ভাৰত চৰকাৰেও ড্ৰাগছমুক্ত ভাৰত কঢ়াৰ পৰিকল্পনা কৰে, এনেধৰণৰ ক্ষেত্ৰত সজাগ সচেতন কৰিবলৈ কি কৰে? ধূমপান বিৰোধী দিৱস 31 মে, 5 জুন বিশ্ব পৰিৱেশ দিৱস, এই প্ৰসংগত কওকচোন ড্ৰাগছৰ ক্ষেত্ৰত।
1: ড্ৰাগছৰ ক্ষেত্ৰত আমাৰ সেইদিনাখন যোৱা সোমবাৰৰ দিনাখন আমাৰ আহি যে 2খন মিটিং হৈছিলে, এখন আপোনাৰ গাৰ্জেণ্টক লৈ ক্লাছ 9ৰ হ'ল, আৰু এখন আমাৰ যিটো ড্ৰাগছ সজাগতা মানে এখন ড্ৰাগছমুক্ত ভাৰত গঢ়িবৰ কাৰণে আমাৰ কামপুৰৰ যে থানাৰ OC আহিছিলে আৰু লগতে আমাৰ DSP আহিছিলে, আহি পেলাই ইয়াতে তেওঁলোকেও তেওঁলোকৰ বাইট দিলে ইয়াতে, আৰু তেওঁলোকেও ভাল পাই গৈছে। আৰু ছাত্ৰ ছাত্ৰীসকলেও আমাৰ বিদ্যালয়ৰ বিশেষকৈ আমাৰ যিহেতু বহুত ল'ৰা ছোৱালীও নহয়, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তাৰ কবলততো পৰা নাই, আৰু আমাৰ নপৰিবৰ কাৰণে আমি সজাগ কৰি গৈছোঁ 100%।
2: আৰু বিদ্যালয়ত নপৰিলেও গাঁৱত হয়তো সেই দিশটোলৈ যাব পাৰে
1: নাই, সেইখিনি কাৰণতে তেওঁলোকেও তেওঁলোকক কৈছে যে কি কৰিব লাগিব, বা আমাৰ ফালৰ পৰাতো কোৱাই যায় যে তেওঁলোকে যদি তেনেকুৱা গাঁৱতেই হওক বা ওচৰ চুবুৰীয়া কোনোবাই যদি ড্ৰাগছ সেৱন কৰিছে বা তেনেকুৱা ধৰণৰ ধপাজাতীয় তেতিয়া আমাক জনাবলৈ দিছে, বা থানায়ো কৈছে যে আমাক জনাব, আমি সেই মানুহজনৰ নাম চাম আমি কেতিয়াও প্ৰকাশ নকৰি তাৰ কাৰণে আমি কি একশ্যন ল'ব লাগে ল'ম।
2: বিশেষকৈ বৰ্তমান সময়ত আটাইতকৈ ভয়াৱহ দিশটো হৈছে ড্ৰাগছৰ ধূমপান, গতিকে আমি কেতিয়াবা বিদ্যালয়ত বাতৰনাট কৰি হ'লেও বা বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত কমকৈ হ'লেও তাৰ ওপৰত যদি এটা লেকচাৰ দিব পৰা যায়, ভাষণ দিব পৰা যায়, বাতৰনাট কৰিব পৰা যায়, ধূমপানৰ ভয়াৱহতাটো যদি আমি দাঙি ধৰিব পাৰোঁ, নিশ্চয় চাগে এই ক্ষেত্ৰত ভাল কাম হ'ব।
1: নিশ্চয় হ'ব, আমি তাৰ কাৰণে কিছুমান আমি
2: প্ৰতিযোগিতা
1: সেইবিলাক পঢ়িলে পাতা হয়, মানে যিটো আমাৰ ধূমপান বিৰোধী দিৱস এনেকুৱা আছেতো, সেই অনুষ্ঠানত আমি এনেকুৱা অনুষ্ঠান থাকে, ধৰি লওক আৰ্ট কম্পিটিশ্যন থাকে বা ডিবেট কম্পিটিশ্যন কেতিয়াবা থাকে, আৰু এনেই আমি বাতৰনাট কৰা নাই কিন্তু ভাবি থকা হৈছে।
2: হয়, ভাল স্ক্ৰিপ্ট এটা লৈ কৰিব পাৰিলে ভাল হ'ব। আপোনালোকৰ বিদ্যালয়খনত সোমাই অহাৰ পিছত আমি দেখিছোঁ এটা সুন্দৰ পৰিৱেশ, বাতাৱৰণটো অতি কেনেকৈ ৰাখিছে আপোনালোকে?
1: বাতাৱৰণটোৰ ক্ষেত্ৰত মানে মই চেষ্টা কৰিছোঁ বিশেষকৈ, এতিয়া সেইদিনা আমাৰ SDC বাইদেউ আহিছিলে আৰু ইলেকশ্যন সম্পৰ্কে, ইলেকশ্যন ইয়াতে আপোনাৰ চেণ্টাৰ হয়, এতিয়া যিসকল অফিচাৰ আহিছিলে তেওঁলোকে সেইদিনাখন ৰাতি 9টা বজাত মই ইয়াত আছোঁ, তেওঁলোকে আহি মই কৈছে যে চাই যাওঁ আপোনাক, বোলো কেলে, তেতিয়া কৈছে নাই আপুনি বিদ্যালয়খন ইমান ধুনীয়াকৈ ৰাখিছে সেইকাৰণে চাই যাব আহিছোঁ আপোনাক, মানে মাত এষাৰ দি যাওঁ, যিমান পাৰোঁ সিমান মই ব্যক্তিগতভাৱে একবাৰ সঁচা কথা ক'বলৈ গ'লে মই নিজাকে চেষ্টা কৰোঁ।
2: স্বচ্ছ ভাৰত কৰিবলৈ হ'লে আমি নিজে ঝাৰু ধৰিব লাগিব,
1: আৰু যথেষ্ট সংখ্যক মই কাম স্কুলতে কৰোঁ, যিকোনো কাম, এই আপুনি একে হাতুৰী বটালি পৰা ধৰি চব বস্তুৱে আছে, মানে লোকক কোৱাতকৈ মানে মই নিজেও কাম কৰি দিওঁ, তাৰমানে
2: বাৰু খুবেই ভাল লাগিলে। তথাপিতো মোৰ শেষৰ প্ৰশ্ন আন্তঃগাঁথনি, ধৰক এতিয়া আমি বিজুলী ফেন দেখিছোঁ, নিশ্চয় সি চলিয়ে আছে, আৰু বিদ্যালয়ত খোৱা পানী, দুপৰীয়া আহাৰ আৰু কিতাপ কানি আৰু যিকোনো কাপোৰ দিয়ে, এই সম্পৰ্কে
1: কাপোৰ আমাৰ আন্তঃগাঁথনি ক্ষেত্ৰত চৰকাৰীভাৱে এটা পুঁজি আহে, এইটো এটা নগণ্য বুলি ক'ব পাৰি, কাৰণ আমাৰ ষ্টুডেণ্টৰ এনৰলমেণ্ট অনুযায়ী ধৰি লওক 50,000 টকা এটা আহে, এই 50,000 টকা এটা টকাটোত মানে বেছি পৰিমাণটো আপোনাৰ ইলেক্ট্ৰিচিটি বিলত যায়, আৰু বিশেষকৈ আন্তঃগাঁথনি ক্ষেত্ৰত তেনেকুৱা বিশেষ টকা নাহে, কিন্তু এইবাৰ আমাৰ বিধায়ক বিশেষকৈ মোৰ স্কুলৰ গেটটো আমাৰ বিশেষ দুজন ব্যক্তিয়ে ইয়াতে দান কৰিছে, আৰু তাৰ লগতে সংগতি ৰাখি বিধায়ক মহোদয় আহি পেলাই মোৰো বিদ্যালয়ৰ পৰিৱেশটো দেখি তেওঁ নিজে মই ক'লোঁ যে বোলে কি লাগিব, তেখেতে ক'লে, মই ক'লোঁ চাইকেল ষ্টেণ্ড আৰু ৱাল লাগে। তেতিয়া তেওঁ মোক সুধিলে যে কিমান টকা লাগিব, মই এটা আনুমানিক ক'লোঁ, তেওঁ তৎক্ষণাতে পইচাটো দিলে আৰু তাৰ কাৰণে মই সেই যিখিনি ৱাল বা চাইকেল ষ্টেণ্ডৰ কামখিনি কৰি পেলাই তেখেতো যথেষ্ট মানে মনোগ্ৰাহী হৈছে আৰু তেওঁ কৈছে যে তোমাৰ কামবোৰ ঠিকে আছে আৰু ভৱিষ্যতলৈ মই আৰু তোমাক দিম, বিদ্যালয়খন যাতে আৰু অলপ তুমি সুন্দৰকৈ ৰাখা।
2: শ্ৰোতাসকল, আমাৰ কামপুৰ অঞ্চলৰ যিসকল শ্ৰোতা আছে সেইসকলক আজি আমি ক'ব খুজিছোঁ এই বিদ্যালয়ৰ মজিয়াৰ পৰাই যে আপোনালোকো আহি বিদ্যালয়খনত খা খবৰ ল'বচোন, কিবা দৰকাৰী কথা থাকিলে আপোনালোকে ইয়াত আলোচনা কৰিব। খুব সুন্দৰকৈ ৰাখিছে তেখেতে বিদ্যালয়খন, অতি গুৰুত্বপূৰ্ণ কথা। আমি চাইকেল ষ্টেণ্ড দেখিছোঁ, ছোৱালীসকলে চাগে বিনামূলীয়াকৈ পাইছে।
1: অঁ ছাৰ, চাইকেলটো ছোৱালী বুলি নহয়, নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেতো সকলোৱে পাইছে বিনামূলীয়াকৈ। আৰু ইউনিফৰ্মৰ ক্ষেত্ৰতো আপোনাৰ 6-8 অলৰেডি ইউনিফৰ্ম দি দিয়া হৈছে আৰু 9-10ৰ খুব সম্ভৱ আমাৰ এইটো ওপৰৰ পৰা ইয়ালৈ পঠাই দিয়ে, কিতাপো দিয়া হৈছে
2: সকলোখিনি।
1: হয়, সকলোখিনি বিনামূলীয়া।
2: খুব ভাল লাগিলে। আমি আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ শ্ৰোতাসকলৰ হৈ, আকাশবাণীৰ কৰ্মকৰ্তাসকলৰ হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ পৰিৱেশত আপুনি ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছে। আমি ভাবোঁ এই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়া পাঠদান যি কৰে এই গ্ৰহণ কৰিবলৈ আহক আৰু বিনামূলীয়া সকলো গ্ৰহণ কৰি নিজৰ দিশত আগবাঢ়ি যাওক। আৰু কথা বতৰা সামৰিছোঁ, আপোনাক ধন্যবাদ।
1: ঠিক আছে, ঠিক আছে, ধন্যবাদ আপোনাকো জনাইছোঁ। আকস্মিকভাৱে আপুনি আহি ইয়াতে উপস্থিত হ'লহি, তাৰ কাৰণে মই নগাঁও আকাশবাণী কেন্দ্ৰলৈ মই মোৰ ফালৰ পৰা, বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈ যাতে আপোনালোকে আপোনালোকৰ কাৰ্যসমূহ সুচাৰুৰূপে পালন কৰি থাকে তাৰ কাৰণে মই আপোনালোকক অভিনন্দন জনাই মোৰ বক্তব্য ইমানে সামৰণি মাৰিছোঁ।
0: শ্ৰোতাসকলে ইমান পৰে কামপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰাৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথাৰ মাজতেই এই ধুনীয়া সময়খিনিত আহকচোন আমি এটি গীত উপভোগ কৰি লওঁ, কিয়নো কথা আৰু গীতৰ মাজেৰে আমাৰ সময়বোৰ বৰ সুন্দৰকৈ পাৰ হৈ যায়। আৰু পুৱাৰ এই ব্যস্ততা ভৰা সময়খিনিত আপোনালোক নিশ্চয় সকলোৱে বিভিন্ন কামত ব্যস্ত হৈ আছে আৰু এই ব্যস্ততাৰ মাজতেই আপোনালোকৰ মোবাইল, আপোনালোকৰ ৰেডিঅ' অথবা গাড়ীত টিউন কৰি লৈছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। আমাৰ অনুষ্ঠান শুনি থকাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ। আহক এইখিনিতেই সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি শুনি লওঁ।

0: এইবাৰ আপোনালোকলৈ আগবঢ়াইছো বিহৰি গাঁৱৰ ধেনুচোচা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বগীৰাম বৰাৰ সৈতে হোৱা কথা বতৰা। তেখেতৰ সৈতে কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।
1: মোৰ নাম শ্ৰী বগীৰাম বৰা। মই এই বিদ্যালয়ৰ বৰ্তমান ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু এই বিদ্যালয়ে মই ছাত্ৰ আছিলোঁ। ইয়াতে কমান শ্ৰেণীৰ পৰা সপ্তমমান শ্ৰেণীলৈ পঢ়ি আকৌ এই বিদ্যালয়তে শিক্ষকতা কৰি বৰ্তমান প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ।
2: হয়,
1: আৰু এই বিদ্যালয়খন মানে 1955 চনতে স্থাপিত হৈছিল আৰু তেতিয়াৰ এই দায়িত্বৰ মূল বিষয়বাবত আছিল মলসুদেৱ শৰ্মা, তেখেত সভাপতি, স্বৰ্গীয় মলসুদেৱ শৰ্মা আৰু স্বৰ্গীয় ভকতৰাম বৰাদেৱ সম্পাদক। তেখেতসকলৰ অহু পুৰুষাৰ্থৰ চেষ্টাত এই বিদ্যালয়খন ইয়াত অনুষ্ঠিত হৈছিল আৰু বিদ্যালয়খনৰ নামটোৰো দুটা মানে ঐতিহাসিক পটভূমি আছে যে এই ধেনুচোচা নামটো কেনেকৈ হ'ল। মানে এটা আমাৰ প্ৰাকৃতিক দিশৰ পৰা এই বিদ্যালয়খন সুদূৰ চামগুৰি শিঙীয়াৰ পৰা বৈ অহা যিটো শিঙীয়া জান, সেই শিঙীয়া জানটো ইয়াত অৱস্থিতি ধেনুভৰীয়া হৈ পানীটো গৈ ননৈ নদীত পৰে। এইখিনি ধেনুভৰীয়া অৱস্থা লোৱাৰ কাৰণে এই ঠাইটুকুৰ নাম ধেনুচোচা হ'ল। সেই পটভূমিত এই স্কুলখনৰ নাম ধেনুচোচা বুলি কয়। দ্বিতীয়টো পটভূমি আছিল যে এই স্থানতে আগতে মানে অতীতৰ প্ৰাচীনত এখন আশ্ৰম আছিল। আশ্ৰমত গো পালন কৰিছিল, মানে গোৰ সংস্কৃত শব্দ ধেনু আৰু খীৰুৱা শব্দটো চোচা, সেই ধেনুচোচা দুটা নামৰ সংযোজনতে এই ঠাইটুকুৰ নাম ধেনুচোচা হয় বুলি দুটা প্ৰবাদ আছে। গতিকে আমি সেইটোক সত্য বুলি যিহেতু আমি জনাৰ পৰা কিছু আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা শুনিছোঁ, কিন্তু যিটো প্ৰাকৃতিকভাৱে সুদূৰ শিঙীয়াজানৰ অৱস্থিতিটো ধেনুভিৰে বৰ্তমানো আছে সেইটো মানে বেছি গ্ৰহণযোগ্য। সেই অনুপাতে 1955 চনত ইয়াতে এই স্থানটুকুৰ আছিল এখন শ্মশান ভূমি। কেৱল গছ গছনিৰে ভৰপূৰ, ইয়াদি মানুহ যাবলৈও আকৌ ভয় কৰে। আমাৰ পূৰ্বপুৰুষসকলৰ যিসকল মহান ব্যক্তি আছিল তেখেতসকলৰ অহু পুৰুষাৰ্থৰ চেষ্টাত বহুত কষ্ট কৰি এই বিদ্যালয়খন অনুষ্ঠিত কৰিছিল। আজি আহি আহি বৰ্তমান 50 বছৰ ইতি পূৰ্বে অতিক্ৰম কৰি প্ৰায় 60 বছৰমান হ'ল আৰু 10-15 বছৰ পাছতেই হীৰক জয়ন্তীত ভৰি দিব। বৰ্তমান চৰকাৰৰ শিক্ষানীতি যিটো, সেই অনুপাতে তেতিয়াৰ পৰা আমি পাইছোঁ এই বিদ্যালয়খনত যিসকলে শিক্ষকতা কৰি গ'ল, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী আছিল চন্দ্ৰপ্ৰভা শইকীয়া, ক্ৰমে দেৱেন্দ্ৰ নাথ বৰাদেৱ, তিলেশ্বৰ বনিয়াকে আদি কৰি বৰ্তমানলৈকে 15গৰাকী প্ৰধান শিক্ষকে এই বিদ্যালয়ত মানে প্ৰধান শিক্ষকৰ দায়িত্ব লৈ বিদ্যালয়খন চলাই নি এই অঞ্চলৰ যিসকল ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীসকলক শিক্ষিত কৰিবলৈ সক্ষম হৈছে। বহুতে গৈ ধৰক ভাল ভাল পদবীতো কাম কৰিবলৈ সক্ষম হৈছে এই গুৰুসকলৰ প্ৰচেষ্টাতে। বৰ্তমানো আমাৰ চৰকাৰৰ যিটো শিক্ষানীতি, সেই শিক্ষানীতিৰ আধাৰত আমাৰ বৰ্তমান বিভিন্ন আগতকৈ শিক্ষিত শিক্ষকেই ইয়াত জড়িত হৈছে। BA পাছ বা MA পাছ টেট উত্তীৰ্ণ শিক্ষকসকলে বৰ্তমান তেখেতসকলৰ শিক্ষাৰ দানৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো পূৰ্বতকৈ বহুত উন্নত। গতিকে সেই উন্নত প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দি এই অঞ্চলৰ পৰা বহু ভাল ছাত্ৰ ছাত্ৰী উলিয়াই দিবলৈ সক্ষম হৈছে আৰু পৰৱৰ্তী সময়তো হয়তো ইয়াত আৰু অধিক ছাত্ৰ ছাত্ৰী তেনেদৰে উলিয়াই দিবলৈ সক্ষম হ'ব। কিন্তু আমি এটা ফালৰ পৰা দুখিত যে ছাত্ৰ ছাত্ৰী অনুপাতটো আমাৰ কিছু কম আৰু চৰকাৰেও যিটো সুবিধা প্ৰদান কৰিছে বিনামূলীয়া পাঠ্যপুথি, মধ্যাহ্ন ভোজন, সাজপাৰ বা বিনামূলীয়াকৈ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন সময়ত চিকিৎসা আৰু বিভিন্ন সা সুবিধা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিছে, সেই অনুপাতে ছাত্ৰ ছাত্ৰীসকল পূৰ্বতকৈ আজি দুই এবছৰতকৈ কিন্তু এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয়সমূহলৈ অহাৰ আমাৰ পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত হয়তো আৰু ছাত্ৰ ছাত্ৰী তেনেদৰে আহিব আৰু বিদ্যালয় শিক্ষাৰ পৰিৱেশটো আৰু উন্নত হ'ব বুলি আমি আশা কৰিছোঁ। তাৰ লগতে ছাত্ৰ ছাত্ৰী মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো কৰিছে যদিও এইখিনিত এটা কথা আমি ক'ব লাগিব, মধ্যাহ্ন ভোজনৰ বৰ্তমান কিছু সকলোখিনি সা সুবিধা চৰকাৰে প্ৰদান কৰিছে, কিন্তু ৰন্ধনৰ ক্ষেত্ৰত আমাৰ যিটো ৰান্ধনীশাল আজি বহু বছৰ আগতে ইয়াত নিৰ্মাণ কৰিছিল সেইটো বৰ্তমান বনোৱাৰ উপযোগী নহয়, সেইকাৰণে আমি বাহিৰত বনাব লগা পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কত আবেদন নিবেদন দিয়া হৈছে, তেখেতসকলে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব, পৰৱৰ্তী সময়ত আৰু আমি সুফল পাবলৈ সক্ষম হ'ম। পাঠ্যপুথি পাঠদানৰ লগতে সহবিদ্যায়তনিক যিখিনি দিশ সেই দিশখিনিত আগবঢ়াই নিবৰ কাৰণে চৰকাৰে সকলোখিনি প্ৰচেষ্টা আগবঢ়ায়, সেই দিশত আমাক যিখিনি দিবলগীয়া সা সুবিধা সেইখিনি প্ৰদান কৰিছে, আমিও ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ মাত্ৰ এটাই সেই এই দিশত ক'বলগীয়া আছে, সেই ৰান্ধনি গৃহটোৰ ক্ষেত্ৰত আমাৰ কিছু এটা অসুবিধা আমি সন্মুখীন হৈছোঁ, গতিকে সেইটো যদি সুবিধাজনক হয়, লগতে আমাৰ যিটো মূল ঘৰ সেই ঘৰটোৰ সম্পৰ্কটো আমি বিভাগীয় কৰ্তৃপক্ষত আবেদন জনাইছোঁ। হল ঘৰটোত আমি আঠটা শ্ৰেণী তাত পাঠদান কৰাওঁ আৰু বাকী এটা দুটা শ্ৰেণী আমি বেলেগ আছুতীয়া কক্ষ আছে তাত পাঠদান কৰাৰ ব্যৱস্থা কৰা হয়। তাৰ লগতে এটা ৰুম আছে আমাৰ যিটো স্মাৰ্ট ক্লাছ বুলি কোৱা হয়, স্মাৰ্ট টিভি এটাও আমাৰ বিদ্যালয়ত দিছিল আৰু কম্পিউটাৰো দিয়া হৈছিল, কম্পিউটাৰো আছে বা স্মাৰ্ট টিভিটো দিছিল যদিও বৰ্তমান কিন্তু সি মানে অচল। এই সম্পৰ্কতো আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাইছোঁ, নিশ্চয় কম সময়ৰ ভিতৰতে হয়তো সেইটো ভাল কৰি দিলে ছাত্ৰ ছাত্ৰীসকলক সেইটোৰ জৰিয়তে শিক্ষা প্ৰদান কৰিবলৈ বেছি সুবিধা হয়। কিছু গণিত বা বিজ্ঞান ইংৰাজী ইত্যাদি বিষয়সমূহৰ কিছু শিক্ষা দিয়াৰ ক্ষেত্ৰত সি সুবিধাজনক হয়, গতিকে সেইটো অতি সোনকালে যদি ঠিক কৰি দিয়াৰ ব্যৱস্থা কৰে ছাত্ৰ ছাত্ৰীসকলে আৰু উন্নত শিক্ষা

0: লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই চৰকাৰে বৰ্তমান যিখিনি সুবিধা প্ৰদান কৰিছে তাক সম্পূৰ্ণভাৱে যদি আমি ছাত্ৰ ছাত্ৰীৰ মাজত ইউটিলাইজ বা প্ৰয়োগ কৰোঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই বিদ্যালয়ৰ পৰা উন্নত শিক্ষা লাভ কৰি উচ্চ শিক্ষা ল'বলৈ সক্ষম হ'ব। দিৱসসমূহ প্ৰসংগত প্ৰত্যেকটো দিৱসেই ইয়াত অনুষ্ঠিত কৰা হয়। আমাৰ তালিকা আছে, আমি ৰাভা দিৱসেই হওক, শিল্পী দিৱস
1: সকলোখিনি পাতে,
0: সকলোখিনি ৰাজ্যিক শিক্ষা দিৱস বা বিজ্ঞান দিৱস, আমি বিজ্ঞান প্ৰদৰ্শনী সেয়াও আমি ব্যৱস্থা কৰোঁ। শিশু মেলা, এইবাৰ দুটা পৰ্যায়ত শিশু মেলা আমি অনুষ্ঠিত কৰিছোঁ। সেই শিশু মেলা অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকল যাতে এই বিদ্যালয়লৈ অহাত আগ্ৰহী হয়, মানে বিদ্যালয়ৰ প্ৰতি আগ্ৰহী হয়, অভিভাৱকসকলেও যাতে এই বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। সেই উদ্দেশ্য আগত ৰাখি আমি দুটা পৰ্যায়ত শিশু মেলা অনুষ্ঠিত কৰিছিলোঁ। যোৱা বছৰ আমি এটা পৰ্যায়ত, এই বছৰ চৰকাৰী নীতি অনুসৰি দুটা পৰ্যায়ত আমাক শিশু মেলা অনুষ্ঠিত কৰিবলৈ দিছিল। 600 টকাকৈ আমাক দিছিল, 600 টকা এইটো কিমানখিনি হয় আপোনালোকে জ্ঞাত, বাকীখিনি আমি পৰিচালনা সমিতি বা শিক্ষক শিক্ষয়িত্ৰী মিলি আমি বাকী কামখিনি কৰি চলাই লৈ যাওঁ। প্ৰত্যেকটো উৎসৱতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যদি সহায় সহযোগিতা নাথাকে তেনেহ'লে আমি উৎসৱসমূহ পালন কৰিবলৈ সুবিধা লাভ কৰিব নোৱাৰোঁ। যিয়ে আমাক চৰকাৰী পক্ষৰ পৰা নিদিয়ে বুলি আমি কোৱা নাই, ন্যূনতম কিবা এটা দিয়ে, সেইটোৰ লগত আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা পৰিচালনা সমিতিয়ে যদি আমি সহযোগ নকৰোঁ, এটা উৎসৱ পালন কৰিবলৈ আপোনালোকো নিশ্চয় জ্ঞাত যে কিমানখিনি প্ৰয়োজন হয়। আমি তেনেধৰণৰ অসুবিধা পোৱা নাই। অসুবিধাৰ ভিতৰত মই এটাই কৈছোঁ যে আমাৰ মধ্যাহ্ন ভোজনৰ কাৰণে, ছাত্ৰ ছাত্ৰী মধ্যাহ্ন ভোজনৰ কাৰণে যিটো ৰান্ধনীঘৰ নিৰ্মাণ কৰি দিছিল সেইটো এতিয়া জৰাজীৰ্ণ, তাত আমি বনাব
1: সুবিধা কৰিলে আপোনালোকৰ ভাল হ'ব,
0: হয় সুবিধা কৰিলে ভাল হ'ব। আমাৰ আগতে ধৰক প্ৰস্ৰাৱগাৰটোৰ বিশেষ অসুবিধা আছিল, সেইটো আমাক ইতিমধ্যে সুবিধা কৰি দিলে চৰকাৰে, চৰকাৰী পইচা দিলে, আমি তাক উন্নত ধৰণে বনাই ল'লোঁ আৰু সেইটো অসুবিধা আমাৰ দূৰ হ'ল। এতিয়া আমাৰ দুটা অসুবিধা আছে, এটা মূল শ্ৰেণী কোঠাত পানী পৰে, টিংখিনি ফুটিছে, আমি তাৰে আন্তঃগাঁথনিয়ে কিছু কিছু টিং ওপৰত লগাই মানে কম কৰা হৈছে যদিও আকৌ ৰি বাকীখিনি টিং ফুটি যায়। গতিকে গোটেই সম্পূৰ্ণ টিংখিনি যদি আমি সলাই ল'ব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াত, মানে বাৰিষা কালত বিশেষকৈ অসুবিধাৰ সন্মুখীন এটা হোৱা যায় ছাত্ৰ ছাত্ৰীক পাঠদান দিয়াৰ। যদি বৰষুণ বেছি হয় তেতিয়া দুই এটা শ্ৰেণী আমি আধাতে পঠাই দিবলগীয়া পৰিৱেশ এটাৰ সৃষ্টি হয়।
1: তাৰ মাজতে কিছু অসুবিধা আছে, সুবিধা অসুবিধাৰ মাজেদি আমি আগবঢ়াই নিব লাগিব আৰু চৰকাৰকো আমি আবেদন নিবেদন কৰিব লাগিব যাতে সুবিধা হয়। আৰু এই ক্ষেত্ৰত আমি এটা কথা দেখা পাওঁ যে বিভিন্ন বিদ্যালয়ত আমি দেখা পাওঁ যে বিদ্যালয়ত বহু বস্তু দুষ্কৃতিকাৰীয়ে চুৰ কৰি লৈ যায়। সুৰক্ষাৰ কাৰণে কি কৰিছে আপোনালোকে?
0: সুৰক্ষাৰ কাৰণে ইয়াতো অৱশ্যে নোহোৱাকৈ থকা নাছিল। দুটা মটৰ আমি দমকলৰ লগতে যিটো ৰান্ধনীঘৰ আছিল, মই কৈছোঁ ৰান্ধনীঘৰটো জৰাজীৰ্ণ, দৰ্জাখন ঠিক নাছিল, দুটা আমাৰ মটৰ চুৰ হ'ল। শেষত আমি কি কৰিলোঁ, মটৰটো আমাৰ এতিয়া কমৰুমত বহুৱাই ল'লোঁ, মানে কিছু ডিষ্টেঞ্চ হ'ল, তাক আকৌ মানে বেছি পইচা খৰচ কৰিব লগা হ'ল, অলপ হেভি পাৱাৰ মটৰ আনিব লগা হ'ল তাৰপৰা পানীটো টানিবৰ কাৰণে। গতিকে অসুবিধাৰ ক্ষেত্ৰত সেইটো আমি পাইছিলোঁ। বাকী পানী দুনীৰ ক্ষেত্ৰতো আমাৰ চৰকাৰী পক্ষৰ পৰা এটা উন্নত পানীৰ সুবিধা চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক দিছে, তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে খোৱাৰ ব্যৱস্থা কৰে। বাকী তেনেধৰণৰ অন্য অসুবিধা আমি কৈছোঁ যে বিভিন্ন সময়ত বিভিন্ন
1: পাইছোঁ, আপোনাৰ কথাত মই গম পাইছোঁ। এতিয়া মোৰ এটা কথা আছে যে ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে সভা কেনেকৈ পাতে আপোনালোকে?
0: ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে আমি মানে বছৰত আমি 3 বাৰকৈ শ্ৰেণী ৱাইজ অভিভাৱক সভা পাতোঁ। ছাত্ৰ ছাত্ৰী থাকে, লগত অভিভাৱক অভিভাৱিকা থাকে, আমি তেওঁলোকৰ শিক্ষণীয় দিশখিনি কথা আলোচনা কৰোঁ, কাৰ দুৰ্বল দিশখিনিৰ কথা আমি আলোচনা কৰোঁ। তাৰোপৰি সাধাৰণ সভা আমি অনুষ্ঠিত কৰোঁ, সাধাৰণ সভাত এই বিদ্যালয়ৰ শুভাকাংক্ষীসকলক মতা হয়, তেখেতসকলৰ দিহা পৰামৰ্শ লোৱা হয় বিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। আৰু শিক্ষকসকলৰতো আছেই পৰিচালনা সমিতি, আমি বছৰত মাহে মাহে প্ৰায় পৰিচালনা সমিতি সভা অনুষ্ঠিত কৰোঁ। তাত বিদ্যালয় উন্নয়নৰ ক্ষেত্ৰত বা বিদ্যালয় যিসকল চৰকাৰী টকা পইচা আহে সেই টকাসমূহ ইউটিলাইজ কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে, কেনেকৈ কাম কৰা হ'ব সেইটো পৰিচালনা সমিতিৰ নিৰ্দেশ নহ'লে আমি নিজে কৰিব নোৱাৰোঁ, আৰু সেইটো প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতহে কাম কৰিব পাৰোঁ। গতিকে বছৰত 12-13খন আমাৰ পৰিচালনা সমিতি সভা হয়, তাৰোপৰিও সাধাৰণ সভা 2-3খন অনুষ্ঠিত কৰা হয়, আৰু প্ৰত্যেক শ্ৰেণীৰ মানে আমি 3 বাৰকৈ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক আমি অভিভাৱক সভা অনুষ্ঠিত কৰোঁ শ্ৰেণী ৱাইজ। মাত্ৰ এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকিব, অভিভাৱক অভিভাৱিকা থাকিব, তেখেতসকলৰ লগত ছাত্ৰ ছাত্ৰীৰ যিখিনি দুৰ্বল দিশ শিক্ষক অভিভাৱক ছাত্ৰ ছাত্ৰী মিলি যাতে আমি ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ পদক্ষেপ আমি আজি 2-3 বছৰ ধৰি লোৱা হৈছে। আগত কেনেকৈ লৈছিল নাজানো, মই যেতিয়াৰ পৰা দায়িত্ব লৈছোঁ তেনেভাৱে অভিভাৱক সভা আমি অনুষ্ঠিত কৰিছোঁ শ্ৰেণী ৱাইজ।
1: তাৰ পৰা বিদ্যালয়ৰ কথা গম পালোঁ, আজি আমি আকাশবাণীৰ পৰা আহি আপোনালোকৰো প্ৰচেষ্টা লাগিব, জনসাধাৰণৰ প্ৰচেষ্টা লাগিব, এই প্ৰচেষ্টাৰ জৰিয়তে এই বিদ্যালয়খন আমি চলাব লাগিব। কথা বতৰা পাতি ভাল লাগিলে, আৰু ভাবোঁ আপোনালোকে এনেদৰে ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে কাম কৰি যাব। ধন্যবাদ আপোনাক।
0: থেংক ইউ।

0: শ্ৰোতাসকলে ইমান পৰে ধেনুচুচা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বগীৰাম বৰাৰ সৈতে হোৱা কথা বতৰা শুনিলে। আজিলৈ সময়ো ইংগিত দিছে অনুষ্ঠান সামৰাৰ। আজিৰ অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। প্ৰযোজনা আছিল নিশা বৰুৱাৰ। অনুষ্ঠানটি উপস্থাপন কৰিলোঁ মই, হিৰণ্যপ্ৰভা দিহিঙীয়াই। ইমানতে বিদায় লৈছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক, আপোনালোকৰ দিনটো শুভ হওক, তাৰে কামনাৰে বিদায় লৈছোঁ। নমস্কাৰ।
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
2: সম্প্ৰতি সম্প্ৰচাৰিত সাক্ষাৎকাৰ অনুষ্ঠানটো শুনি ভাল পোৱা বুলি আমালৈ মোবাইলযোগে বাৰ্তা প্ৰেৰণ কৰিছে নগাঁৱৰ খুটিকটীয়াৰ শ্ৰোতা তথা শাক পাচলি ব্যৱসায়ী গণেশ ৰয় আৰু ৰতন দাসে। আপোনালোক দুয়োগৰাকীলৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগলৈও এনেদৰে আমাৰ অনুষ্ঠানসমূহ শুনি আপোনালোকৰ মূল্যৱান মতামত আৰু শুভেচ্ছা আমাক জনাই থাকিব বুলি আশা কৰিছোঁ। সাক্ষাৎকাৰ অনুষ্ঠানটি আজিলৈ ইমানতে বন্ধ পৰিল। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ কেইটিমান গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি টোকাৰী গীত।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰযোগে। অনুষ্ঠানত এইবাৰ শুনক ফকৰুদ্দিন আহমেদ আৰু সংগীবিন্দৰ কণ্ঠৰ এই জাৰি গীতটি।

0: গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰিয় শ্ৰোতা বন্ধুসকল, আজি নিশা 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত আপোনালোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ লগতে আপোনালোকৰ পচন্দৰ গীত, শুভেচ্ছা আৰু মতামত আমালৈ জনাব পাৰিব। গতিকে অনুষ্ঠান চলি থকাৰ সময়ত ফোন কৰক 9435053214। ফোন নম্বৰটো আকৌ কৈছোঁ 9435053214। আমি আপোনালোকৰ ফোনৰ বাবে অপেক্ষা কৰিম নিশা 7:30 সুৰ লহৰী অনুষ্ঠানত। প্ৰিয় শ্ৰোতা বন্ধুসকল, সপোন যদি দৃঢ় হয় তেন্তে অভাৱ কেতিয়াও সফলতাৰ বাটত বাধা হ'ব নোৱাৰে। এনে এক অনুপ্ৰেৰণাদায়ক জীৱন যাত্ৰাৰ কাহিনী লৈ আজি নিশা 8:02 কথাশিল্প অনুষ্ঠানত শুনিবলৈ পাব বিশিষ্ট বিজ্ঞানী ডক্টৰ ৰুবুল মাউত ৰচিত গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি। গতিকে শুনিবলৈ নাপাহৰিব আজি নিশা 8:02 কথাশিল্প অনুষ্ঠানত ডক্টৰ ৰুবুল মাউতৰ গ্ৰন্থ মোৰো এটা সপোন আছেৰ তৃতীয় খণ্ডটি। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ 17.6% চাণ্ডত সৌৰ শক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী সৌৰঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুজৰাট প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয়, উত্তৰ প্ৰদেশ তৃতীয়, অসম চতুৰ্থ আৰু কেৰালম পঞ্চম স্থানত আছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। ৰাজ্যত বৰ্তমান 26,50,000 পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়ালৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে যুটীয়াভাৱে আয়োজন কৰা ইণ্টাৰফেচৰ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই কয় যে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে অসমত বীজ পাম্প স্থাপনৰ বাবে 150 বিঘা মাটি বিচাৰিছে। এই পাম্প স্থাপনৰ বাবে 4 ঠাইত ইতিমধ্যে মাটি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীহাজৰিকাই কয় যে কৃষকক ভাল উদ্ভিদ শস্যৰ পুলি দিয়াৰ বাবে কঠীয়াতলীত উদ্ভিদ শস্যৰ পুলি প্ৰস্তুত কৰিবলৈ 100 বিঘা মাটিত এখন নাৰ্চাৰী স্থাপন কৰা হ'ব আৰু ভৱিষ্যতে এই নাৰ্চাৰীৰ অধিক সম্প্ৰসাৰণ কৰা হ'ব। ভৱিষ্যতে ৰাজ্যৰ উদ্যান শস্য আৰু পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে

সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। শিৱসাগৰ আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা জেঙনিকটীয়া ডেকা বৰবৰুৱা পথৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এগৰাকী মহিলাক আটক কৰে। ঘটনাৰ সৈতে জড়িত ধৃত মহিলাগৰাকীৰ স্বামী ছাদিকুল ইছলাম বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জনাইছে। কলিয়াবৰৰ এই দম্পতী জেঙনিকটীয়া অঞ্চলৰ ভাড়াতীয়া হিচাপে আছিল। আৰক্ষীয়ে অভিযানত চাবোনৰ বাকচত লুকুৱাই থোৱা ভালেখিনি মাদক দ্ৰব্য জব্দ কৰাৰ লগতে তেওঁলোকৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ কাঁহৰ বাচন বৰ্তনো জব্দ কৰা হয়। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চিৰাং জিলাৰ কাকাৰাগাঁও কমাডোঙাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই জনোৱা মতে কালি নিশাৰ ভাগত তীব্ৰ বেগত অহা এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এটা পুখুৰীত সোমাই যোৱাৰ ফলত চালকজনৰ মৃত্যু ঘটে। স্থানীয় লোকে পুৱাৰ ভাগত পুখুৰীটোত বাহনখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফৰ দল উপস্থিত হৈ মৃত চালকজনসহ বাহনখন উদ্ধাৰ কৰে। মৃত লোকজন গোৱালপাৰাৰ তাৰাপাৰা নিবাসী হাৰাধন দত্ত বুলি চিনাক্ত কৰা হৈছে। আমাৰ পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: एलपीजी की आपूर्ति को पश्चिम एशिया संकट से पहले के स्तर पर बहाल कर दिया गया है। पेट्रोलियम और प्राकृतिक गैस मंत्रालय ने कहा कि संकट के दौरान निलंबित थोक एलपीजी की आपूर्ति को पूर्व स्तर से 50% तक बढ़ा दिया गया है। इससे वाणिज्यिक और औद्योगिक उपभोक्ताओं को महत्वपूर्ण राहत मिली है। यह बहाली एलपीजी आपूर्ति की स्थिति में हाल ही में हुए सुधार के बाद की गई है। इस बीच सरकार ने पीएनजी कनेक्टिविटी के विस्तार की प्रतिबद्धता दोहराई है। नीतिका गुप्ता, आकाशवाणी समाचार, नई दिल्ली।
1: आज मुहर्रम है। ये दिन पैगंबर मोहम्मद के नवासे हजरत इमाम हुसैन और उनके साथियों की शहादत की याद दिलाता है, जिन्होंने कर्बला में सत्य और न्याय की रक्षा के लिए अपने प्राणों की आहुति दी। शहीदों की याद में आज ताजिए निकाले जा रहे हैं। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि हजरत इमाम हुसैन का बलिदान सत्य और न्याय के मार्ग पर अडिग रहने की प्रेरणा देता है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: आकाशवाणी বাতৰি হৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ। ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'ল শূন্যভাৱে ড্ৰ, অষ্ট্ৰেলিয়াৰ নক আউট পৰ্যায়ত প্ৰৱেশ। অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ মাজত স্থান দিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ 17.6% চাদত সৌৰশক্তি সংযোগ লাভ কৰা উপভোক্তাৰ বিদ্যুৎ মাচুল শূন্য হৈ পৰিছে। সেউজ শক্তিৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী সৌৰঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত গুজৰাট প্ৰথম, মহাৰাষ্ট্ৰ দ্বিতীয়, উত্তৰ প্ৰদেশ তৃতীয়, অসম চতুৰ্থ আৰু কেৰালম পঞ্চম স্থানত আছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমান 26,50,000 পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়ালৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে যুটীয়াভাৱে আয়োজন কৰা ইণ্টাৰফেচৰ উদ্বোধনী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীহাজৰিকাই কয় যে কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহে অসমত বীজ পাম্প স্থাপনৰ বাবে 150 বিঘা মাটি বিচাৰিছে। এই পাম্প স্থাপনৰ বাবে 4 ঠাইত ইতিমধ্যে মাটি চোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীহাজৰিকাই কয় যে কৃষকক ভাল উদ্ভিদ শস্যৰ পুলি দিয়াৰ বাবে কঠীয়াতলিত উদ্ভিদ শস্যৰ পুলি প্ৰস্তুত কৰিবলৈ 100 বিঘা মাটিত এখন নাৰ্চাৰী স্থাপন কৰা হ'ব আৰু ভৱিষ্যতে এই নাৰ্চাৰীৰ অধিক সম্প্ৰসাৰণ কৰা হ'ব। ভৱিষ্যতে ৰাজ্যৰ উদ্যান শস্য আৰু পাচলি উৎপাদনত অধিক গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে দেশে চাহ, মাছ মাংস, ফল মূল, শাক পাচলিৰ দৰে কৃষিজাত সামগ্ৰী ৰপ্তানি কৰি কোটি ডলাৰ উপাৰ্জন কৰে যদিও এই ক্ষেত্ৰত অসমৰ অৱদান অতি নগণ্য। শীঘ্ৰে এই পৰিস্থিতি সলনি হ'ব লাগিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। মাহজাতীয় শস্য আৰু ৰন্ধন তেল আমদানিৰ বাবে বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ যোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কণী, মাছ, কুকুৰা আৰু গাহৰি আদিৰ উৎপাদন বৃদ্ধি কৰি অসমে সম্পূৰ্ণ স্বাৱলম্বিতা অৱলম্বন কৰা উচিত। ইপিনে মৰিগাঁও জিলাৰ কৃষি বিভাগে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া অধিক গতিশীল কৰাৰ উদ্দেশ্যে জিলাখনত একাধিক পদক্ষেপ লৈছে। জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তত এতিয়ালৈকে পঞ্জীয়ন নকৰা কৃষকসকলক পঞ্জীয়নৰ আওতালৈ অনাৰ লক্ষ্যৰে বিভিন্ন শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰসমূহত কৃষকসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ আৰু সুচলভাৱে সম্পন্ন কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ উপৰিও কৃষকসকলক সহজে শস্য বীমাৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই শিবিৰসমূহত প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱা হৈছে। এইবাৰ 2028 চনৰ ভিতৰত অসমক 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। 2026 27 বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত 13টা বিভাগত বাজেট প্ৰস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্ৰস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল সংগঠন ব্যক্তিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱীস্থান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। ভি আই পি পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সংবিধান। দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা তামোলপুৰ জিলা সদৰত বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত বিশেষ সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ভজন দাসে পতাকা জোকাৰি এই সমদল মুকলি কৰে। তামোলপুৰ প্ৰেছ ক্লাবৰ পৰা ডাৰকুচি হৈ পুনৰ প্ৰেছ ক্লাবত সামৰণি পৰা এই সমদলত জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিক, আছু আপচু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট সংস্থাকে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে। ৰাজ্যত শেহতীয়াকৈ বেজী তথা চিৰিঞ্জেৰে মাদক দ্ৰব্যৰ আদান প্ৰদানৰ ফলত এইচ আই ভি সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে। এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ 9খন জিলা চিকিৎসালয়কে ধৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এইচ আই ভিৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কে চি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব, সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিক, ছেমিক কণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংক হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ৰম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্যদলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰিও ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয়, শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰিও প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছেন ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। একেটা গ্ৰুপৰে আন এখন খেলত আজি পুৱা তুৰস্কই আমেৰিকাক 3-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ আন এখন খেলত টিউনিছিয়াক 3-1 গ'লত পৰাস্ত কৰা নেডাৰলেণ্ডছ নক আউট পৰ্যায়ত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা ডালাছত অনুষ্ঠিত জাপান আৰু ছুইডেনৰ মাজৰ গ্ৰুপ এফৰ খেলখন 1-1 গ'লত ড্ৰ হোৱা দুয়োটা দল নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। নকআউটত জাপান ব্রাজিলৰ সন্মুখীন হ'ব। ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত আইভৰি কোষ্টে আজি কুৰাচাওক 2-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ। ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ। আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'লশূন্যভাৱে ড্ৰ। অষ্ট্ৰেলিয়াৰ নকআউট পৰ্যায়ত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সংবিধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰা মানকেশ্বৰ জিলাত আজি মটৰচাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলায়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আবকাৰী বিভাগৰ সহযোগত আয়োজিত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকি যুৱ সমাজক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক ড্ৰাগছ সৰবৰাহ সম্পৰ্কীয় তথ্য আৰক্ষীক জনাবলৈ অনুৰোধ জনায়। ওদালগুৰি জিলাতো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষী আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'বলগা জিলাখনৰ পি এম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি এই পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ফটোগ্ৰাফী আৰু ভিডিঅগ্ৰাফী কৰাত বাধা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সেইদিনা সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰহিলৈৰ পাছত 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মী নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ ডি আৰ ডি এৰ জাগৃতি ভৱনত কালি দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ সন্দৰ্ভত এটা বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আয়োজিত কাৰ্যসূচীত দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত জনসচেতনতা, প্ৰস্তুতি আৰু সহনশীলতা শক্তিশালী কৰাৰ ওপৰত সবিশেষ আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য নষ্ট কৰা হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মৰিগাঁও জিলা কৃষি বিভাগৰ দ্বাৰা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু পি এম কিষাণ আঁচনি সফল ৰূপায়ণ সন্দৰ্ভত আয়োজিত বিশেষ শিবিৰ পৰিদৰ্শন কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অহা 28 জুনত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা 28ৰ পৰা 30 জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে পলিঅ' টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বেলফাষ্টত অনুষ্ঠিত হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছেন ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত অষ্ট্ৰেলিয়া আৰু পেৰাগুৱেৰ মাজৰ গ্ৰুপ ডিৰ খেলখন গ'ল শূন্যভাৱে ড্ৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াই নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

শ্ৰোতাসকলে ইমান পৰে আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান লগতে বাতৰি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ, নিউজ অন AIR এপ আৰু www.akashvani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। অনুষ্ঠান উপস্থাপনৰ বাবে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই হিৰণ্যপ্ৰভা দিহিঙীয়া। নিবেদন কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

0: নমস্কাৰ যুৱবন্ধু, এয়া আকাশবাণী নগাঁও। আপোনালোকে আমাৰ অনুষ্ঠান শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আৰু নিউজ অন AIR এপৰ যোগেদি। আজিৰ যুৱতৰংগ অনুষ্ঠানৰ যুৱ প্ৰতিভা শিতানলৈ মই সুমি ডেকাই আপোনাক সাদৰ সম্ভাষণেৰে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী প্ৰতিভাসম্পন্ন যুৱ নৃত্যশিল্পীৰ সৈতে। তেওঁ কেৱল এগৰাকী নৃত্যশিল্পীয়েই নহয়, এগৰাকী নৃত্য নিৰ্দেশক। চুটি ভিডিঅ' আৰু নৃত্যৰ ৰিলছ নিৰ্মাণৰ জৰিয়তে বৰ্তমান সামাজিক মাধ্যমত নিজৰ স্বকীয় পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত তেওঁ আজিৰ প্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজত খুবেই জনপ্ৰিয় আৰু তেওঁ হৈছে শ্ৰী লক্ষ্যজ্যোতি দাস। নমস্কাৰ, আজিৰ অনুষ্ঠানলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ। আকাশবাণী নগাঁৱৰ সমূহ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ। ইয়াৰ আগতে এনেকুৱা বিভিন্ন ধৰণৰ ইণ্টাৰভিউ দিছোঁ, পডকাষ্ট দিছোঁ, কিন্তু এইটো এটা অলপ বেলেগ অভিজ্ঞতা আৰু এই অভিজ্ঞতাখিনি মই আজি অৰ্জন কৰিব পাইছোঁ কেৱল তোমালোকৰ কাৰণে। গতিকে তোমাৰ লগতে আমাৰ আকাশবাণী নগাঁৱৰ সমূহ কৰ্তৃপক্ষক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।
0: হয়, ধন্যবাদ। অনুষ্ঠানৰ আৰম্ভণিতে আমি জানিব বিচাৰিম, আপুনি যিহেতু নৃত্যৰ সৈতে জড়িত, আপোনাৰ এই নৃত্য যাত্ৰাৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল আৰু নৃত্য সাধনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বা প্ৰেৰণা কেনেকৈ আহিছিল?
1: আচলতে খুব সৰুৰ পৰাই মই নৃত্য সাধনা কৰি আহিছিলোঁ। মোৰ দেউতা নিজে এগৰাকী নাট্যকাৰ আছিলে, তেখেতৰ সান্নিধ্যত আমাৰ এটা ঘৰত মানে এটা খুব ধুনীয়া পৰিৱেশ আছিলে, সাংস্কৃতিক পৰিৱেশ। আৰু তেতিয়াই সৰুৰ পৰা নাচ প্ৰথমে শিকা নাছিলোঁ, সৰুতে মোৰ কোনো গুৰু নাছিলে, মই এনেই দেউতাৰ লগত যাওঁ অনুষ্ঠানবোৰ চাবলৈ, তেনেকৈ শিকোঁ বা টিভিত চাই শিকোঁ। তেতিয়া মই নিজেই শিকিছিলোঁ, নিজেই চাই মেলি। কিন্তু যেতিয়া মই গ্ৰেজুৱেশ্যন ল'লোঁ, অকণমান ডাঙৰ হ'লোঁ আৰু, তেতিয়া মই মোৰ গুৰু ভানুৰশ্মি মেম, তেখেতৰ তাত মই ভাৰতনাট্যম শিকিলোঁ আৰু লগতে সংগীতা ভট্টাচাৰ্যী মেমৰ তাত মই সৃষ্টিশীল নৃত্য শিকিলোঁ আৰু এতিয়া বৰ্তমান শিকি আছোঁ আৰু লগতে মোৰ ছাত্ৰ ছাত্ৰীসকলক চেষ্টা কৰি আছোঁ নৃত্যৰ শিক্ষা দিবলৈ। আৰু কেৱল মোৰ ছাত্ৰ ছাত্ৰীয়ে নহয় বাৰু, যিসকল ভিউৱাৰ্ছে মোক ছ'চিয়েল মিডিয়াত চাই আছে যা মোৰ পৰা নৃত্য শিকিব বিচাৰি আছে, তেখেতসকলৰ কাৰণেও মই ইটো সিটো ভিডিঅ' মই প্ৰেৰণ কৰি আছোঁ।
0: হয়, এগৰাকী নৃত্য শিক্ষক, কোৰিঅ'গ্ৰাফাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰাৰ আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু?
1: সেইটো অভিজ্ঞতা বহুত ভাল, কাৰণ আমি আগতেতো এতিয়া সামাজিক মাধ্যমত আপুনি কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে এতিয়া বেছি জনপ্ৰিয়তা হৈছে বা আমাৰ নৱপ্ৰজন্মৰ মাজত বেছিকৈ প্ৰচাৰ হৈছে। কিন্তু যেতিয়া আমি শিকি আছিলোঁ তেতিয়াতো অনলি ষ্টেজ শ্ব'বিলাকে আছিলে, কিন্তু এতিয়া এটা খুব ধুনীয়া প্লেটফৰ্ম সামাজিক মাধ্যম, তাত আমি কামবোৰ কৰিছোঁ। আগতে যদি 100 মানুহে আমাৰ কামবোৰ চাইছিলে, এতিয়া 1000 মানুহে আমাৰ কামবোৰ চায় বা 100,000 আমাৰ কামবোৰ চায়। তো তেতিয়া মানে আমি তেওঁলোকৰ মতামতখিনি জানিব পাৰোঁ। আৰু লগতে যেতিয়া মই নাচ শিকি আছিলোঁ তেতিয়া মই এটা বস্তু, এজন গুৰুৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু এতিয়া মানে মই আৰু অসমৰ চুকে কাণে আন বহুতো তেনেকুৱা আগ্ৰহী নৃত্যশিল্পী বা ছাত্ৰ ছাত্ৰী থাকিব যিয়ে নৃত্য শিকিব বিচাৰে, কিন্তু তেওঁলোকৰ প্ৰপাৰ গাইডেঞ্চ নাই। গতিকে মই সেই অনলাইন নাচটো কৰোঁ, নাচটো শিকাওঁ আৰু লগতে আমাৰ নৱপ্ৰজন্মলৈ যাতে এটা ভাল মেছেজ মই দিব পাৰোঁ, এটা সামাজিক বাৰ্তা যাতে দিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান অভিনয় ভিডিঅ' মই প্ৰেৰণ কৰিছোঁ। গতিকে অভিজ্ঞতা খুব ধুনীয়া আৰু মাজে সময়ে বেয়া অভিজ্ঞতাও থাকে বাৰু, তিতা মিঠা দুয়োটা মিলিহে জীৱনৰ ৰসটো পায় নহয় জানো। গতিকে তেনেকৈ খুব ধুনীয়া অভিজ্ঞতা আৰু আগলৈও কৰি যাম, এনেকৈ ৰাইজে মৰম দি যাওক, ছাপোৰ্ট কৰি যাওক।
0: এজন ভাল নৃত্যশিল্পী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয় বুলি আপুনি ভাবে?
1: নৃত্যশিল্পী হ'বলৈ হ'লে প্ৰথম কথা মনটো ধুনীয়া হ'ব লাগিব। নৃত্য মানে হৈছে সৃষ্টিশীল, আমি নিজে বস্তুবোৰ সৃষ্টি কৰিব লাগিব। আৰু কিবা এটা বস্তু সৃষ্টি কৰিবলৈ হ'লে আমাৰ মনটো ধুনীয়া হ'ব লাগিব আৰু সময় দিব পাৰিব লাগিব। এগৰাকী ভাল নৃত্যশিল্পী এইটোৱে নহয় যে তেওঁ মঞ্চত নৃত্য প্ৰতিযোগিতা কৰিছে, সকলোতে ফাৰ্ষ্ট পাইছে, বা তেওঁ আজি ছ'চিয়েল মিডিয়াত ৰিল এটা আপলোড কৰিছে, তেওঁ 100,000 ফল'ৱাৰ্ছ হৈছে, 1,000,000 ফল'ৱাৰ্ছ হৈছে। স্পেচিয়েলি ছ'চিয়েল মিডিয়াত 100,000 বা 1,000,000 ফল'ৱাৰ্ছ থাকিলেই এগৰাকী ব্যক্তি নিজকে নৃত্যশিল্পী বুলি ক'ব নোৱাৰে, কাৰণ নৃত্যশিল্পী হৈছে প্ৰথম কথাটো হৈছে শিকা। আমি এটা ভাষা কওঁতে বা লিখোঁতে যেনেকৈ আমাক গ্ৰামাৰ প্ৰয়োজন, ঠিক তেনেকৈ নৃত্যৰ ক্ষেত্ৰত আমাৰ শাস্ত্ৰীয় নৃত্যৰ অনুশীলনটো খুবেই প্ৰয়োজন। গতিকে ভাল নৃত্যশিল্পী হ'বলৈ হ'লে আমি শাস্ত্ৰীয় নৃত্য জানিব লাগিব আৰু লগতে নৃত্যৰ নৃত্যটোক আমি নৃত্যৰ কলাটোক আমি সন্মান কৰিব জানিব লাগিব। কাৰণ আজিকালি এনেকুৱা বহুত নৃত্যশিল্পী আছে আমাৰ মাজত, সকলো নহয়, যিয়ে নৃত্যটো বস্তুটোৰ বেপাৰ নিচিনাই কৰি পেলাইছে। বিভিন্ন নৃত্যৰ প্ৰতিযোগিতাসমূহ মানে একদম দুৰ্নীতিৰে মানে ভৰপূৰ হৈ গৈছে, বুজি পাইছেনে? গতিকে সেই বস্তুখিনি যাতে নহয়, আমি নৃত্য কলাটোক আমি ভগৱানক শ্ৰদ্ধা কৰাৰ দৰে শ্ৰদ্ধা কৰিব লাগিব। সেই আৰু সেইটো হৈছে এগৰাকী নৃত্যশিল্পীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় দিশ।
0: আজিৰ উঠি অহা প্ৰজন্মক নৃত্য শিকাওঁতে আপুনি আটাইতকৈ বেছি কিহৰ ওপৰত গুৰুত্ব দিয়ে, আৰু নৱপ্ৰজন্মৰ মাজত বৰ্তমান সময়ত নৃত্যৰ প্ৰতি আগ্ৰহ কেনেদৰে বৃদ্ধি পাইছে বুলি ভাবে?
1: মই এতিয়া আকৌ ক'ম, আকৌ কথাখিনিকে আকৌ ক'ম, মানে মই প্ৰথমে গ্ৰামাৰখিনিত মই গুৰুত্ব দিওঁ, সৃষ্টিশীলতাৰ ওপৰত পিছলৈ আহোঁ। প্ৰথমে শাস্ত্ৰীয় নৃত্য, বৰ্তমান মই ভাৰতনাট্যম অধ্যয়ন কৰি আছোঁ আৰু ল'ৰা ছোৱালীখিনিক শিকাই আছোঁ, গতিকে প্ৰথমে শাস্ত্ৰীয় নৃত্যখিনি শিকাওঁ, তাৰ পাছতে আমি সৃষ্টিশীল নৃত্যলৈ যাওঁ। আৰু লগতে বৰ্তমান নৱপ্ৰজন্ম শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আগ্ৰহী নাছিল যদিও আমাৰ ছ'চিয়েল মিডিয়াত দেখি মানে বা কথক ডান্সটো এনেকুৱা ধুনীয়া, বা ভাৰতনাট্যম ডান্সটো এনেকুৱা ধুনীয়া, তো সেইখিনি জানিব পাৰিছে। গতিকে মই নকওঁ যে আমাৰ নৱপ্ৰজন্মই আধুনিকতাৰ পৰশ পাই লৈ যে আমাৰ নৃত্যটোৰ প্ৰতি আগ্ৰহী নহয়, সেইটো বুলি নকওঁ। খুব ধুনীয়াকৈ নৱপ্ৰজন্মই নৃত্য শিকিবলৈ আগ্ৰহ কৰে আৰু ভাল দিশ সেইটো আমাৰ কাৰণে। আৰু যিসকলে এতিয়াও ভাবি আছে যে নৃত্য কৰিলে আমাৰ পঢ়া শুনা ক্ষতি হয়, বা এজন ল'ৰাই নাচিলে বেয়া কথা, বা নাচটো অকল ল'ৰাৰ কাৰণেহে, চৰি নাচটো অকল ছোৱালীৰ কাৰণেহে, যিসকলে এতিয়াও এনেকুৱা ধৰণৰ কথা ভাবি আছে, তেওঁলোকক

0: ক'ব বিচাৰিছোঁ যে নৃত্য পঢ়া শুনাৰ লগতে আমি নৃত্যও কৰিব পাৰোঁ, আমি যদি পঢ়া শুনাটো মেইনটেইন কৰিব পাৰোঁ। আচলতে যিসকলক সেই নৃত্যৰ প্ৰতিভাসমূহ ভগৱানে প্ৰদান কৰে, খুব তেওঁলোক লাকী হয়। গতিকে তেওঁ যদি ভাবিছে তেওঁৰ মাজত সেই প্ৰতিভাটো লুকাই আছে, তেওঁ আগবঢ়াটো উচিত। পঢ়া শুনাটোও কৰক, লগতে নৱপ্ৰজন্মই যদি ভাবিছে যে মই নাচিব পাৰিম, নাচটো শিকিবলৈ, কাৰণ এই পৃথিৱীখন খুব সুন্দৰ। এই পৃথিৱীখনত যেতিয়া সোমাই পৰিব ন, বাহিৰা 10টা বেয়া কথা, বেয়া কাম কৰিবলৈ মন নাযাব, নিজৰ ব্যক্তিত্বই সলনি হৈ যায়। গতিকে নৱপ্ৰজন্মই নৃত্যৰ প্ৰতি আগ্ৰহী হোৱাটো খুবেই জৰুৰী আজিৰ তাৰিখত।
1: হয়, নিয়মীয়া নৃত্য অনুশীলন এজন নৃত্যশিল্পীৰ বাবে কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে?
0: আমি অকল নৃত্য বুলিয়ে নহয়, প্ৰত্যেকটো ক্ষেত্ৰতে আমি যিমান অনুশীলন কৰিম, যিমান আমি সাধনা কৰিম, যেনেকৈ আমি মেট্ৰিকত ভাল ৰিজাল্ট এটা কৰিবলৈ হ'লে আমি খুব পঢ়িব লাগে, টিউচন কৰিব লাগে, ৰেগুলাৰ অধ্যয়ন কৰিব লাগে, ঠিক নৃত্যটোও তেনেকুৱাই। গতিকে প্ৰেক্টিচটো খুব জৰুৰী, আপুনি যিমান প্ৰেক্টিচ কৰিব সিমান ভাল হ'ব। আৰু আচলতে কৰিঅ'গ্ৰাফাৰে যেতিয়া নাচটো আমাক কৰিঅ'গ্ৰাফ কৰি দিয়ে, মানে সেইটোৱেই যথেষ্ট নহয়, মানে আমি নিজেই সেই কৰিঅ'গ্ৰাফিটো নিজৰ লগত ৰাখি আকৌ নিজৰ পৰাও কিবা এটা তাত দিব লাগে, তেতিয়াহে মানে এটা পূৰ্ণাংগ নাচ হয়। গতিকে অনুশীলনটো যেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত আমি ৰেগুলাৰ অধ্যয়ন কৰিব লাগে, নৃত্যৰ ক্ষেত্ৰতো আমি ৰেগুলাৰ অধ্যয়ন কৰিলেহে আমি সুফল এটা পাম।
1: হয়, এগৰাকী নৃত্য শিক্ষক হিচাপে ল'ৰা ছোৱালীক নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ লগতে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে সামাজিক মাধ্যমত কাম কৰাৰ চিন্তা কেনেকৈ আহিল আপোনাৰ? আৰু সামাজিক মাধ্যমত প্ৰথম ডান্স ৰিলচ বা ভিডিঅ' বনোৱাৰ অভিজ্ঞতা কেনেকুৱা আছিল?
0: মই আকৌ কৈছোঁ, মানে চোৱা, মই যেতিয়া নিজে নাচি আছিলোঁ, মই যেতিয়া কৈছোঁ নহয় তোমাক, মই গ্ৰেজুৱেশ্যনৰ পাছতহে মই গুৰু পাইছোঁ, তাৰ আগতে মই নিজেই চাই চাই শিকি আছিলোঁ। তেতিয়া মানে এজন গুৰুৰ মই খুব অভাৱ অনুভৱ কৰিছিলোঁ, ভাবিছিলোঁ যে মোৰো এজন যদি গুৰু থাকিলে হয়, মোকো যদি ডান্স শিকালে হয়, সেইখিনি মানে মই যেতিয়া শিকি আছিলোঁ, মই যেতিয়া ষ্ট্ৰাগল কৰি আছিলোঁ, তেতিয়া মই সেইখিনি অভাৱ অনুভৱ কৰিছিলোঁ। আৰু এতিয়াও মানে মই খুব কমেণ্টছ পাওঁ, খুব মেছেজেছ পাওঁ যে মই এনেকৈ নাচ শিকিব বিচাৰোঁ। গতিকে মই তেতিয়া অনুভৱ কৰিছোঁ অসমৰ চুকে কাণে হয়তো বহুত এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিবোৰ ল'ৰা ছোৱালীয়ে নাচ শিকিব বিচাৰে, কিন্তু তেওঁলোকৰ এজন গুৰুৰ অভাৱ, বা বহুত ল'ৰা ছোৱালীয়ে এটা আজিৰ তাৰিখত এটা নাচ শিকিবলৈ হ'লে এজন কৰিঅ'গ্ৰাফাৰক বহুত পইচা দিব লাগে, বা এখন ডান্স স্কুলত আমি মান্থলি পইচা দিব লাগে, আৰু সেইটো তেওঁলোকে ল'বও লাগে, কাৰণ সেই তেওঁলোকৰো এটা কথা আছে। হয়, গতিকে বহুত ল'ৰা ছোৱালীয়ে হয়তো সেইখিনি সক্ষম নহ'বও পাৰে, বা এজন গুৰু নাপাবও পাৰে, বা তেওঁলোক ফাইনেন্সিয়েলি উইক হ'বও পাৰে। গতিকে তেওঁলোকৰ কাৰণে মই ভাবিলোঁ যে মই অকল নাচটো মানে ইয়াতে সীমাবদ্ধ নাৰাখি, কেতিয়াবা এনেকুৱা কিছুমান ভিডিঅ' প্ৰস্তুত কৰোঁ নেকি, যে যিবোৰ ভিডিঅ' ল'ৰা ছোৱালীখিনিয়ে কোনো পইচা নিদিয়াকৈ, কোনো গুৰু নোহোৱাকৈ ঘৰতে যাতে ইজিলি শিকিব পাৰে, আৰু তেনেকৈ মই ডান্স টিউটৰিয়েল, মানে সেই কথাটো ভাবিয়েই মই প্ৰথমে নৃত্য ডান্স টিউটৰিয়েল ষ্টাৰ্ট কৰিলোঁ। আৰু তাৰ পাছতহে মানে এতিয়া অভিনয়ৰ সৰু সৰু ভিডিঅ'বিলাক, যে অভিনয় ভিডিঅ'বোৰ কিন্তু বহু পাছতহে, বেছি দিন হোৱা নাই মই কৰা, কিন্তু মই এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ ফাৰ্ষ্ট ডান্সৰ ভিডিঅ'ই দিছিলোঁ। হয়
1: হয়, যিহেতু ৰিলচ বা ডান্স ভিডিঅ' তৈয়াৰ কৰাৰ কথা ওলাইছে,
0: হয়,
1: গতিকে আপোনাৰ পৰা আমি জানিব বিচাৰিম, এটা ৰিলচ বা ডান্স ভিডিঅ' তৈয়াৰ কৰিবলৈ আপুনি আগতীয়াকৈ কেনেধৰণৰ প্ৰস্তুতি লয়?
0: মানে মই হয়তো বহুত লোকে নাজানে, বা বহুত লোকে হয়তো জানেই যে মই বৰ্তমান এজন নৃত্যৰ শিল্পী বা নৃত্যৰ প্ৰশিক্ষক বা কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাৰ আগতে মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, মই টেটৰ শিক্ষক। গতিকে মই স্কুলখনতো মই টাইম দিব লাগে, কিন্তু মই নাচ আৰু অভিনয় মই জীয়াই থাকিবই নোৱাৰোঁ। গতিকে মই কেনেকৈ ভাবোঁ জানানে, কেনেকৈ প্ৰস্তুত হ'ম, মইতো সময় নাপাওঁ, কাৰণ এতিয়া মই প্ৰধান শিক্ষক, মই স্কুলখনত যথেষ্ট টাইম দিব লাগে, আৰু লগতে মোৰ ঘৰুৱা পৰিয়ালো আছে, হয় নাই? গতিকে মই কেনেকৈ ভাবোঁ জানানে, যে নাচ কি নাচ নাচি ৰীল বনাম, বা কি কণ্টেণ্ট লৈ পেলাই মই ভিডিঅ' বনাম, মানে মই য'ত চাকৰি কৰোঁ মোৰ ঘৰৰ পৰা 8 কিলোমিটাৰ দূৰ, সদায় মানে মই 8-16 কিলোমিটাৰ অহা যোৱা কৰিব লাগে, একদম মানে গাঁৱলীয়া ৰাস্তা। আৰু সেই ৰাস্তাটোদি যেতিয়া মই গৈ থাকোঁ, তেতিয়া মই তেতিয়াই ভাবি যাওঁ যে আজিতো 2টা বজাত স্কুল ছুটী হ'ব, মোৰ সদায় শ্বুটিং থাকে, মই ৰেগুলাৰ ভিডিঅ' দিওঁ যে 2টা বজাত বা 2:30 বজাত স্কুল ছুটী দি আকৌ 3:30 মানৰ পৰা মই শ্বুটিং কৰোঁৱেই। চ' মই দিন যাওঁতে মানে প্ৰস্তুত হৈ যাওঁ, ভাবি যাওঁ যে আজি কোনটো গানত মই এনেকৈ ৰীল কৰিম, বা আজি কোনটো বিষয় লৈ পেলাই মই এনেকৈ অভিনয় ভিডিঅ' বনাম, তেনেকৈ মই মানে যাওঁতেই ভাবি, অহা যোৱা কৰোঁতেই ভাবি থাকোঁ। আৰু লগতে মোক এই ক্ষেত্ৰত বহুত সহায় কৰে মোৰ অতিকৈ প্ৰিয় বন্ধু পল্লৱ গোহাঁই, তাক আমি মৰমত পিচি বুলি কওঁ, সি আহিছে বাৰু মোৰ লগতে, সিও সহায় কৰে আৰু তেনেকেই, আৰু লগতে মোৰ আৰু এজন বন্ধু আছে তাৰ নামো ল'ব লাগিব পূৰ্ব গোহাঁই বুলি, সিও সহায় কৰে তেনে, আৰু লগতে যিটো টীমৰ লগত মই বৰ্তমান কাম কৰি আছোঁ, মোৰ লগত অভিনয় কৰা বা মোৰ নৃত্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি বা অভিভাৱকখিনি সকলোখিনিয়ে বহুত ধুনীয়াকৈ সহযোগ কৰে আৰু তেনেকৈয়ে ৰীলবোৰ হৈ উঠে আৰু। হয়,
1: খুব ভাল লাগিল কথাখিনি জানিব পাৰি।
0: হয়,
1: এটা নৃত্যৰ কোৰিঅ'গ্ৰাফি কৰাৰ সময়ত কোনবোৰ বিষয়ত অধিক গুৰুত্ব দিয়ে?
0: কোৰিঅ'গ্ৰাফিটো কি হয়, মানে যেতিয়া আমি মঞ্চৰ কোৰিঅ'গ্ৰাফি কৰোঁ বা ৰীলৰ কোৰিঅ'গ্ৰাফি কৰোঁ বা মিউজিক ভিডিঅ' কোৰিঅ'গ্ৰাফি কৰোঁ, মই মিউজিক ভিডিঅ' ডিৰেকশ্যন বা কোৰিঅ'গ্ৰাফি কৰোঁ, তিনিটা বেলেগ বেলেগ বস্তু। মঞ্চৰ কোৰিঅ'গ্ৰাফিখিনি কৰোঁতে মানে আমি গানবোৰ সদায় আমাৰ চিৰযুগমীয়া কিছুমান গীত, ভূপেন হাজৰিকাদেৱৰ গীত, ৰাভা সংগীত বা তেনেকুৱা নতুন নৱপ্ৰজন্মৰ সকলোৰে কিছুমান গীত, সেইখিনিৰ ওপৰত গুৰুত্ব দিওঁ। মঞ্চ বুলি কওঁতে আমি মঞ্চ কভাৰ বা আজিকালি অশ্লীল ড্ৰেছ পোছাক পিন্ধি নচা তুমি দেখিছাই, যিটো একেবাৰে নৃত্য কলাটোক অপমান কৰাৰ নিচিনা হয়, হয় নাই? গতিকে মই সাজ পোছাকৰ ওপৰতো গুৰুত্ব দিওঁ যাতে শালীনভাৱে ধুনীয়াকৈ নাচটো কৰে। আৰু ৰীল বুলি কওঁতে ৰীলটো মানে আমি সদায় কেমেৰাটো চাই কৰিব লাগে, কেমেৰাটোৰ ওপৰত কৰিব লাগে। আৰু সেই ৰীল কৰোঁতেও মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাপোৰ কানি পিন্ধাওঁতে বা মই নিজেও পিন্ধোঁতে মই খুব গুৰুত্ব দিওঁ যাতে মানে আমাৰ শালীনতাটো আমি বজাই ৰাখোঁ সেইটোৰ ওপৰত। আৰু মিউজিক ভিডিঅ' কোৰিঅ'গ্ৰাফিটো কমপ্লিট বেলেগ, তাত আমি কেমেৰা চেমেৰাৰ কথা বহুত ভাবিব লাগে, কষ্টিউমৰ কথা ভাবিব লাগে, গোটেই মানে সেই আৰু নৃত্য কোৰিঅ'গ্ৰাফটো কৰোঁতে আল্টিমেটলি ক'বলৈ গ'লে এই তিনিওটা ক্ষেত্ৰতে কোৰিঅ'গ্ৰাফটো কৰোঁতে মই এইটো বস্তুৰ ওপৰতে বেছি গুৰুত্ব দিওঁ যাতে ভিউৱাৰ্ছসকলে সেই ভিডিঅ'টোৰ পৰা বা সেই নৃত্যটোৰ পৰা কিবা এটা শিকিব পাৰে বা আমাৰ সমাজখনলৈ বা ভিউৱাৰ্ছসকললৈ মোৰ সেই ভিডিঅ'টোৰ পৰা কিবা এটা যাতে ভাল বাৰ্তা যাব পাৰে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে মানে এই তিনিটা চৰ্চত মই কোৰিঅ'গ্ৰাফিটো কৰোঁ।
1: হয়, আজিৰ যুগত সামাজিক মাধ্যমে নতুন যুৱ প্ৰজন্মৰ শিল্পীসকলক কিমান সুযোগ দিছে বুলি আপুনি ভাবে?
0: মই ভাবোঁ বহুত সুযোগ দিছে আজিৰ তাৰিখত। চাওক, এতিয়া মই আজি আহি পেলাই আপোনাৰ 2017 চনতে মই প্ৰথম ভিডিঅ' ইউটিউবত দিছোঁ, তেতিয়াৰ পৰা মই ষ্ট্ৰাগল কৰি আছোঁ। মোৰ কোনো গডফাদাৰ নাই যে ইণ্ডাষ্ট্ৰীত, মোৰ আমাৰ আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত মোৰ কোনো তেনেকুৱা চিনাকি নাই যে মোক কোনো পেহা পেহী খুৰা খুৰী মামা মামী মোৰ কোনো নাই যে মোক নি পেলাই কাম দিব। আজি 2017 চনৰ পৰা 25ৰ পৰা মই কাম কৰিছোঁ, 25 চনলৈকে সেই ছ'চিয়েল মিডিয়াই মোক বহুতখিনি শিকালে, বহুতখিনি প্লেটফৰ্ম দিলে। মই কষ্ট কৰি কৰি কৰি কৰি কৰি কৰি তাৰপাছত ভাল মানুহ, নাম ল'ব লাগিব অসীম গগৈ ছাৰ বা তেনেকুৱা বহুত ভাল মানুহৰ চকুত পৰিলোঁ। ছ'চিয়েল মিডিয়াতে মোক ডিস্কভাৰ কৰিলে যে এজন ল'ৰা, এওঁ ভাল কোৰিঅ'গ্ৰাফাৰ হয় বা এওঁ ভাল কোৰিঅ'গ্ৰাফ কৰিব পাৰে। আৰু সেই ছ'চিয়েল মিডিয়াৰ থ্ৰ' দিয়ে মই আজি ধৰি লওক 2টা মিউজিক ভিডিঅ' কৰিছোঁ বা ইণ্ডাষ্ট্ৰীত 2 ভাল মানুহৰ লগত কাম কৰিছোঁ, সেইখিনি সুবিধা পাইছোঁ। গতিকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনাৰ কোনো কাকো আপুনি তেলিয়াব নালাগে যে মোক কাম দিয়ক, যে মোক ভাল কাম মুভি এখন দিয়ক। ছ'চিয়েল মিডিয়াত আপুনি যদি ভাল কাম কৰে, যদি ভিউৱাৰ্ছে ভাল পায়, আপুনি নিশ্চয় কাম পাব সেইটো। গতিকে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ বা ছ'চিয়েল মিডিয়াৰ অৱদান বৰ্তমান নৱপ্ৰজন্মৰ লগত খুবেই বেছি।
1: হয়, এটা চুটি ভিডিঅ'ত মনোৰঞ্জনৰ লগতে সামাজিক সচেতনতাৰ কিমান গুৰুত্ব আছে সেই বিষয়ে অকণমান কওকচোন।
0: মই মহিলা সবলীকৰণৰ ওপৰত বেছি গুৰুত্ব দিওঁ দেই, মানে আমাৰ বৰ্তমান নিজৰ বিশেষকৈ আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কিছুমান ঘটনা মই পিক আপ কৰোঁ যাতে মই ভিডিঅ' হিচাপে প্ৰেৰণ কৰোঁ। মই লাষ্ট কৰিলোঁ এটা ধাৰৰ ওপৰত, ধাৰ একদম সাধাৰণ গাঁৱলীয়া সাধাৰণ মানুহ এজনৰ জীৱনৰ ওপৰত। ধৰি লওক আমি যধে মধে ধাৰ কৰোঁ, ধাৰ কেতিয়া লাগে আমাৰ বেছিকৈ? যদি আমি যিখিনি টকা উপাৰ্জন কৰোঁ তাতকৈ যদি বেছি আমি খৰচ কৰোঁ বা তাতকৈ যদি আমি চখ কৰোঁ তেতিয়া ধাৰ লাগিব, হয় নাই? গতিকে আমি আমাৰ উপাৰ্জন অনুযায়ী বা আমাৰ সামৰ্থ্য অনুযায়ী আমি খৰচ কৰিব লাগে বা বস্তুবিলাক ভাবিব লাগে, তেতিয়া ধাৰ এনেও নালাগে। তো তেনেকুৱা কিছুমান সামাজিক বাৰ্তা লৈয়ে মই ভিডিঅ'বোৰ প্ৰেৰণ কৰোঁ। আৰু মহিলাসকলৰ ওপৰত, বোৱাৰীসকলৰ ওপৰত, ছোৱালীসকলৰ ওপৰত, তেওঁলোকৰ সবলীকৰণ বা তেওঁলোকে আজি সমাজত কিমানখিনি বেয়া কমেণ্ট বা মানুহৰ অন্যায়ৰ সন্মুখীন হৈছে সেইখিনিৰ ওপৰত গুৰুত্ব দি মোৰ কণ্টেণ্টবোৰ মই বনাওঁ।
1: হয়, আজিৰ যুৱ সমাজে চুটি ভিডিঅ' প্লেটফৰ্ম ব্যৱহাৰ কৰি নিজৰ প্ৰতিভা কেনেকৈ সুস্থভাৱে উপস্থাপন কৰিব পাৰে?
0: সেইটোৱে কৈছোঁ মই, মানে শালীনতা আৰু হয় বহুত কণ্টেণ্ট ক্ৰিয়েটৰ এনেকুৱা আছে লাইকৰ কাৰণে, ভিউ কাৰণে বা কমেণ্টছৰ কাৰণে তেওঁলোকে আমাৰ প্ৰত্যেকটো বস্তুৰ এটা সীমা থাকে, ভালৰো এটা সীমা থাকে, বেয়াৰো সীমা থাকে, হয় নাই? সেই সীমাটো অতিক্ৰম কৰিব নালাগে। কিছুমানে সেই সীমাটো অতিক্ৰম কৰি পেলাইছে, সেইটো কৰিব নালাগে। আমি ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰেৰণ কৰোঁ বা ভিডিঅ' বনাওঁ, আমি সিমানখিনি পৰ্যায়লৈকে ভাবিব লাগে, যিখিনি পৰ্যায়

0: যালৈকে আমি একচেপ্ট কৰিব পাৰোঁ, বা সমাজত বা এটা পৰিয়ালত সকলোৱে বহি পেলাই সেই ভিডিঅ'টো যাতে চাব পাৰে বা আমাৰ নৱপ্ৰজন্মই কিবা এটা শিকিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিহে আমি ভিডিঅ'টো বনাব লাগে। আপুনি এটা শব্দ ক'লে সুস্থ, সেই সুস্থভাৱেটো সেইটোৱেই, মানে যাতে মানে আমাৰ যিখিনি সামাজিক দায়বদ্ধতা সেইখিনি যাতে অতিক্ৰম নকৰে, যাতে আমাৰ সামাজিকভাৱে সকলোৱে চাব পাৰে বা নিজেও কিবা এটা শিকিব পাৰে বা বেলেগেও কিবা এটা শিকিব পাৰে, সেই তেনেকৈ সেইখিনি ভাবি পেলাই সুস্থভাৱে, সুস্থভাৱে খুব শুনি ধুনীয়া শব্দ এটা তুমি ব্যৱহাৰ কৰিছা, সুস্থভাৱে মানে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব পাৰে।
1: এগৰাকী সফল ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ হ'বলৈ কি কি গুণ থাকিব লাগে?
0: প্ৰথম গুণ, আমি ডিজিটেল ক্ৰিয়েটৰ মানে কি, কেমেৰা মাধ্যম, গতিকে আমি কেমেৰাক ভাল পাব লাগিব, কেমেৰা লাভাৰ হ'ব লাগিব। আমি দৰ্শকৰ লগত যোগাযোগটো কৰিবলৈ হ'লে আমি প্ৰথমে কেমেৰাটোৰ লগত যোগাযোগটো ৰাখিব লাগিব, আমাৰ আই কণ্টেক্টটো থাকিব লাগিব, সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আৰু লগতে মানে মানুহখিনিয়ে যাতে প্ৰত্যেকটো বস্তু নিজৰ লগত যাতে ৰিলেট কৰিব পাৰে, এতিয়া মই ধাৰৰ কথাটো ক'লোঁ, আৰু কিছুমান ভিডিঅ' মই বনাওঁ সীমা ঠেলাৰ ওপৰত, সীমাটো ঠেলে, সীমাৰ লগত কাজিয়া হয়, এটা গাঁৱলীয়া মানুহৰ বা সকলোৰে এটা ঘৰেলু খুব এটা কমন সমস্যা আৰু, হয় নাই, প্ৰত্যেকজনে সেইটো ৰিলেট কৰিব পাৰে আৰু তেনেকেই মানে বস্তুবোৰ আগবাঢ়ি যাব, মানুহে আঁকোৱালি ল'ব আৰু কণ্টেণ্ট ক্ৰিয়েটৰজনেও মানে আগুৱাই যাব পাৰিব। হয়
1: হয়, আজিৰ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে সামাজিক মাধ্যম কেনেকৈ ইতিবাচক ধৰণে ব্যৱহাৰ কৰিব পাৰে?
0: সেই সস্তীয়া যিটো জনপ্ৰিয়তা সেইটো দৌৰত নগৈ বা বেছি লাইক পাম, বেছি ভিউ পাম সেইটোৰ আকাংক্ষা নলৈ মই ভিডিঅ'টো মোৰ সম্পূৰ্ণ মোৰ দিব 100% দিব লাগে, যাতে মই নাচোঁ বা মই ব্লগিং কৰোঁ বা মই কুকিং ভিডিঅ' বনাওঁ, যিখিনি কৰোঁ একদম ধুনীয়াকৈ শুদ্ধকৈ হ'ব লাগিব। কাৰণ আমাৰ ভিডিঅ' এতিয়া মই যদি এটা ডান্স টিউটৰিয়েল শিকাওঁ, মই নিজেই যদি কিবা এটা ভুলকৈ শিকাওঁ, তো ভিউৱাৰ্ছসকলেতো ভুলকৈ শিকিব, গতিকে সেই ইতিবাচকভাৱে হ'বলৈ হ'লে আমি তেনেকৈ কৰিব লাগিব, কামবিলাক শুদ্ধকৈ কৰিব লাগিব, মানে আমি বস্তুটো বেলেগক দেখুওৱাৰ আগতে নিজে অধ্যয়ন কৰিব লাগিব, তাৰ প্ৰত্যেকটো কথা আমি জানিব লাগিব, তাৰ পাছত আমি তেনেকৈ কৰিলে হয়তো ইতিবাচকভাৱে আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি যাব পাৰিব।
1: আপোনাৰ নৃত্য বিদ্যালয়ত শিক্ষাৰ্থীসকলক কেনেধৰণৰ নৃত্যশৈলী প্ৰশিক্ষণ দিয়ে?
0: প্ৰথমতে মই দিওঁ শাস্ত্ৰীয় নৃত্য, মোৰ বিদ্যালয়ত অকল মই নহয় আৰু এজন প্ৰশিক্ষক আছে, অপূৰ্ব গোহাঁই, মোৰ খুব ভাল বন্ধু, সিও এজন কণ্টেণ্ট ক্ৰিয়েটৰ হয় বাৰু। আমাৰ বিদ্যালয়ত আমি নামটো হৈছে সৃষ্টি নৃত্য বিদ্যালয়, কামপুৰতে আছে বাৰু। আমি প্ৰথমে সেয়া গ্ৰামাৰখিনি, আমাৰ গ্ৰামাৰটো হৈছে ভাৰতনাট্যম, ভাৰতনাট্যমটো আমি শিকাওঁ, আৰু লগতে সৃষ্টিশীল নৃত্য, সৃষ্টিশীল নৃত্যত মানে আমি এটা বস্তু, এতিয়া আমি আৰু নাচবোৰৰ লগত অকল ভিডিঅ' বুলিয়েই নহয়, বোলে ভিডিঅ'বোৰতহে বোলে কিবা এটা সামাজিক সমস্যা লৈ আমি ভিডিঅ' বনাইছোঁ বা নাচ কৰিছোঁ সেইটো নহয়, যেতিয়া আমি ষ্টেজবোৰত পাৰফৰ্ম কৰাওঁ তেতিয়াও আমি কেতিয়াবা চাওঁ যে কিবা এটা সামাজিক সমস্যা লৈ আমি যাতে নাচটো কৰিব পাৰোঁ। এতিয়া অলপ আগতে সেইটো সামাজিক সমস্যা নহয় বাৰু, আমাৰ হিয়াৰ অমথু জুবিনদা আৰু গৰিমাবোৰ প্ৰেম কাহিনীৰ ওপৰত আমি এটা নৃত্য প্ৰস্তুত কৰিলোঁ, সেই তেনেকুৱা আৰু ছাত্ৰ ছাত্ৰীবোৰক মানে অকল নৃত্যতে সীমাবদ্ধ নাৰাখি সেই নৃত্যটোৰ মাধ্যমেৰে যাতে আমি সমাজলৈ কিবা এটা বাৰ্তা দিব পাৰোঁ, মঞ্চখনতো যাতে আমি কৈ আহিব পাৰোঁ, মহিলা সবলীকৰণেই হওক বা আমাৰ বেলেগ সামাজিক তেনেকুৱা জ্বলন্ত সমস্যা কিছুমান থাকে, যৌতুক প্ৰথা থাকে, গতিকে সেইবোৰো যাতে আমি এটা ভাল, তাৰ যাতে মানে ভাল মেছেজ আমি দি আহিব পাৰোঁ, তাৰ ওপৰত গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক নৃত্যৰ প্ৰশিক্ষণ দিওঁ।
1: নৃত্যই আমাৰ সমাজখনক ইতিবাচক দিশত কেনেদৰে আগুৱাই নিব পাৰে বুলি আপুনি ভাবে?
0: নৃত্যৰ সাধনাত যেতিয়া আমি সোমাই পৰোঁ, মই কৈছোঁৱেই, আমি যেতিয়া নৃত্যৰ সাধনা বা গীতৰ সাধনাত আমি সোমাই পৰোঁ তেতিয়া আমাৰ নিজৰ ব্যক্তিত্বটোৱে সলনি হৈ যায়। যদি 10 ল'ৰা বা 10 ছোৱালী, টোটেল এটা উদাহৰণ দিছোঁ, 10 ল'ৰা 10 ছোৱালী, সিহঁতক যদি নৃত্যৰ সাধনা কৰিবলৈ দিয়া হয় বা গীতৰ সাধনা কৰিবলৈ দিয়া হয় সিহঁতৰ ব্যক্তিত্বটোৱে সলনি হৈ যাব, তাৰ ফলত সিহঁতে বেয়া কাম কৰিবলৈ 10 ভাবিব, বেয়া কথা এটা ক'বলৈ 10 ভাবিব, তো তেনেকৈ বেয়া দিশৰ বস্তুবিলাক যেতিয়া লাহে লাহে কমি আহি থাকিব, আমাৰ সমাজখনো সুস্থ হৈ যাব, ধুনীয়া হৈ যাব। তো তাৰ 1 শিপাটো কি আছিলে, নৃত্য বা সংগীতৰ সাধনা, গতিকে আমি তেনেকৈ সাধনা কৰি পেলাই আমি সমাজখন ভাল কৰিব পাৰোঁ।
1: ভৱিষ্যতে আপোনাৰ নিজৰ নৃত্য একাডেমী আৰু ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যনক লৈ কিবা নতুন পৰিকল্পনা আছে নেকি?
0: নৃত্যৰ ক্ষেত্ৰত নৃত্য একাডেমীখন প্ৰত্যেকজন নৃত্যগুৰুৱে বাৰু আৰু অকণমান যাতে বহলকৈ আমি কৰিব পাৰোঁ, ব্ৰডাৰকৈ কৰিব পাৰোঁ, নৃত্যৰ ক্ষেত্ৰত মই তেনেকৈ ভাবি আছোঁ। আৰু মানে নৃত্যৰ বস্তুটো মই যেতিয়া মিউজিক ভিডিঅ' কিছুমান কৰোঁ, মিউজিক ভিডিঅ' কৰোঁতে আমাৰ ডান্সাৰ্ছ লাগে, গতিকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বৰ্তমান এনেকৈ প্ৰিপেয়াৰ কৰি আছোঁ যে আমি যেতিয়া মিউজিক ভিডিঅ' কৰিম, মিউজিক ভিডিঅ'ত সিহঁতকে আমি ব্যৱহাৰ কৰিব পাৰোঁ ডান্সাৰ হিচাপে। আৰু অলৰেডি আমি কৰিছোঁৱে, মানে এইটো ছিজনত প্ৰায় মই 8টামান গান কৰিলোঁ মিউজিক ভিডিঅ', আৰু তাতে প্ৰত্যেকটো ভিডিঅ'ত মোৰ ছাত্ৰ আমাৰ ছাত্ৰ ছাত্ৰীখিনিকে আমি ব্যৱহাৰ কৰিছোঁ। আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত মোৰ খুব হেঁপাহ আছে,

0: কৰিব খুব মন আছে চিনেমাটো, বা পিছৰ কথা টিভিত যাতে মোৰ ডিৰেকশ্যনত এখন চিৰিয়েল হ'ব, মই অভিনয় কৰিম বা বেলেগে অভিনয় কৰিব, তো ভৱিষ্যত পৰিকল্পনা তেনেকুৱাই আৰু।
1: আৰু আপোনাৰ এই সপোন নিশ্চয় বাস্তৱায়িত হওক, আমি তাৰে আশা কৰিছোঁ।
0: হয়,
1: এবাৰ আমি জানিব বিচাৰিম, নতুনকৈ নৃত্য বা ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ ক্ষেত্ৰখনলৈ আহিব বিচৰা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আপুনি কি পৰামৰ্শ দিব?
0: যুৱক যুৱতীসকলে ডিজিটেল প্লেটফৰ্মত যিটো দিশতে আহিব বিচাৰিছে, কোনোবাই কুকিং ভিডিঅ' বনাই আহিব বিচাৰিছে, কোনোবাই ব্লগিং ভিডিঅ' বনাই আহিব বিচাৰিছে, কোনোবাই অভিনয়ৰ ভিডিঅ' বনাই আহিব বিচাৰিছে, কোনোবাই নৃত্যৰ ভিডিঅ' বনাই আহিব বিচাৰিছে, বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি ডিজিটেল মিডিয়াত মানুহৰ মৰম বা সমাদৰ লাভ কৰিব যিসকলে বিচাৰিছে, তেওঁলোকক মই এটাই ক'ব বিচাৰিছোঁ, প্ৰথমে যিটো দিশত তেওঁলোকে আগবাঢ়িব বিচাৰিছে, ভিডিঅ' কৰিব বিচাৰিছে, সেইটোৰ তন্ন তন্নকৈ অধ্যয়ন কৰক, ভালকৈ শিকক, নিজে শিকক, নিজে শিকাৰ পাছত যেতিয়া তেওঁলোক পৰিপক্ক হ'ব তেতিয়া সেই ডিজিটেল মিডিয়াত আহিব লাগে, সেইটোৱে মই বিচাৰোঁ।
1: হয়, আপোনাৰ ফলোৱাৰ্ছ আৰু শুভাকাংক্ষীসকলৰ বাবে আপুনি কিবা ক'ব বিচাৰিব নেকি?
0: মই মা দেউতা খুব কম বয়সতে হেৰুৱালোঁ, মোৰ মা মই যেতিয়া মেট্ৰিক দি আছিলোঁ তেতিয়া গ'ল, তেখেতৰ মৃত্যু হৈছে, আৰু মোৰ দেউতা ঢুকাইছে যেতিয়া মই বি এছ চি কৰি আছোঁ, গতিকে মই মা দেউতা নোহোৱা এজন অনাথ ল'ৰা নিচিনা। মোৰ এতিয়া বৰ্তমান অভিভাৱক হৈছে মোৰ অডিয়েঞ্চখিনি, মোৰ দৰ্শকখিনি, তেওঁলোকে মৰম দিলে মই আগুৱাই যাব পাৰিম, তেওঁলোকে মোৰ সাহস, গতিকে মোক যেনেকৈ মৰম দি আছে সকলোৱে, সাহস হিচাপে মোৰ লগত থিয় দিছে মোৰ প্ৰত্যেকটো ভিডিঅ'ত, তেওঁলোকৰ মৰমৰ ফলত, তেওঁলোকৰ আশীৰ্বাদৰ ফলত, তেওঁলোকৰ সাহসৰ ফলত আজি মই হয়তো আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুত ভাল ভাল মানুহৰ লগত কাম কৰিবলৈ সুযোগ পাইছোঁ, গতিকে তেওঁলোকে যিখিনি আশীৰ্বাদ মোক দি আহিছে, যিখিনি মৰম দি আহিছে, সেইখিনি দি যাওক, আৰু মই এইটো নকওঁ যে সদায় মোক ভাল ভাল বুলি কৈ থাকক, লক্ষ্য তোমাৰ কাম ভাল পাওঁ, তোমাৰ নাচ ভাল পাওঁ, তোমাৰ অভিনয় ভাল পাওঁ, সদায় মোক তেনেকৈ কৈ থাকিব নালাগে, যদি মোৰ কিবা এটা ভুল হৈছে, যদি মই কিবা এটা ভুলকৈ পৰিৱেশন কৰিছোঁ, সেইটো যেতিয়া মোক ধুনীয়াকৈ আঙুলিয়াই দিয়ে, সেইখিনিও আপোনালোকৰ দায়িত্ব, আপোনালোকৰ নিজৰ ল'ৰা হিচাপে, কাৰণ মই কৈছোঁৱে মোৰ অভিভাৱক, মোৰ দৰ্শকসকল, আৰু লগতে যিসকলে বেয়াকৈ কমেণ্ট কৰে তেওঁলোককো কৈছোঁ, তেওঁলোকে এনেকৈ আমি মানসিকভাৱে, মই বৰ্তমান মানসিকভাৱে সবল, বেয়া কমেণ্ট কৰি বা অযথা কমেণ্ট কৰি মোক ভাঙিব নোৱাৰে, কিন্তু হয়তো কিছুমান আছে মানসিকভাৱে তেখেতসকল তেনেকৈ সবল নহয়, ল'ব নোৱাৰে, গতিকে বেয়া কমেণ্ট কৰাৰ আগতেও অকণমান মানৱীয়তাটো ৰাখি পেলাই কমেণ্ট কৰিলে ভাল হয়।
1: আৰু আজিৰ এই অনুষ্ঠানটো যিহেতু আমাৰ যুৱক যুৱতীসকলৰ উদ্দেশ্যেৰে প্ৰচাৰ কৰা হয়,
0: হয়,
1: সেইকাৰণে শেষত আমাৰ আজিৰ অনুষ্ঠান শুনি থকা যুৱ শ্ৰোতাসকলৰ কাৰণে আপুনি কিবা অনুপ্ৰেৰণামূলক বাৰ্তা দিব বিচাৰিব নেকি?
0: নিজৰ ওপৰত বিশ্বাস কৰি যোৱা, আৰু হয় সময়ৰ লগে লগে আমি আগবাঢ়িব লাগে, আধুনিকতা আমি আঁকোৱালি ল'ব লাগে, কিন্তু সেই আধুনিকতা লওঁতেই বা আমি সময়ৰ লগত আগুৱাই যাওঁতেই আমাৰ যিডাল ঘাই শিপা সেইডাল আমি কেতিয়াও পাহৰিব নালাগে, প্ৰথম কথা আমাৰ মা দেউতা, আমাৰ ঘৰখন যি শিকাইছে ভালকৈ সেই শিকনিখিনি আমি ল'ব লাগে, আৰু সদায় সদায় যি ক্ষেত্ৰতে কাম নকৰক, পঢ়া শুনা বা যি ক্ষেত্ৰতে কাম নকৰক, আমি যাতে আমাৰ সমাজখনৰ কাৰণে ভাল কিবা এটা কৰিব পাৰোঁ বা সমাজখনক ভাল কিবা এটা বাৰ্তা দিব পাৰোঁ সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু প্ৰথমে এজন ভাল মানুহ হ'বলৈ শিকিব লাগে, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, গতিকে সেই গুণখিনিৰ অধিকাৰী হ'লে আমি বৰ্তমান আমি যিটো ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছোঁ নিশ্চয় আগবাঢ়ি যাব পাৰিম।
1: নিশ্চয় আপোনাৰ এই পৰামৰ্শখিনিয়ে আমাৰ যুৱ শ্ৰোতাসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনাৰ নৃত্য চৰ্চা, কোৰিঅ'গ্ৰাফি আৰু সৃষ্টিশীল কণ্টেণ্ট ক্ৰিয়েশ্যনৰ জৰিয়তে যিধৰণে নতুন যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে সেয়া অতিকৈ প্ৰশংসনীয়। গতিকে আশা কৰিছোঁ আগলৈও আপোনাৰ নিজৰ কৰ্মৰ জৰিয়তে সমাজলৈ ইতিবাচক বাৰ্তা আগবঢ়াই যাব, আৰু আপোনাৰ এই যাত্ৰা সফলতাৰে আগবাঢ়ি যাওক, আৰু আপোনাৰ এই প্ৰতিভাই অগণন যুৱ হৃদয়ত আত্মবিশ্বাসৰ পোহৰ বিলাওক, এয়াই আশা ৰাখিছোঁ আমি। আজিৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে প্ৰচাৰিত যুৱ তৰংগৰ যুৱ প্ৰতিভা শীৰ্ষক অনুষ্ঠানটিত উপস্থিত থাকি আপোনাৰ মূল্যৱান সময় আমাৰ লগত ভাগ বতৰা কৰাৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
0: ধন্যবাদ, আৰু আকাশবাণী নগাঁও সমূহ কৰ্তৃপক্ষক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, এনেকৈ আমাৰ নৱপ্ৰজন্ম আগুৱাই নিয়ক, ভাল ভাল কাম কৰি যাওক, তাকেই কামনা কৰিছোঁ, থেংক ইউ।
1: যুৱবন্ধু, সময়ে যিহেতু আমাক ইংগিত দিছে আমি অনুষ্ঠান সামৰিব লাগিব, গতিকে নতুন দিনত নতুন এটি বিষয়লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা

0: মই চুমিয়ে বিদায় লৈছো। সকলো ভালে থাকক আৰু শুনি থাকক আকাশবাণী নগাঁও। নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে যুৱ তৰংগ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।
2: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
3: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
2: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
3: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকিউলাছ আই হস্পিটেল।
3: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
2: পুনৰ কৈছো 6000-67-8383।
3: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
1: এয়া আকাশবাণী নগাঁও। এইখিনিতেই শ্ৰোতাসকলক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ সৈতে মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমাৰ ফোন নম্বৰ 9435053214 এই নম্বৰৰ যোগেদি যোগাযোগ কৰিব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ 9435053214। শ্ৰোতাসকলে খন্তেক পাছতেই হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, লগতে 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত থকা মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মন্ত্ৰী চৰণ বড়োৰ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন, পৰহিলৈ ৰাজ্যৰ 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি মাহত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়লৈ 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত GNRC মুখ্য পৰিচালন সঞ্চালক ডাঃ নুমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে এতিয়াৰে পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীৰ্ণ নহলে অনুজ্ঞাপত্ৰ লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলি তেওঁ কয়। আন জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়।
1: সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হলে টেষ্টটো কম্পালচৰি, কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়, আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয়, আৰু কেতিয়াবা আমি এনেকুৱা অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগবিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছো, আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো, নতুন SOPও ওলাম, আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট, ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব, আৰু কোনোবা

0: জিলাৰ মানুহে কোনোবাই বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব। ৰড এক্সিডেণ্টটো কমাবৰ কাৰণে আমাৰ ট্ৰেইন বা স্কিল ড্ৰাইভাৰ হোৱাটো অত্যন্ত প্ৰয়োজন। তাৰ কাৰণে আমি ড্ৰাইভিং লাইচেন্স ইছ্যু কৰাৰ ক্ষেত্ৰত এইখিনি বস্তু আমি একদম কম্পালচৰি কৰিছোঁ।
1: ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব লগা জিলাখনৰ পি এম চি তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি এই পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কৰাত বাধা আৰোপ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ কালি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱীস্থান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যা দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে।
2: বহুত বহুত বধাই বহুত শুভকামনায় মা সবকা কল্যাণ করে প্রার্থনা কিয়া হ্যাঁ মানে জিতনাই কহনা চাহতা হাঁ মে মা সে প্রার্থনা হ্যাঁ সর্বে ভবন্তু সুখিনা সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিত দুর্ভাগ ভবে মুঝে প্রসন্নতা হ্যাঁ লাখো লোক মা
1: গুৱাহাটীৰ নীলা উল্লেখযোগ্য যে আজি আৰু কাইলৈ বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। ভি আই পি পাছৰ ব্যৱস্থাও 30 জুনলৈ বন্ধ থাকিব। সাধাৰণ ভক্তৰ দৰ্শনৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰা মানকাছাৰ জিলাত আজি মটৰচাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰে এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত সমাজ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আবকাৰী বিভাগৰ সহযোগত আয়োজিত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকি যুৱ সমাজক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক ড্ৰাগছ সৰবৰাহ সম্পৰ্কীয় তথ্য আৰক্ষীক জনাবলৈ অনুৰোধ জনায়। ওদালগুৰি জিলাটো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ

0: কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। নিচামুক্তি ভাৰত অভিযানৰ লগত সংগতি ৰাখি মাজুলী আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিক্স এণ্ড ড্ৰাগছ চেল এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পাৰ্কিং আৰু বজাৰ লীজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ হৰণীয়াই কয় যে লীজধাৰীৰ হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰীক নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰচিদ বহিৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। প্ৰতিজন মাচুল সংগ্ৰহকাৰীক পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব বুলি তেওঁ কয়। জনমুখী নগৰ শাসন ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে অনাগত দিনত কাম কৰি যাব বুলি তেওঁ আশ্বাস দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটীত থকা মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত মন্ত্ৰী চৰণ বড়োৰ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন। পৰহিলৈ ৰাজ্যৰ 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও আগবঢ়োৱা হৈছে আমৈ অনুষ্ঠানটি।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ আমৈ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ আমৈ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী আমৈ নিৰ্মলা দেৱীৰ সৈতে। আহক আজি আমি চিনাকি হওঁ।
1: নিৰ্মলা দেৱী,
0: নিৰ্মলা দেৱী, এতিয়া ঘৰুৱা কাম বন?
1: ঘৰুৱা কাম মই সকলো পাৰোঁ। গৰু ছাগলী বা সৌ জিকা চাং দিব লাগে বা ক'ৰবাত কোৰ মাৰিব লাগে, একো কামত পেলাব নোৱাৰে।
0: আপুনি জীয়াই কালতে শিকিছিল নে বিয়া হৈ আহি শিকিলে?
1: জীয়াই কালতে শিকা, আমাৰ পিতায়ে সৰুতে ঢুকাইছে। আমি কৰ্মখিনি কৰিবই লাগিব লাগিব। পথাৰত কঠীয়াও তোলোঁ, আলিও দিওঁ, পথাৰ কামো নেৰোঁ, ৰুবলৈও নেৰোঁ, লোকৰ হাজিৰা কৰিবলৈও নেৰোঁ,
0: চব কৰে। এইটো এটা অভ্যাস হৈ গ'ল,
1: অভ্যাস হৈ গ'ল। এতিয়া ইয়াত মই সৌ জিকা চাঙৰ আগ পুতি পুতি দি আছোঁ আৰু ভেন্দি তলিত জংঘল চাফা কৰিছোঁ। ইয়াত মানুহে বিচৰ বিচৰ মানিছে মোক।
0: আৰু আপোনাৰ ঘৰ হৈছে আচলতে তেজপুৰ
1: নলবাৰী, চতিয়া এক নম্বৰ নলবাৰী
0: হয়। আৰু এতিয়া আপুনি কলিয়াবত ফুৰিবলৈ আহোঁতে আপোনাক পালোঁ। এতিয়া কথাটো হ'ল কি, আপুনি ৰোৱা কটা সকলো কৰে, কওকচোন।
1: কাপোৰ বব পাৰোঁ, ডাঙৰ ডাঙৰ ফুল বাচিহে গামোচা বেচোঁ, 1200-2000 তেনেকে।
0: আজৰি টাইম পালে কাপোৰ বব?
1: কাপোৰ বওঁ,
0: আৰু
1: একো কামত পেলাব নোৱাৰে।
0: এতিয়া কঠীয়া কেতিয়া পাৰিব লাগিব, কি কঠীয়া কেতিয়া সিঁচিব লাগিব?
1: কঠীয়া পেলোৱা এতিয়া ছিজনটো হৈ গ'ল। এতিয়া আইজুঙৰ কঠীয়া পেলাব লাগিব, ৰঞ্জিতৰ কঠীয়া পেলাব লাগিব, খালি ধানৰ কঠীয়া পেলাব লাগিব।
0: এতিয়া যে এই কঠীয়া পেলাব লাগিব, মাটি ৰুব লাগিব, মানুহজনক চাগে আপুনিহে কৈ থাকে?
1: নাই নাই, ক'ব নালাগে, বুঢ়াই নাযায়, মানে ল'ৰাহে যায়, মানুহ লগাই দিওঁ।
0: আৰু এইটো সময়ত চাগে খেতিলৈ নগ'লে, মাটি নুৰুলে মনটো বেয়া লাগে?
1: মনটো খেতি ছিজন, আকৌ নিজৰ নহ'লেও লোকৰ কৰিবলৈও দিওঁ আৰু, সহায় কৰিবলৈ,
0: সহায় কৰি দিয়া,
1: সহায় কৰিবলৈ যাওঁ।
0: লোকৰ তাত কৰিলে এটকা এটা পোৱাও যায়?
1: নাই, পইচা নলওঁ, সময় মানে টাইমটো পাছ কৰোঁগৈ, কৰি থকা মানুহ যে অভ্যাস,
0: শিক্ষা
1: কৰি থকা মানুহ মানে মনটো গৈ থাকে, কেনেকে যাওঁ, অকমান ৰুমগৈ, সহায় কৰোঁগৈ,
0: সহায়
1: কৰোঁ, তেনেকে যাওঁ।
0: সকলোখিনি কামেই কৰে আৰু নামে গুণে সকলোতে পাকৈত
1: নাম, বিয়া নামত ঠিক আছে।
0: নামঘৰত
1: মানে যাওঁ, মানে এখন টেকিয়া ঘৰৰ কামৰ পৰাই মানে ছুটি নাপাওঁ, যে ঘৰত হাঁহ আছে, মুৰ্গী আছে, ব্ৰইলাৰ আছে, ছাগলী আছে, গৰু আছে, সিহঁতৰ জেমেলা মাৰি থাকোঁ। আকৌ মানুহৰ পৰাও জেমেলা মাৰিব লাগে, মানুহ ছয় সাতটা, গম পাইছ নে নাই,
0: গৰু ছাগলী
1: ততৰ মাৰিব লাগে, ব্ৰইলাৰ দানা দিবই লাগিব, মুৰ্গীকেইটা দানা দিবই লাগিব, হাঁহকেইটা পুখুৰীত এৰি দি অকণ চৰাব লাগিব, কিমান জেমেলা, ছাগলী পাত কাটিব লাগিব।
0: আপুনি ইমান কাম কৰে, আজৰি সময় ৰন্ধা বঢ়া খোৱা বোৱা,
1: ভাতো বনাই থাকিম, কামো কৰি থাকিম, এইপিনে ভাতো হ'ব, কামো হ'ব।
0: ভাত বনাই ৰান্ধি থাকিলেতো বহি থাকিব নালাগে,
1: বহি থাকিব নালাগে, জুইতে বনাওঁ, গেছতো নবহাওঁ, গম পাইছ নাই, এইপিনে চাউলৰ পানী সমানে বহাই দিলোঁ, দি লাগি গ'লোঁ বেলেগ কামত, ভাতটো হ'ল, নমাই দিলোঁ, দালিটো বহাই দিলোঁ, দালিটো হ'ল, আকৌ নমাই থবলৈ চব্জিটো ভাজিটো বনালোঁ।
0: আৰু আমি আপোনাৰ পৰা গম পাইছিলোঁ আপুনি ঘিউ ঘৰতে বনায়, কওকচোন কেনেকৈ?
1: ঘিউটো মানে গাখীৰৰ খৰটো উতলাম, অকণো গাখীৰ নোহোৱাকৈ টুকি থৈ দিম গিলাচত, আইনা গিলাচত টুকি থৈ পেলাই 3-4 দিন থোৱাৰ পিছত কেৰাহীটো গৰম কৰিলোঁ, গৰম কৰি খৰখিনি দি দিলোঁ, দি ভাজোঁতে ভাজোঁতে ভাজোঁতে বিৰিকি বিৰিকি বিৰিকি বিৰিকি ঘিউটো ওলাই থাকিব নহয়, বাতি এটাত টুকি যাম, টুকি পেলাই থৈ দিম, গম পাইছ নে নাই। আকৌ মাখনটো কৰিবলৈ হ'লে গাখীৰটো মানে খুব মাৰিব লাগিব, খুব মাৰিব লাগিব, হাতৰ ধূপ উঠি যায়, ঘুটনি মাৰিব লাগিব, মাৰোঁতে মাৰোঁতে মাৰোঁতে মাৰোঁতে তেতিয়া তচ এটা থপা নিচিনা ওলাই যাবগৈ, তেতিয়া সেইটো টুকি দিম চাকনিয়ে, টুকি দিলে মাখনটো ওলাই গ'ল, তেতিয়া মৈ পানীটো থাকি গ'ল, গম পাইছ নে নাই।
0: এক লিটাৰ কিমান ওলাব মাখন?
1: এই এক লিটাৰত বেছি নোলায়, এপোৱামান ওলায়, তাৰমানে ভাল পূৰা ডাঠ গাখীৰ হ'লেতো আধা কেজিমানেই ওলায়, এনেই অলপ
0: বহুত গৰম কৰিব লাগিব,
1: বহুত গৰম কৰিব লাগিব, মাখনটোও বেলেগ হ'ল, ঘিউটোও বেলেগ হ'ল, সেইটোকে আকৌ পকালে ঘিউ হ'বগৈ।
0: আমি বজাৰৰ পৰা কিনাতকৈ ঘৰতে যদি ঘিউ বনাব পাৰোঁ,
1: মইতো বনাওঁৱে ঘৰত,
0: এনে গৰু গাখীৰৰ খৰটো টুকি থ'ব লাগে,
1: টুকি থ'ব লাগে, মানে এটো পাওঁ গাখীৰ নোহোৱাকৈ টুকি থ'ব লাগে চিচা বৈয়ামত বা গিলাচত, 3-4 দিন জমা কৰাৰ পিছত বনাব,
0: যদি হয় তেতিয়াহ'লে কিমান ঘিউ ওলাব?
1: পঞ্চাশ গ্রামমান ওলাব নেকি এগিলাচত
0: চিচা
1: গিলাচ যায় না সেইটো গিলাচত পঞ্চাশ গ্রাম এটা পঞ্চাশ গ্রাম মান নহব জানো সেইখিনি সেই চিচা গিলাচতে এগিলাচে
0: চাকি
1: বন্তি দিব লাগিব চাকি বন্তি দিয়াটো বেলেগে থব লাগিব খোৱাটো বেলেগে থব লাগিব
0: এই যে আপুনি ইমানখিনি ঘিউ মৌ ঘিউ মাখন বনাব পাৰে আপুনি কাৰোবাক শিকাইছে নে বাৰু
1: কাৰোবাক শিকাইছো মানে ঘৰ বোৱাৰী নিশা শিকাইছো
0: বা গাঁৱত থাকে সকলোৱে জানে
1: জানে জানে জানে কাৰোবাৰ কেতিয়াবা দৰকাৰ হ'লে ঘিউ অকণ লৈ দৰকাৰ হ'লে লৈ যায়হি দি দিওঁ চলক চবে চলক এতিয়া মই ঘৰত আধা লিটাৰমান বনাই থৈ আহিছোঁ জাৰ্চি গাই আছে যে গাখীৰটো গৰম কৰোঁ সৰটো উলিয়াই থওঁ আৰু
0: ইমান পৰে আজিৰ আমৈ নিৰ্মলা দেৱীৰ সৈতে হোৱা কথা বতৰা শুনিলে আহক এইখিনিতে আমি এটি গীত শুনো শিল্পী জিনা ৰাজকুমাৰী গোস্বামী।

নমস্কাৰ, মই ডক্টৰ অপৰূপা বৰগোহাঁই, নগাঁও পশুপালন আৰু পশু চিকিৎসা বিভাগত কৰ্মৰত। আজি মই জীৱ জন্তুৰ প্ৰতি দয়া আৰু মানৱতা এই বিষয়ে কিছু তথ্য দাঙি ধৰিব বিচাৰিছোঁ। নিৰীহ জীৱ জন্তুৰ প্ৰতি দয়া আৰু মৰম প্ৰদৰ্শন কৰাই মানৱতাৰ আটাইতকৈ ডাঙৰ পৰিচয়। জীৱ জন্তুৰ প্ৰতি দয়া আৰু মানৱতা সকলো নাগৰিকৰে মৌলিক নৈতিক কৰ্তব্য। পৃথিৱীত মানুহৰ দৰে পশু পক্ষীও একোটা জীৱ। সকলোৰে সুখ দুখ ভয় আৰু পোৱাৰ অনুভূতি আছে। মানৱীয়তাৰ মূল মন্ত্ৰই হৈছে সকলো জীৱৰ প্ৰতি সহানুভূতিশীল হোৱা। পশু পক্ষীৰ প্ৰতি মৰম আৰু দায়বদ্ধতা গঢ়ি তোলাটো কেৱল তেওঁলোকৰ বাবেই নহয়, আমাৰ নিজৰ মানসিক বিকাশৰ বাবেও অতি প্ৰয়োজনীয়। সহানুভূতি কিয় প্ৰয়োজন? প্ৰকৃতিৰ ভাৰসাম্য অৰ্থাৎ ইক'লজিকেল বেলেন্স ৰক্ষা। পশু পক্ষী আমাৰ পৰিৱেশৰ তন্ত্ৰৰ একোটা অপৰিহাৰ্য অংশ। তেওঁলোকৰ অবিহনে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা অসম্ভৱ। মানৱীয় গুণৰ বিকাশ। যিসকলে জীৱ জন্তুৰ প্ৰতি সহানুভূতিশীল হয় তেওঁলোকৰ মনত আনৰ দুখ বুজি পোৱাৰ ক্ষমতা বেছি থাকে। ই আমাক এজন ভাল মানুহ আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলে। নিৰপৰাধ জীৱৰ মাত। পশু পক্ষীয়ে নিজৰ কষ্ট বা ভোকৰ কথা মানুহৰ দৰে ভাষাৰ প্ৰকাশ কৰিব নোৱাৰে, সেয়েহে তেওঁলোকৰ সুৰক্ষা আৰু অধিকাৰৰ প্ৰতি সচেতন হোৱাটো মানৱ জাতিৰ পৰম কৰ্তব্য। আহক জানো আমি কেনেদৰে সহানুভূতি প্ৰকাশ কৰিব পাৰোঁ। আশ্ৰয় আৰু খাদ্য প্ৰদান। জীৱ জন্তুৰ প্ৰতি দয়া আটাইতকৈ সহজ উপায় হ'ল ভোকত থকা জীৱক খাদ্য আৰু পানী দিয়া। গ্ৰীষ্মকালত বাৰাণ্ডাত বা পদূলিত পানীৰ পাত্ৰ ৰাখিব পাৰে। ধুমুহা বৰষুণ বা প্ৰচণ্ড শীতৰ সময়ত ঘৰৰ বাহিৰৰ জীৱ জন্তু বা পথৰ কুকুৰ আদিৰ আশ্ৰয় বা সুৰক্ষিত ঠাই দিব পাৰে। নিৰ্যাতন বন্ধ কৰা। কোনো জীৱক অকাৰণে আঘাত কৰা, শিলগুটি নিক্ষেপ কৰা বা মানসিকভাৱে হাৰাশাস্তি কৰা এক গৰিহণাযোগ্য অপৰাধ। চিকিৎসা সেৱা। কোনো জীৱ জন্তু ৰোগাক্ৰান্ত বা আঘাতপ্ৰাপ্ত হ'লে তেওঁলোকক চিকিৎসকৰ কাষলৈ নি চিকিৎসা প্ৰদান কৰাটো আমাৰ দায়িত্ব। ঘৰত পোহা জন্তুৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় টীকাকৰণ কৰাব লাগে। শিশুসকলক শিক্ষা প্ৰদান। শিশুসকলক সৰুৰে পৰা জীৱ জন্তুৰ প্ৰতি মৰম কৰিবলৈ শিকাব লাগে। ই তেওঁলোকক অধিক দায়িত্বশীল আৰু সংবেদনশীল কৰি তোলে। কিনাৰ পৰিৱৰ্তে তুলি লওক, এডপ্ট ইনষ্টেড অৱ শ্বপ। ঘৰৰ পোহনীয়া জন্তু আনিবলৈ মন থাকিলে নতুবা বিপদত পৰা জন্তুক উদ্ধাৰ কৰিবলৈ পশু আশ্ৰয়গৃহৰ পৰা তুলি ল'ব লাগে। শেষত, প্ৰাচীন কালৰ পৰা অসমীয়া সমাজ আৰু শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ নৱবৈষ্ণৱ ধৰ্মত জীৱ হত্যা বা জীৱৰ প্ৰতি হিংসা নকৰিবলৈ এক গভীৰ বাৰ্তা প্ৰদান কৰা হৈছে। জীৱৰ প্ৰতি কৰা দয়া আৰু সহানুভূতিয়েই হৈছে প্ৰকৃত মানৱতা। সেয়ে আহক আমি সকলোৱে মিলি পশু পক্ষীৰ বাবে এই পৃথিৱীখন বাসযোগ্য কৰি তোলো। ধন্যবাদ।

নমস্কাৰ, মোৰ নাম শ্ৰী ইন্দুমণি বৰা। মোৰ ঘৰ কলিয়াবৰ গাঁও গাড়ীকুৰি। মোৰ দৰা এজন আছে। মই ঘৰত গৰু ছাগলী পোহাৰ লগতে গাঁৱতে থাকি খেতি বাতি কৰি গাঁৱৰ পৰিৱেশ বৰ ধুনীয়া, বৰ মনোমোহা। সকলো মানুহ তাত মানে মোহিত হয় আৰু খেতি বাতি কৰি আমি বহুত ভাল পাওঁ, খেতিৰ লগত জড়িত হৈ বহুত ভাল পাওঁ। আহাৰ শাওন মহীয়া আমাৰ বোকা পানীয়ে আমাৰ প্ৰিয়। আমি খেতি বাতিৰ লগত জড়িত হৈ ভাল পাওঁ আৰু খেতি বাতিৰ লগতো জড়িত, মোৰ মানুহজনো খেতি বাতিৰ লগতে জড়িত থাকে। তথাপিও তাৰ মাজতে সময় উলিয়াই প্ৰতি বহাগ মাহে মাহে প্ৰতিখন মঞ্চতে, কলিয়াবৰ য'ত আৰম্ভ হয় প্ৰতিখন মঞ্চতে গৈ পেলাই হুঁচৰি গাওঁ, বিহু গাওঁ, কেইবাবাৰো পুৰস্কৃতও হৈছোঁ। এই সুযোগতে মই আপোনালোকক এফাকি বিহু গাই শুনাইছোঁ। ও ডালিম দি মোৰো বোৱাৰী।

0: আমৈসকল, এই বাৰিষা কালত জাপানিজ এনকেফেলাইটিছ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কি ব্যৱস্থা ল'ব পাৰোঁ জানো আহকচোন। জাপানিজ এনকেফেলাইটিছ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ জ্বৰ আৰু কিউলেক্স মহৰ এটি প্ৰজাতিয়ে এই ৰোগ বিয়পায়। প্ৰাকৃতিকভাৱে এই ভাইৰাছ গাহৰি, বগলী, কণামুচৰি জাতীয় প্ৰাণীৰ দেহত থাকে আৰু এই মহে গাহৰি, বগলী, কণামুচৰি আদিক কামুৰি মানুহক কামুৰিলে মানুহজনো এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়। অতিপাত জ্বৰ, মূৰৰ বিষ, অস্থিৰতা, মূৰ্ছা যোৱা, অচেতন আদি জাপানিজ এনকেফেলাইটিছৰ লক্ষণ। এনে ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে তৎক্ষণাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাওক। ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক। ঔষধযুক্ত আঁঠুৱা অধিক সুফলদায়ক। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ পৰা আঁতৰত ৰাখক। বাহিৰত কাম কৰোঁতে দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি লওক। আমৈসকল, সন্ধিয়া সময়ত ঘৰৰ ভিতৰত ধূপ ধূনা দিয়ক। নিমপাত ব্যৱহাৰ কৰি বাহিৰত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিলে মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি। ঘৰৰ ওচৰৰ অনাৱশ্যকীয় নলা নৰ্দমাবোৰ পুতি পেলোৱাৰ লগতে বুৱতী নলা নৰ্দমাবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। জাপানিজ এনকেফেলাইটিছৰ লক্ষণবোৰ দেখা দিলে চিকিৎসালয়ৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ গৈ সময় নষ্ট নকৰিব। আঁঠুৱা নোলোৱাকৈ কেতিয়াও নুশুব। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ লগত বা ওচৰত নাৰাখিব। খালী গাৰে কেতিয়াও নাথাকিব। সন্ধিয়া সময়ত ঘৰত ধূপ ধূনা নিদিয়াকৈ নাথাকিব। ঘৰৰ ওচৰৰ নলা নৰ্দমা আদি বন্ধ হৈ থাকিব নিদিব। আমৈসকল, আপোনালোকৰ এনে সমস্যাই দেখা দিলে ওচৰৰ আশাগৰাকীৰ লগত যোগাযোগ কৰিব।
1: আজিৰ আমৈ অনুষ্ঠান ইমানতেই সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই দিছে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডঃ জলি বৰঠাকুৰে। আজি শুনা এই পাঠৰ দ্বিতীয় খণ্ড। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ ভাৰতীয় গণতন্ত্ৰ পাঠটি আজি আমি আলোচনা কৰিবলৈ লৈছো। যোৱাটো সপ্তাহত আমি এই পাঠৰ প্ৰথম খণ্ড আলোচনা কৰিছিলো, আজি আমি দ্বিতীয় খণ্ড আলোচনা কৰিম। তোমালোকে কিতাপখন চাই যাবা আৰু লগতে এখন বহী আৰু কলম এটা লৈ দৰকাৰী কথাবিলাক টুকি যাবা। 1957 চনৰ পৰা 1947 চনলৈকে প্ৰায় দুটা শতিকা ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগেই এখন বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে পৰিগণিত হয়। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ বাবে উপযুক্ত পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে ভাৰতলৈ পঠিয়াইছিল। কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। স্বাধীনতাৰ পাছৰে পৰা 1950 চনৰ 25 জানুৱাৰীলৈকে এইছোৱা সময়ত ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ আইন অনুসৰি পৰিচালিত হৈছিল। আমি এতিয়া মূল বিষয়লৈ আহিব খুজিছো। মূল বিষয়কেইটা তিনিটা ভাগত ভাগ কৰা হৈছে: সংবিধানৰ আদৰ্শ, ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, আৰু তৃতীয়তে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। আমি যোৱাটো পাঠত সংবিধানৰ আদৰ্শ সম্পৰ্কে আলোচনা কৰিছিলো। আজি আমি ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাৰ আগতে আমি জানিব লাগিব যুক্তৰাষ্ট্ৰনো কি। যুক্তৰাষ্ট্ৰৰ ইংৰাজী শব্দ ফেডাৰেশ্যন এটা লেটিন শব্দ ফেডাছৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল চুক্তি বা সন্ধি। অৰ্থাৎ যুক্তৰাষ্ট্ৰ হ'ল চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকাত, সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি জনা যায়। ভাৰতীয় সংবিধানৰ প্ৰথম অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন অৱ ষ্টেটছ বুলি উল্লেখ কৰিছে। ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰ আৰু একাত্মক দুই ধৰণৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। প্ৰথমতে আমি দুই ধৰণৰ বৈশিষ্ট্যসমূহ আলোচনা কৰি ল'লেই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় প্ৰকৃতি সম্পৰ্কে ধাৰণা কৰি ল'ব পাৰিম। এতিয়া যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ এনেধৰণৰ: প্ৰথমে, দ্বৈত চৰকাৰৰ ব্যৱস্থা। দুই ধৰণৰ চৰকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্য। ভাৰততো কেন্দ্ৰীয় আৰু ৰাজ্যিক দুই ধৰণৰ চৰকাৰ আছে। ভাৰতত বৰ্তমান এখন কেন্দ্ৰীয় চৰকাৰ আৰু 28খন ৰাজ্যিক চৰকাৰ আছে। দ্বিতীয়তে, ক্ষমতাৰ বিভাজন। ক্ষমতাৰ বিভাজনো যুক্তৰাষ্ট্ৰৰ অন্যতম বৈশিষ্ট্য। ভাৰতীয় সংবিধানে 3খন তালিকাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰিছে। তালিকা 3খন হৈছে কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা। কেন্দ্ৰীয় তালিকাত 98টা বিষয়, ৰাজ্যিক তালিকাত 61টা, পূৰ্বতে 66টা, আৰু উমৈহতীয়া তালিকাত 52টা, পূৰ্বতে 47টা বিষয় আছে। উমৈহতীয়া তালিকাৰ বিষয়ত কেন্দ্ৰ বা ৰাজ্যই আইন প্ৰণয়ন কৰিব পাৰে। তৃতীয়তে, লিখিত আৰু দৃঢ় সংবিধান। ভাৰতীয় সংবিধানখন এখন লিখিত সংবিধান, কিয়নো যুক্তৰাষ্ট্ৰৰ সংবিধান লিখিত হ'ব লাগে। আৰম্ভণিতে সংবিধানত 395টা, বৰ্তমান 404টা অনুচ্ছেদ, 9টা
বৰ্তমান 12টা অনুসূচী আছে। আমাৰ সংবিধানৰ কিছুমান দফা সংশোধন কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়। সেইবাবে আমাৰ দেশৰ সংবিধানখন আংশিকভাৱে দৃঢ় আৰু আংশিকভাৱে নমনীয় বুলি কোৱা হয়। চতুৰ্থতে সংবিধানৰ সৰ্বোচ্চতা। যুক্তৰাষ্ট্ৰত সংবিধানখন সৰ্বোচ্চ আইন বুলি স্বীকৃতি দিয়া হয়, যিটো ব্যৱস্থা আমাৰ দেশতো আছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সংবিধানৰ বিধি অনুসৰি আইন প্ৰণয়ন কৰে আৰু সংবিধানৰ বহিৰ্ভূত হলে উচ্চতম ন্যায়ালয়ে তেনে আইনক বাতিল কৰিব পাৰে। ইয়াৰ পিছত দ্বি সদনযুক্ত বিধানমণ্ডল। ভাৰতীয় সংবিধানৰ আইনসভা দ্বি সদনযুক্ত, উচ্চ সদন ৰাজ্যসভা, নিম্ন সদন লোকসভা। ৰাজ্যসভাই অংগৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত এককেন্দ্ৰিক বৈশিষ্ট্যসমূহ এনেধৰণৰ। একক সংবিধান। ভাৰতবৰ্ষত ৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা কৰা নাই। কেন্দ্ৰ আৰু ৰাজ্যই একেখন সংবিধানৰ পৰাই ক্ষমতা আহৰণ কৰে। একক নাগৰিকত্ব। এই ব্যৱস্থাৰ যোগেদি ভাৰতত সকলো জনসাধাৰণেই ভাৰতীয় নাগৰিক। ভাৰতত ৰাজ্যসমূহৰ নাগৰিকত্ব প্ৰদান কৰা নাই যদিও যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব থাকিব লাগে। তৃতীয়তে ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া ব্যৱস্থাটো একাত্মক চৰকাৰৰহে।

অর্থাৎ তৃতীয়টো বিষয়বস্তু হৈছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। এই সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব সংসদীয় গণতন্ত্ৰনো কি। সংসদীয় গণতন্ত্ৰ হৈছে এটা শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ হাতত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত এনে সন্থাক কংগ্ৰেছ আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ অৰ্থাৎ পাৰ্লিয়ামেণ্ট নামেৰে জনা যায়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত, ৰাজ্যসভা আৰু লোকসভা। এই দুখন সদনৰ লগতে ৰাষ্ট্ৰপতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সংসদীয় গণতন্ত্ৰ বুলি কোৱা হয়। আমি ইতিমধ্যে উল্লেখ কৰিছো যে ভাৰতবৰ্ষই সংসদীয় পদ্ধতি ইংলেণ্ডৰ সংবিধানৰ পৰা অনুসৰণ কৰিছে। অৱশ্যে 1935 চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। তথাপিতো এটা কথা উনুকিয়াব লাগিব যে ইংলেণ্ডৰ অনুকৰণত হুবহু সংসদীয় পদ্ধতি ভাৰতত প্ৰয়োগ কৰা হোৱা নাই। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা এনেধৰণৰ। ভাৰতৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। দ্বিতীয়তে আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ ৰাষ্ট্ৰপতিজন বংশানুক্ৰমিক নহয়, তেওঁক জনগণৰ দ্বাৰা নিৰ্বাচন কৰা হয়। ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিক। বংশানুক্ৰমিক মানে প্ৰজন্মৰ পাছত প্ৰজন্ম অৰ্থাৎ ককাকৰ পাছত দেউতাক আৰু দেউতাকৰ পাছত পুতেকে ক্ষমতা পোৱাটোকে বুজায়। তৃতীয়তে ভাৰতৰ উচ্চ সদন ৰাজ্যসভা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লৰ্ডছৰ দৰে গঠন আৰু ক্ষমতাত একে নহয়। চতুৰ্থতে ইংলেণ্ডত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতৰ সংসদখন ইমান শক্তিশালী নহয়। মুঠতে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰই আমাৰ দেশখনক বিশ্বৰ এখন মৰ্যাদাসম্পন্ন সংসদীয় গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে। এতিয়া পাঠটিৰ পৰা জানিবলগীয়া কথাসমূহ আলোচনা কৰি লওঁচোন আহা। ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলৱৎ কৰা হয়। ভাৰতবৰ্ষক ৰাজ্যসমূহৰ সংঘ বুলি প্ৰথম অনুচ্ছেদত উল্লেখ কৰা হৈছে। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। কেবিনেট মিছনত ইংলেণ্ডৰ 3 জন কেবিনেট মন্ত্ৰী আছিল। 1946 চনৰ 9 ডিচেম্বৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল। প্ৰথমখন বৈঠকত ডঃ সচিদানন্দ সিনহাই সভাপতিত্ব কৰিছিল। সংবিধান ৰচনা কৰিবৰ বাবে মুঠ 11খন বৈঠক বহিছিল। 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰা হৈছিল। খচৰা কমিটিৰ সদস্যৰ সংখ্যা আছিল 7 জন। ডঃ বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিৰ অধ্যক্ষ। খচৰা কমিটিৰ সদস্যসকল আছিল ডঃ বি আৰ আম্বেদকাৰ, এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, ছৈয়দ মহম্মদ সাদুল্লা, এন মাধৱ ৰাও আৰু ডি পি খৈতান। সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য শব্দকেইটা 1976 চনৰ সংশোধনীৰ দ্বাৰা সংযোজন কৰা হয়। 1976 চনৰ সংবিধান সংশোধনীক 42তম সংশোধনী বুলি জনা যায়। সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য এই শব্দকেইটা প্ৰস্তাৱনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শব্দ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই, তাৰ পৰিৱৰ্তে প্ৰথম অনুচ্ছেদত ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অৱ ষ্টেটছ বুলি কৈছে। ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰ আৰু একাত্মক চৰকাৰৰ দুয়োবিধ বৈশিষ্ট্য থকাৰ বাবেই ভাৰতবৰ্ষক অৰ্ধ

যুক্তরাষ্ট্র বুলি কোৱা হয়। ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণা ইংলেণ্ডৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে। এতিয়া আমি পাঠৰ পৰা কেইটামান অতি চমু উত্তৰৰ প্ৰশ্ন আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল? উত্তৰ, শ্ৰমিক দল। প্ৰশ্ন, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ, 1946 চনৰ মাৰ্চ মাহত। প্ৰশ্ন, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ, ডক্টৰ সচিদানন্দ সিনহা। প্ৰশ্ন, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? উত্তৰ, আমেৰিকাক। এতিয়া কেইটামান চমু উত্তৰৰ প্ৰশ্ন লোৱা। প্ৰশ্ন, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল? উত্তৰ, পৰিস্থিতি অধ্যয়নৰ বাবে ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। প্ৰশ্ন, সাৰ্বভৌম মানে কি বুজা? উত্তৰ, সৰ্বোচ্চ ক্ষমতা। ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় গণতন্ত্ৰ পাঠটিৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। তোমালোকে পাঠটি খৰচি মাৰি পঢ়িবা। পাঠটো ভালদৰে পঢ়িলে যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকে সহজে কৰিব পাৰিবা। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডৰ ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক পাঠটি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই দিলে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ জলি বৰঠাকুৰে। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহুত এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, পৰহিলৈ ৰাজ্যৰ 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু কাছাৰ আৰক্ষীৰ পৃথক পৃথক অভিযানত 2জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ। এতিয়া শুনক বিতং বাতৰি। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতি মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডঃ নোমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কেইচি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিক্স, ছেমি কণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ'বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীল লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ'ব লগা জিলাখনৰ পি এম শ্ৰী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশ অনুসৰি এই পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ফটোগ্ৰাফী আৰু ভিডিঅগ্ৰাফী কৰাত বাধা আৰোপ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্যমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি মটৰচাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীতল কুমাৰ এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। বজালী জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্প গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক মাদক দ্ৰব্য অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনা আজি শিৱসাগৰ আৰক্ষীয়ে প্ৰায় 13 কোটি টকা মূল্যৰ ভাং আৰু অবৈধ বিদেশী চিগাৰেট জিলাখনৰ ৰজাবাৰীস্থিত চুকাফা চিকিৎসালয়ৰ চৌহদত নষ্ট কৰে। জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আবকাৰী বিভাগৰ সহযোগত আয়োজিত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পাপৰি চেতিয়া উপস্থিত থাকি যুৱ সমাজক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। ওদালগুৰি জিলাতো আজি জিলা প্ৰশাসনে 2023 চনৰ মে মাহৰ পৰা 2025 চনলৈকে জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই জব্দ কৰা প্ৰায় 65 কোটি টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। কাছাৰ আৰক্ষীয়ে আজি এই দিৱস উপলক্ষে শিলচৰ চহৰত এটা সজাগতা শোভাযাত্ৰা উলিয়ায়। নিচামুক্তি ভাৰত অভিযানৰ লগত সংগতি ৰাখি মাজুলী আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ সহযোগত আজি উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়া, নতুন বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ ৰায়, মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ বিষয়ববীয়াসকলে মাদক দ্ৰব্য নিবাৰণ আৰু ইয়াৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে ভাষণ আগবঢ়ায়।
2: মাজুলী জিলা প্ৰশাসনৰ তৰফৰ পৰা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এডিচনেল এছ পি বাইদেউ আমাৰ মাজত উপস্থিত আছে আৰু আজি এই অনুষ্ঠানটোত আমাৰ ছাত্ৰ ছাত্ৰীসকল 100% উপকৃত হৈছে বুলি আমি ক'ম। আৰু তেওঁলোক যে আমাৰ এই অঞ্চললৈ আহিছে নয়াবজাৰ অঞ্চলত বিশেষ ধৰণে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে বা হৈ আহিছে, সেই সকলোখিনি ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকে অতি সুন্দৰকৈ নিজৰ জীৱনৰ অভিজ্ঞতা বা তেওঁলোকক নিজৰ সন্তানৰ নিচিনাকৈ বিভিন্ন ধৰণৰ উপদেশমূলক বক্তব্য ৰাখিলে, তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰিছে। ড্ৰাগছ যে এক মহামাৰী আৰু ই যে আমাৰ ছাত্ৰ জীৱনক, আমাৰ যুৱ প্ৰজন্মক যে ই গ্ৰাস কৰি আহিছে বা আহিব, সেই কথাটোৰ ওপৰত তেওঁলোকে অতি সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক সচেতন কৰিছে, সজাগ কৰিছে। আমি মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো আজি এণ্টি নাৰ্কটিক্স এণ্ড ড্ৰাগছ চেল এন এছ এছ ইউনিট আৰু উত্তৰ লখিমপুৰ মাই ভাৰত কেন্দ্ৰৰ উদ্যোগত উদয়ন যুৱ সংঘৰ সহযোগত এই দিৱস পালন কৰা হয়। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ষষ্ঠ প্ৰস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰত প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচী চৰাইদেউ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে এইদৰে কয়।
3: অলৰেডি আপুনি সকলো জানে আমাৰ 5টা অলৰেডি কেম্পেইন হৈ গৈছে, আমাৰ শিবিৰ হৈ গৈছে। জাষ্ট এতিয়া আমাৰ লাষ্ট শিবিৰ আমি আজি পাতিছোঁ লাগোৱামে, আৰু লগে লগে আজি আমাৰ ইণ্টাৰনেশ্যনেল এণ্টি ড্ৰাগছ ডে আছে। চ' এইটো কাৰণে আমাৰ নিচামুক্ত ভাৰত যিখিনি আমাৰ অভিযান চলি আছে এইটো আমি কম্বাইন কৰি পেলাই আজি ইয়াত অগ্নিবীৰ কেম্পেইনিং বি আমি ষ্টাৰ্ট মতলব আমি স্প্ৰেড কৰি আছোঁ। আৰু যিখিনি আমাৰ মূল মন্ত্ৰ আছিলে কি নিচামুক্ত ভাৰত হ'ব লাগে, আমাৰ যিখিনি আমাৰ চৰাইদেউ আমি শুনি থাকোঁ কি ড্ৰাগছ কথা চলি আছে, এইটো আমাৰ একদম জিৰ' হ'ব লাগে। এইটো কাৰণে আমি ইউথক টাৰ্গেট কৰি পেলাই এইটো অগ্নিবীৰ ট্ৰেইনিং দি ইয়াত
1: কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ আৰক্ষীয়ে আজি পৃথক পৃথক অভিযানত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। প্ৰয়োজনীয় অৰ্হতা অবিহনে চিকিৎসা সেৱা চলাই থকাৰ অভিযোগত আৰক্ষীয়ে সোণাইৰ কচুদৰম থানাৰ অন্তৰ্গত বনতাৰাপুৰ অঞ্চলৰ পৰা বিশ্বজিৎ সিংহক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত ভুৱা চিকিৎসা সেৱা আগবঢ়াই থকাৰ অভিযোগত শিলচৰৰ তাৰাপুৰ ৰায়গড় মণিপুৰ বস্তি অঞ্চলৰ পৰা বিক্ৰান্ত সিঙক গ্ৰেপ্তাৰ কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি দুটামান আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটী থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, পৰহিলৈ ৰাজ্য 12খন জিলাত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু কাছাৰ আৰক্ষীৰ পৃথক পৃথক অভিযানত 2জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
4: এফএম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষকবাণী অনুষ্ঠানটি।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে সংমিশ্ৰিত মীন পালন। এই সম্পৰ্কে হোৱা এটি আলোচনা আলোচনাটিত ভাগ লৈছে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱীয়ে। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱীক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে সংমিশ্ৰিত মীন পালন। এই সম্পৰ্কে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সংমিশ্ৰিত মীন পালন বুলি ক'লে আমি কি বুজি পাওঁ?
1: হয়, ধন্যবাদ। আৰু মই এই মাধ্যমৰ যোগেদি মই সমূহ শ্ৰোতালৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই নমস্কাৰ জনাইছোঁ। সংমিশ্ৰিত মীন পালন হৈছে আপোনাৰ এটা পুখুৰীতে যেতিয়া বহু প্ৰজাতিৰ মাছ বিভিন্ন খাদ্যাভাস আৰু আৱাসস্থানৰ ভিন্নতা অনুসৰি একেলগে পালন কৰা হয় তাকে সংমিশ্ৰিত মীন পালন বুলি কোৱা হয়। এই সংমিশ্ৰিত মীন পালনত সাধাৰণতে কি হয়, এটা পুখুৰীৰ পানী তৰপৰ পৰা তলিভাগলৈ তিনিটা স্তৰত পোৱা যায়, ঊৰ্ধস্তৰ, মধ্যস্তৰ আৰু নিম্নস্তৰ। আৰু প্ৰতিটো স্তৰতে পোৱা প্ৰাকৃতিক খাদ্যসমূহ বেলেগ বেলেগ ধৰণৰ হয়। গতিকে এই পদ্ধতিত মাছ পালন কৰিলে বিভিন্ন প্ৰজাতিৰ মাছে নিজৰ খাদ্যাভাসৰ অনুসৰি বিভিন্ন স্তৰত বাস কৰি প্ৰাকৃতিক খাদ্যৰ যথাসম্ভৱ ব্যৱহাৰ কৰি অধিক উৎপাদন বৃদ্ধি হোৱাত সহায় কৰে। এই সংমিশ্ৰিত মীন পালন বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে ক'বলৈ গ'লে চিলভাৰ কাৰ্প মাছে সদায় পানীৰ ঊৰ্ধস্তৰত থাকে আৰু ই উদ্ভিদ প্লাৱক ভক্ষণ কৰে। লগতে বাহু মাছো কিন্তু পানীৰ ঊৰ্ধস্তৰতে পোৱা যায়, কিন্তু বাহু মাছৰ খাদ্যভাসটো বেলেগ হয়, ই প্ৰাণী প্লাৱক খাদ্যবিধ খাই পেলাই জীয়াই থাকে। ঠিক তেনেধৰণে ৰৌ মাছটো সদায় পানীৰ মধ্যস্তৰত পোৱা যায় আৰু ৰৌ মাছে প্ৰাণী প্লাৱকৰ লগতে ক্ষুদ্ৰ পচা উদ্ভিদৰ টুকুৰা, শেলাই আদি খাই পেলাই জীয়াই থাকে। আৰু গ্ৰাছ কাৰ্প মাছে সদায় পানীৰ ঊৰ্ধ আৰু মধ্য দুয়োটা স্তৰতে পোৱা যায়। বিশেষকৈ ই তৃণভোজী হয় আৰু পানীত থকা অপতৃণ যেনে পুনি, মেটেকা লগতে পুখুৰীৰ পাৰত থকা পাৰৰ পৰা গজি পেলাই পুখুৰীলৈ আগবাঢ়ি অহা প্ৰান্তিক উদ্ভিদবিদ খাই পেলাই জীয়াই থাকে। ঠিক তেনেধৰণে কমন কাৰ্প আৰু মিৰিকা মাছ কিন্তু পানীৰ তলিৰ স্তৰত থাকে আৰু ইহঁতৰ খাদ্যাভাসটো হৈছে আপোনাৰ পুখুৰীৰ তলত জমা হোৱা গেলা পচা জীৱ জন্তুৰ লগতে গেলা পচা উদ্ভিদৰ টুকুৰা লগতে জীৱ জন্তুৰ মলমূত্ৰ। গতিকে সকলোৰে যিহেতু খাদ্যাভাস বেলেগ বেলেগ হয়, গতিকে এই পদ্ধতিৰে কৰা মীন পালনত কোনোবিধ মাছৰ লগতে কোনোবিধ মাছৰ খাদ্যৰ বাবে তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি নহয়, অৰ্থাৎ প্ৰতিযোগিতা নহয়। আৰু অৱশ্যে এটা মাছে আনবিধ মাছক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায়হে কৰে। এতিয়া আহোঁ সংমিশ্ৰিত মীন পালনৰ বাবে যেতিয়া আমি মাছৰ প্ৰজাতি নিৰ্ধাৰণ কৰোঁ, নিৰ্বাচন কৰোঁ, তেতিয়া কেনেধৰণৰ আমি কিছু কথা মনত ৰাখিব লাগে। তাৰে প্ৰথম কথাটি হ'ল যে এই যিবিধ মাছ ছিলেক্ট কৰোঁ সেই মাছৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হ'ব লাগে আৰু মাছবিধে পৰিপূৰক খাদ্য গ্ৰহণ কৰাৰ পিছত অধিক হাৰত দেহ প্ৰটিনলৈ ৰূপান্তৰ কৰিব পাৰিব লাগে। তৃতীয়তে সহজতে বেমাৰে আক্ৰান্ত নোহোৱাৰ উপৰিও পানীৰ ভৌত ৰাসায়নিক গুণাগুণৰ সালসলনি সহ্য কৰিব পৰা হ'ব লাগে। চতুৰ্থতে অধিক ঘনত্বত পালন কৰিব পৰা হ'ব লাগে। পঞ্চমত মাছবিধৰ স্থানীয় চাহিদাৰ লগতে উচ্চ বজাৰ মূল্য সম্পন্ন হ'ব লাগে। আৰু ষষ্ঠতে পোনাবিধ উপযুক্ত সময়ত পাব পৰা হ'ব লাগে। গতিকে সংমিশ্ৰিত মীন পালনত আমি তিনি প্ৰজাতিৰ মাছৰ সংমিশ্ৰণ কৰিব পাৰোঁ, চাৰি প্ৰজাতিৰো কৰিব পাৰোঁ, লগতে ছয় প্ৰজাতিৰ কৰিব পাৰোঁ। তিনি প্ৰজাতিৰ ক্ষেত্ৰত আমাৰ যিখিনি ইণ্ডিয়ান মেজৰ কাৰ্প আছে যেনে ৰৌ, বাহু, মিৰিকা, এই তিনিবিধৰ সংমিশ্ৰণ কৰিব পৰা যায়। বাহু মাছৰ 40% ল'লে ৰৌ মাছ আৰু মিৰিকা মাছ 30% আমি পুখুৰীত এৰিব পাৰোঁ। লগতে ছয় প্ৰজাতিৰ মাছৰ ক্ষেত্ৰত আমি ইণ্ডিয়ান মেজৰ কাৰ্প কেটাৰ লগতে আমি ইণ্ডিয়ান মাইনৰ কাৰ্প, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আৰু কমন কাৰ্পো পুখুৰীত এৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। সংমিশ্ৰিত মীন পালনৰ বাবে পোনপ্ৰথমতে মন কৰিবলগীয়া বিষয়টি হৈছে যে পোনাৰ গুণগত মানদণ্ডৰ হ'ব লাগিব। গুণগত মানদণ্ড অৰ্থাৎ
2: যদি নহয়, গুণগত মানদণ্ড নহয় তেনেহ'লে ভাল নহ'ব খেতিডৰা।
1: হয় হয় হয় নিশ্চয়। আৰু গুণগত মানদণ্ডৰ পুনৰবিধ কেনেধৰণে
2: যেনেদৰে আমি খেতি পথাৰত আমি প্ৰথমতে বীজৰ ওপৰত গুৰুত্ব দিব লাগে,
1: হয় হয় ঠিক তেনেধৰণে মাছৰ গুণগত মানদণ্ডৰ পুনা হ'লেহে আমি উৎপাদন ভাবামতে পাব পাৰোঁ। যদি আমি পুনা বেছিকৈ মজুত কৰোঁ কিন্তু পুনাৰ যদি গুণগত মানদণ্ডৰ নহয় তেতিয়াহ'লে আমি সেইমতে আমি ভাবামতে তাৰ উৎপাদন নাপাওঁ,
2: নাপাম, যাৰ ফলত আমাৰ ক্ষতি হ'ব পাৰে আৰ্থিকভাৱে, নহয় জানো?
1: নিশ্চয়কে। গতিকে পোনা সদায় গাত পাক গাত মানে তেওঁলোকৰ দাগ দোষ থাকিব নালাগে আৰু পোনাৰখিনি পাখি বা পাখিসমূহত ভগা ছিগা হ'ব নালাগে, তেনেধৰণৰ পোনা আমি ল'ব লাগে। পোনাৰ গুণগত মানদণ্ড হোৱাৰ লগতে সংমিশ্ৰিত মীন পালনৰ বাবে মাটিখিনিও গুণগত হ'ব লাগিব। যেনে মাটিখিনি যদি গুণগত মানদণ্ডৰ নহয় তেতিয়া পানীৰ ধাৰণ ক্ষমতা, ইয়াৰ উৎপাদকতা আৰু ভৌত ৰাসায়নিক গুণবোৰ সঠিকমতে নাথাকে। গতিকে মাটিখিনি সদায় লুমি বা বোকা লুমি হোৱাটো উচিত, য'ত পঞ্চকণা বালি আৰু মাটিৰ পঞ্চকণা বালি আৰু লগতে বোকাৰ এটা সংমিশ্ৰণ থাকে, কিয়নো বালিয়া মাটিৰ পানী ধাৰণ ক্ষমতাটো একেবাৰে নাথাকে, তাৰ ফলত পুখুৰীত পানী নৰয়। আৰু পুখুৰী এটাৰ প্ৰস্তুত কৰিবৰ বাবে মাটিডোখৰো আমি চাব লাগিব। মাটিডোখৰ সদায় দ মাটি হ'ব লাগে আৰু কৃষি ক্ষেত্ৰৰ পৰা মানে কৃষি পাম বা পথাৰ বা ফেক্টৰীৰ পৰা দূৰত হ'ব লাগে, যাতে তাৰ পৰা নিৰ্গত হোৱা যি আমি কৃষি ক্ষেত্ৰ

0: বহুত ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ। এই ৰাসায়নিক দ্ৰব্যসমূহ যদি পানীলৈ নিগৰিত হয় তেতিয়া আমাৰ পুখুৰীত শেলাই ধৰণৰ শেলাই বেছি বাঢ়ি যায়, তাৰ ফলত মাছৰ যি প্ৰাকৃতিক খাদ্য আছে সেইসমূহৰ উৎপাদন কমি যায় আৰু অক্সিজেনৰ পৰিমাণ কমে, তাৰ ফলত মাছৰ চাপ সৃষ্টি কৰে।
1: গতিকে সেইবোৰ কথা আমি গুৰুত্ব দিব লাগিব, খেলাই যাতে বেছিকৈ নহয়।
0: এতিয়া হ'লেও পুখুৰীটোৰ মাটিৰ গুণাগুণৰ লগতে মাটিত বিভিন্ন ধৰণৰ পুষ্টিদ্ৰব্যও থাকিব লাগে, যেনে কাৰ্বন, নাইট্ৰজেন, ফছফৰাছ, এইসমূহ থাকিব লাগে। তাৰ ফলতহে সেইসমূহ থাকিলেহে উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক খাদ্যবিধৰ বৃদ্ধি বিকাশ পায়। গতিকে ইয়াৰ লগতে আমি পানীৰ ভৌত ৰাসায়নিক গুণসমূহো, যি অনু মানে ভৌত ৰাসায়নিক গুণসমূহো
1: টেবুল
0: ৰেঞ্জত থাকিব লাগে। তাৰে ভিতৰত ভৌত ৰাসায়নিক গুণৰ ভিতৰত পোনপ্ৰথমতে চাবলগীয়া গুণটি হ'ল পানীৰ উষ্ণতা। পানীৰ উষ্ণতা সদায় 26-32 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ থাকিব লাগে, কিয়নো ইয়াতকৈ যদি কমি যায় তেতিয়া বৃদ্ধি হ্ৰাস পায় আৰু ইয়াতকৈ বাঢ়ি গ'লেও মাছৰ বাবে ক্ষতিকাৰক। আৰু ইয়াৰ লগতে পানীৰ গভীৰতাটো 1.5-ৰ মানে বেছি হ'ব লাগে, অলপ নহ'লে কম হ'লে কি হয়, তেতিয়া পানীখিনি সোনকালে গৰম হয়, গৰম হোৱাৰ ফলত মাছৰ চাপ পৰে। আৰু বেছি যদি বেছি দ পুখুৰীও হয় তেতিয়া পুখুৰীৰ তলিভাগলৈ সূৰ্যৰশ্মি নপৰাৰ ফলত পানীত থকা মাছখিনিৰ
1: বাঢ়নটো
0: কম হয়। হয় হয়। দ্বিতীয়তে মন কৰিবলগীয়া ভৌত ৰাসায়নিক গুণটি হ'ল পানীৰ pH। গতিকে পানীৰ pH বুলিলে কি বুজা যায়, পানীৰ pH হৈছে হাইড্ৰজেন আয়নৰ গাঢ়তা। অৰ্থাৎ সহজ ভাষাত যদি আমি ক'ব যাওঁ, পানীখিনি আম্লীয় নে ক্ষাৰকীয় নে নিৰপেক্ষ, সেইটোৱে বুজা যায়। আৰু আমাৰ সংমিষ্ট মীন পালনৰ বাবে উপযোগী পানীৰ pH হৈছে 7.8-8.5, অৰ্থাৎ পানীখিনি ইহত ক্ষাৰকীয় হ'ব লাগে। তৃতীয়টো ভৌত ৰাসায়নিক গুণ হৈছে পানীৰ আবিলতা। জৈৱিক আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা হিউমাছ, পঞ্চকণিকাৰ, প্লাৱকৰ কাৰণে পানীত আবিলতাৰ সৃষ্টি হয় আৰু এইসমূহে সূৰ্যৰ ৰশ্মি পানীৰ ভিতৰলৈ সোমাই যাবলৈ নিদিয়ে। নিদিয়াৰ বাবে মাছৰ প্ৰাকৃতিক খাদ্য বৃদ্ধি পোৱাত অসুবিধাৰ সৃষ্টি হয়। আৰু যদিহে অৱশ্যে পানীৰ আবিলতা কিছু পৰিমাণে জৰুৰীও হয়, কাৰণ এই উদ্ভিদ প্লাৱকৰ আৰু প্ৰাণী প্লাৱকৰ বাবেই পানীত আবিলতাৰ সৃষ্টি হয়। গতিকে কিছু পৰিমাণে থাকিব লাগে, একদম স্বচ্ছ পানীও মানে মীন পালনৰ বাবে উপযোগী নহয়। চতুৰ্থতে হৈছে দ্ৰৱীভূত অক্সিজেন। মাছে দ্ৰৱীভূত অক্সিজেন গ্ৰহণ কৰিয়েই পানীত জীয়াই থাকে আৰু এই দ্ৰৱীভূত অক্সিজেন পুখুৰীত থকা উদ্ভিদ প্লাৱকে দিনৰ ভাগত সালোকসংশ্লেষণৰ জৰিয়তে প্ৰস্তুত কৰা খাদ্যৰ ফলত অক্সিজেনখিনি পানীত মিহলি কৰি দিয়ে আৰু তাৰ ফলতে অক্সিজেন পোৱা যায়। কিন্তু আৰু মীন পালনৰ ক্ষেত্ৰত 5-10 মিলিগ্ৰাম প্ৰতি লিটাৰ পানীত দ্ৰৱীভূত অক্সিজেন থাকিব লাগে, ইয়াতকৈ কম হ'লে মাছত চাপ সৃষ্টি কৰে। আৰু অক্সিজেনৰ বাবে আমি অক্সিজেন মিটাৰো কিনিবলৈ পোৱা যায় বজাৰত, সেইখিনি
1: জোখ ল'বৰ বাবে
0: হয় পানীত কিছু সময় যদি ধৰি ৰখা যায় তেতিয়া সেই অক্সিজেন মিটাৰত ৰিডিংটো মানে ওলাই যায় কিমান অক্সিজেন আছে, সেই হিচাপেও জুখিব পৰা যায়।
1: আৰু আমি অতিৰিক্তভাৱে অক্সিজেন পাত প্ৰয়োগ কৰিব পাৰোঁ নেকি?
0: অক্সিজেন যদি অক্সিজেনৰ নাটনি হয় তেতিয়া আমি সাধাৰণতে পানীখিনিত যদি কোবাই দিয়া যায় সেই হিচাপ তাই তেনেকৈ কৰিলেও পানীত অক্সিজেন মিহলি হয়। লগতে হাঁহ যদি চৰিবলৈ দিয়ে বা অলপ নাওখন চলাই দিলেও, যদি ডাঙৰ পুখুৰী হয় তেতিয়া নাও চলাই দিলেও পুখুৰীত পানীৰ অক্সিজেন বৃদ্ধি পায়। লগতে যদি একেবাৰে কমি যায় তেনে ক্ষেত্ৰত অৱশ্যে অক্সিজেন টেবলেটো ব্যৱহাৰ কৰিব পৰা যায়।
1: অক্সিজেন টেবলেট পোৱা যায়?
0: হয় হয়।
1: এইবোৰ ক'ত উপলব্ধ?
0: আপোনাৰ ভেটেনাৰী দোকান পোৱা যায়,
1: ফাৰ্মাচীবিলাক
0: থাকে, তাতেও পোৱা যায়। তাৰ পাছতে আমাৰ মন কৰিবলগীয়া বিষয়টি হ'ল যে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অৱশ্যে 1 মিলিগ্ৰাম প্ৰতি লিটাৰতকৈ কম হ'ব লাগে। কাৰ্বন ডাই অক্সাইড যদি বেছিকৈ বাঢ়ি যায় তেতিয়া দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু pHও কমাই দিয়ে, যিহেতু pHটো আমাৰ অতিকৈ জৰুৰী হয় মীন পালনৰ বাবে। তাৰপাছত এতিয়া আহোঁ আমি কেনেধৰণে পুখুৰীটো প্ৰস্তুত কৰিব লাগে। পুখুৰীৰ প্ৰস্তুতৰ সঠিক সময় হৈছে নৱেম্বৰ বা ফেব্ৰুৱাৰী মাহ, মানে যি সময়ত খৰালি থাকে আৰু

0: যি সময়ত সেই সময়ত পুখুৰীৰ পানীৰ উষ্ণতাও কম হয়, গতিকে সেই সময়তে প্ৰিপেয়াৰ কৰি ল'ব লাগে। আৰু মাৰ্চ মাহত পৰা পানীৰ উষ্ণতা বাঢ়িবলৈ মানে আমাৰ জলবায়ু উষ্ণতা বাঢ়িবলৈ ধৰে, আৰু সেই সময়ত আমি পুখুৰীত পোনা মেলিব লাগে মাৰ্চৰ পৰা। গতিকে প্ৰথমতে পুখুৰীটো প্ৰস্তুত কৰিবলৈ হ'লে যদি পুখুৰীটো আমাৰ পুৰণা পুখুৰী হয়, সেই ক্ষেত্ৰত আমি তলিৰ প্ৰথমতে তলিৰ ভাগৰ বোকাখিনি অপসাৰণ কৰিব লাগে। অপসাৰণ পানীখিনি প্ৰথমতে পুখুৰীৰ পানীখিনি আঁতৰাই পেলাই তলিভাগৰ বোকা অপসাৰণ কৰিব লাগে। অপসাৰণ কৰি 15 দিন শুকাব দিব লাগে। শুকাব দিয়াৰ পাছত 10 ইঞ্চিমান বোকাৰ মাটি আমি উঠাই পেলাই পেলাই দিব লাগে। তাৰপাছত অলপ
1: গেটবিলাক
0: হয় হয় তলৰ গেটবিলাক থাকিলে কি হয়, বিষাক্ত গেছৰ সৃষ্টি কৰে, আকৌ মাছৰ একেধৰণে বেমাৰ হ'ব, গতিকে সেইখিনি আঁতৰাই পেলাই দিব লাগে। তাৰ পাছৰ পদক্ষেপটো হৈছে অপতৃণ নিবাৰণ। অৱশ্যে তলিখন চাফা কৰাৰ পাছত আমি চূণ প্ৰয়োগ কৰিব পাৰোঁ, আৰু চূণ প্ৰয়োগ আমাৰ পুৰা চূণটো পুখুৰীৰ তলিভাগত চিচৰিটি কৰি দিব লাগে। তাৰ পাছত পানী দিব লাগে, পানী ভৰাই দিব লাগে। দ্বিতীয় পদক্ষেপটি হৈছে যিসমূহ পুখুৰীৰ পানী আমি আঁতৰাই পেলাব নোৱাৰোঁ, গতিকে সেই পুখুৰীসমূহত আমি অপতৃণ নিবাৰণ কৰিব লাগে, কিয়নো এই অপতৃণবিলাকে মাছৰ কাৰণে যি পুষ্টিদ্ৰব্য থাকে পুখুৰীৰ পানীত, সেই পুষ্টিদ্ৰব্যসমূহ শোষণ কৰি নিজৰ বৃদ্ধি বঢ়ায়। তাৰ ফলত উদ্ভিদ প্লাৱকৰ বৃদ্ধি হ্ৰাস পায়, লগতে দ্ৰৱীভূত অক্সিজেনৰ বাবেও কমি যায় দ্ৰৱীভূত অক্সিজেন, আৰু এই অপতৃণবিলাক চিকাৰী বা বীজাণুৰ আশ্ৰয়স্থল হয়। আৰু এটা কথা হৈছে কি, ই পুখুৰীখিনি পুখুৰীটো বাম কৰি দিয়ে আৰু পুখুৰীত জাল টনাটো অসুবিধাৰ সৃষ্টি কৰে, গতিকে এই অপতৃণবিলাক আঁতৰাব লাগে। আঁতৰাৰ মূল উপায়টি হৈছে দৈহিক, যান্ত্ৰিক আৰু জৈৱিক পদ্ধতি। দৈহিক পদ্ধতিৰে অৱশ্যে সবতছে সকলোতকৈ মানে উত্তম উপায় হয়, আৰু দৈহিক পদ্ধতিৰে যদি কৰিব পৰা নাযায় তেতিয়া আমি ৰাসায়নিক বা মেচিনেৰে উঠাব লাগে, নহ'লে একদম যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহে ৰাসায়নিক পদ্ধতিলৈ যাব লাগে। আৰু অৱশ্যে যদি গ্ৰাছ কাৰ্প আৰু চিলভাৰ কাৰ্প জাতীয় মাছো আমি পুখুৰীত মেলি দিওঁ তেতিয়াও আমাৰ এই পুনি মেটেকাসমূহৰ পৰা সমাধান পোৱা যায়। তাৰ পিছৰ পদক্ষেপটি হৈছে অবাঞ্ছিত মাছ নিবাৰণ। অবাঞ্ছিত মাছ যেনেকুৱা আমি আমাৰ কাৰ্পজাতীয় মাছৰ ক্ষেত্ৰত অবাঞ্ছিত মাছ হিচাপে চিতল, খৰিয়া, আৰি, পুঠি এইবিলাকক অবাঞ্ছিত মাছ হিচাপে গণ্য কৰা হয়, কাৰণ এইসমূহে আমাৰ পুখুৰীৰ স্থান আৰু খাদ্য আৰু দ্ৰৱীভূত অক্সিজেনখিনি আমাৰ মাছৰ লগত কি হয় প্ৰতিযোগিতা কৰে খাদ্যৰ বাবে, গতিকে আমাৰ মাছৰ বৃদ্ধিত ক্ষতি কৰে, গতিকে এইসমূহ আঁতৰাই পেলোৱাটোৱেই চবতকৈ উত্তম উপায়। আৰু এইসমূহ আঁতৰাবৰ বাবে প্ৰথমতে আমি বাৰে বাৰে জালটানিও আঁতৰাই দিব পৰা যায়, আৰু যদি সেই জালটানাৰ পাছতো পুখুৰীৰ পৰা আঁতৰ হোৱা নাই তেতিয়া মহুৱা খলি হৈ বা ডেৰিচ গছৰ শিপা আৰু ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পৰা যায়। তাৰ পিছৰ পদক্ষেপটি হৈছে চূণ প্ৰয়োগ। এইসমূহ আঁতৰাৰ পিছত চূণ প্ৰয়োগ কৰিব লাগে। চূণ প্ৰয়োগৰ ক্ষেত্ৰত অৱশ্যে প্ৰতি বিঘা পুখুৰীৰ পানীকালিত 55 কেজি পুৰা চূণ আমি দিব পাৰোঁ। আৰু চূণ প্ৰয়োগৰ ক্ষেত্ৰত চূণটো প্ৰথমতে আগদিনাখন ভিজাই থ'ব লাগে, ভিজাই থৈ মানে পিছৰ দিনা ৰাতিপুৱাই পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। আৰু এই চূণ প্ৰয়োগৰ বাবে পিএইচটো বঢ়াই দিয়ে চূণে। দ্বিতীয়তে পানীত থকা আবিলতাটো হ্ৰাস কৰে আৰু অক্সিজেনৰ বৃদ্ধি কৰে পানীত, আৰু চূণ প্ৰয়োগে বীজাণু নাশ কৰে। গতিকে চূণ প্ৰয়োগটো আমাৰ সংমিশ্ৰিত মীন পালনৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব লাগে, আমি চূণ প্ৰয়োগ কৰিবই লাগে। আৰু এই চূণৰ মাত্ৰাৰ 1/3 অংশ আমি পোনা মেলাৰ আগত দিব লাগে, 1/3 অংশ প্ৰথম কিস্তি আমি দিব লাগে, তাৰ পাছত বাকী অংশ আমি 9 ভাগত বিভক্ত কৰি প্ৰতি মাহে গোটেই সময়ছোৱাত আমি দি যাব লাগে। তাৰ পাছৰ পদক্ষেপটি হৈছে সাৰ প্ৰয়োগ। চূণ প্ৰয়োগৰ 1 সপ্তাহ আমি ৰ'ব লাগে চূণ

0: প্ৰয়োগৰ পিছত তাৰপাছত আমি সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ যেনে আমি জৈৱিক সাৰ আৰু অজৈৱিক সাৰ দুইবিধে দুই ধৰণৰ আছে, কিন্তু জৈৱিক সাৰ অতি উত্তম হয় কিয়নো ই উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক দুয়োবিধৰ বৃদ্ধি ঘটায় গতিকে বৃদ্ধি কৰে। গতিকে জৈৱিক সাৰৰ ভিতৰত আমি গোবৰ সাৰটো অতি উত্তম বুলি ক'ব পাৰোঁ কিয়নো ইয়াৰ যি পুষ্টিদ্ৰব্য লাহে লাহে পানীত মিহলি হয়। আৰু গোবৰ সাৰ আমি প্ৰতি বিঘা পানীকালিত 1200 কেজি গোবৰ সাৰ প্ৰয়োগ কৰিব পাৰোঁ। আৰু প্ৰথম কিস্তি আমি 1/3 প্ৰথম কিস্তি হিচাপে আমি 1/3 15 দিন পোনা মজুতকৰণৰ পূৰ্বে ব্যৱহাৰ কৰিব লাগে আৰু বাকী অংশ আমি প্ৰতিমাহে ব্যৱহাৰ কৰি যাব লাগে। আৰু সদায় চূণ প্ৰয়োগৰ 1 সপ্তাহৰ পিছতহে আমি গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে। গোবৰ সাৰৰ যদি দি পেলাই আমি মানে ভাবামতে আমি মানে প্লাৱকৰ বৃদ্ধি পোৱা নাই, তেতিয়াহে আমি অজৈৱিক সাৰলৈ আমি
1: প্লাৱক মানে
0: সাৰৰ
1: উদ্ভিদ প্লাৱক বা প্ৰাণী
0: প্লাৱক
1: প্লাৱক,
0: এইসমূহ সৰু সৰু হয়, এইবিলাক আমাৰ পোনাৰ বাবে খুব
1: খাদ্য
0: উত্তম খাদ্য হয়
1: হয়।
0: আৰু এইবিলাক আপোনাৰ জীৱিত অৱস্থাত থাকে, তো মানে আমাৰ পোনাৰ বৃদ্ধিটো বেছি ভাল কৰে, এই সেইসমূহ জৰুৰী হয়। আৰু গোবৰ সাধাৰণতে গোবৰ সাৰৰ প্ৰয়োগ কৰিলে এইবিলাকৰ বৃদ্ধি খৰতকীয়া হয়। আৰু অৱশ্যে যদি গোবৰ প্ৰয়োগ কৰাৰ পিছতো প্লাৱকৰ সৃষ্টি বৃদ্ধি হোৱা নাই, তেতিয়া আমি অজৈৱিক সাৰ ইউৰিয়া আৰু SSP দিব লাগে। অৱশ্যে ইয়াৰ পৰিমাণ খুব কম দিব লাগে, ইউৰিয়া ধৰক 20-30 কেজি প্ৰতি বিঘা দিব পৰা যায় আৰু ছিংগল ছুপাৰ ফচফেট 30-40 কেজি প্ৰতি বিঘাত দিব পৰা যায়। আৰু সকলো সাৰ প্ৰয়োগৰ অৱশ্যে 15 দিনৰ পিছতহে আমি পোনা মেলিব লাগে। এতিয়া পোনা মজুতকৰণৰ বাবে 10-15 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আঙুলি পোনা আমি প্ৰতি বিঘা পানীকালিত 800-1000টা পোনা আমি দিব পাৰোঁ। ফিংগাৰলিং যিটো কোৱা হয় হয় সেইটো আমি দিব পাৰোঁ। আৰু যিহেতু মাৰ্চ মাহটো পোনা মজুতকৰণৰ বাবে উপযোগী, কিন্তু এই সময়ছোৱাত সেই দৈৰ্ঘ্যৰ পোনা পোৱা নাযায়, গতিকে আমি আগৰ বছৰৰ পোনা মজুত কৰিব পাৰোঁ। পোনাখিনি বজাৰৰ পৰা কিনি অনাৰ পিছত পানী অলপমান সময় কি কৰিব লাগে, সেই পোনাখিনি পটাচযুক্ত পানীত 1 বা 2 মিনিটৰ বাবে নিমজ্জন কৰিব লাগে। এনে কৰিলে কি হয়, বীজাণুবিলাক পোনাত যদি কিবা বীজাণু আহিছে সেই বীজাণুসমূহ নাইকিয়া হয়। তাৰপাছত আমি পোনাখিনিৰ যিটো হাণ্ডি থাকে সেই হাণ্ডিটো অলপ সময়ৰ বাবে পুখুৰীৰ পানীত ৰাখিব লাগে যাতে যিটো উষ্ণতা আছে সেইটো
1: মানে
0: মানে সমান হৈ যায়
1: থাকে
0: পুখুৰীৰ পানীৰ লগত, পোনাৰ পানীৰ উষ্ণতাটো যাতে সমান হয়। আৰু তাৰ ফলত কি হয়, পানী পোনাখিনি পুখুৰীত মেলিলে পটককৈ পোনাত চাপ নপৰে। আৰু পোনা মেলাৰ সঠিক সময় হৈছে ৰাতিপুৱা নহ'লে গধূলি। তাৰপাছত পোনা মজুতকৰণ কৰাৰ পাছত আমি পোনাখিনিক পৰিপূৰক খাদ্য আমি দিব লাগে। পৰিপূৰক খাদ্য হিচাপে প্ৰাকৃতিক খাদ্যৰ লগতে আমি বাহিৰৰ পৰা কৃত্ৰিম খাদ্যও দিব পাৰোঁ, কাৰণ পোনাৰ মাছৰ বৃদ্ধিৰ বাবে প্ৰটিন এটা অতিকৈ গুৰুত্বপূৰ্ণ হয়। গতিকে 25-30% থকা প্ৰটিন থকা খাদ্য আমি দিব লাগে। পোনাৰ আমি চাউলৰ মলৰ লগতে খলি হৈ আমি মিহলাই পেলাই খাদ্য হিচাপে কৃত্ৰিম খাদ্য হিচাপে দিব পাৰোঁ।
1: ঠিক আছে, আজি আপুনি আহি সংমিশ্ৰিত মীন পালন সম্পৰ্কে যথেষ্টখিনি কথা ক'লে। আমাৰ যিসকল মীন পালক আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ,
0: ধন্যবাদ।
1: ইমান পৰে সংমিশ্ৰিত মীন পালন সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱী আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও বৰচলা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ

0: জনাই আনিছোঁ মৰিগাঁও বৰচলা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈ। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: হয়, আপুনি বৰ্তমান সময়ত কৃষি কৰ্মত জড়িত হৈ আছে।
1: হয়।
0: কি কি খেতি কৰিছে বা কেনেকৈ কৰিছে এই বিষয়ে জনাওকচোন প্ৰথমে।
1: হয়, মই সাধাৰণতে ধান, মাকৈ, সৰিয়হ এইবিলাকেই খেতি কৰোঁ। এই লাহে লাহে মই এতিয়া মৎস্য পালনৰ লগতো জড়িত আৰু গাহৰি পালনৰ লগতো মই জড়িত।
0: হয়,
1: বিশেষকৈ মই ধানৰ বীজৰ উৎপাদনৰ লগত জড়িত।
0: ধানৰ বীজ উৎপাদন কৰে
1: ধানৰ
0: আপোনাৰ তেনেকুৱা মানে?
1: হয়,
0: সংস্থা আছে।
1: সংস্থা আছে, আমি পোহৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড, আমাৰ আমাৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেড আছে। আমি সেই অনুষ্ঠানটোৱেদি ধানৰ বীজ আমি উৎপাদন কৰিছোঁ আৰু এইটো আমি মাৰ্কেটত মানে এইটো ধানৰ বীজবিলাক আমি উন্নত জাতৰ ধানৰ বীজবিলাক আমি গোটেই অসম জুৰি পেলাই আমি ইয়াক বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ আৰু এবাৰ এতিয়ালৈকে প্ৰায় আমাৰ 45 মেট্ৰিক টনমানৰ ওপৰত ধান বিক্ৰী হৈছে এতিয়ালৈ।
0: এইটোত আৰু আপুনি অকলে নে লগত আৰু কোনোবা?
1: নহয়, আমাৰ এনে 502 আমাৰ মানে কৃষকক লৈ পেলাই, আমি শ্বেয়াৰ হোল্ডাৰক লৈ পেলাই জড়িত। ইয়াৰে আমাৰ 6 বোৰ্ড অফ ডাইৰেক্টৰ আছে আৰু বাকী বিভিন্ন ধৰণৰ ষ্টাফ আছে। আমাৰ এটা ছিড প্ৰচেছিং প্লাণ্ট আছে যিটোৰ জৰিয়তে আমি ছিড প্ৰচেছ কৰোঁ। আমি বিশেষকৈ বানপানী অঞ্চলত খেতি কৰিব পৰা, বানপানীত বুৰ গ'লেও মানে মৰি নোযোৱা অসম কৃষি বিশ্ববিদ্যালয় মানে উদ্ভাৱন কৰা ৰঞ্জিত চাহৱান, বাহাদুৰ চাহৱান, স্বৰ্ণ চাহৱান, ইয়াৰ বাহিৰে আমি বিভিন্ন ধৰণৰ উন্নত জাতৰ ধানৰ মানে বীজৰ কৃষকক আমি উপলব্ধ কৰোৱাইছোঁ। এইটো 2021-22 মানৰ পৰা আমি এইটো মানে লাৰ্জ স্কেলত কৰিবলৈ আৰম্ভ কৰিছোঁ।
0: কিমান বিঘা মাটি?
1: মাটি এতিয়া মাটি হিচাপে আমি কোৱাতকৈ আমি কওঁ যে প্ৰত্যেক বছৰে আমি অন্ততঃ 50-60 এনেকৈ ধানৰ মানে পৰিমাণটো আমি পৰিসৰটো বৃদ্ধি কৰিছোঁ। এইবাৰ আমাৰ আমি এবাৰ অন্তত ৰাখিছোঁ আমি 60-70 মেট্ৰিক টন ধান এবাৰ মানে সম্প্ৰসাৰণৰ কাৰণে।
0: অঁ, তাৰপিছতে এই ধানবোৰ আপোনালোকে পেকেটিং কৰি বিক্ৰী কৰে?
1: হয়, আমি এনে FPC হিচাপে, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী হিচাপে, আমি আমাৰ এটা ব্ৰেণ্ড আছে পোহৰ বুলি পেলাই, সেই ব্ৰেণ্ডটোৱে আমি নামতে আমি বিভিন্ন ধৰণৰ জাতবিলাক বিক্ৰী কৰি আছোঁ।
0: ক'ত বিক্ৰী কৰে?
1: B2B হয়, আমাৰ B2C হয়, আমি ওচৰৰ ভেণ্ডৰ থাকে বা ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকে দি হয়। কিছু পৰিমাণে খুব কম সংখ্যকে আহি পেলাই আমাৰ ইণ্ডাষ্ট্ৰিৰ পৰা আহি পেলাই বীজৰ কঠীয়া মানে কৃষকেও লৈ যায় আৰু আমি এইবছৰ আকৌ অহা বছৰৰ কাৰণে আকৌ ফাউণ্ডেশ্যন ছিড কিনি আনি পেলাই নতুন নতুন ফাৰ্মাৰ্ছক বা এক্সপিৰিয়েঞ্চ ফাৰ্মাৰ্ছকো আমি মানে খেতি কৰিবৰ কাৰণে অহা বছৰৰ কাৰণে প্লেনিং আমি এতিয়া আৰম্ভ কৰি দিছোঁ।
0: তাৰপিছতে এইবোৰ আপোনালোকে প্ৰথমে ক'ৰ পৰা অনুপ্ৰেৰণা পাইছিল?
1: হয়,
0: কেনেকৈ আপোনালোকে আগবাঢ়িলে?
1: আমাৰ আচলতে এইটো অসম কৃষি বিশ্ববিদ্যালয় KVK মৰিগাঁৱে আমাক এইখিনি অনুপ্ৰেৰণা যোগাইছিলে। আমি প্ৰথমতে 1 মাটিত মানে প্ৰদৰ্শনীমূলক এটা খেতি কৰিছিলোঁ। সেই 1 মাটিৰ পৰা এতিয়া গৈ পেলাই আমাৰ প্ৰায় 700-800 আমাৰ এইটো সম্প্ৰসাৰণ হৈছে। ইয়াৰ বাহিৰে আমাৰ এপাৰ্ট আঁচনিৰ অধীনত এৰিয়া ছ'চাইটি যে আমাক এইখিনি সহায় কৰিছে, লগতে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ মৰিগাঁৱে মানে আমাক সহায় কৰি আছে বা ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছে আৰু অসম এপাৰ্ট আঁচনিৰ অধীনতে আমাৰ তাত এটা ছিড প্ৰচেছিং প্লাণ্ট আমাৰ আৰম্ভ হ'ল যিটো মানে 2 মেট্ৰিক টন মানে প্ৰচেছ কৰিব পৰা ক্ষমতা সম্পন্ন। সেইটো এখন স্থাপন হোৱাৰ পিছতে আমি এইটো ডাঙৰ লাৰ্জ স্কেলত আমি এতিয়া কৰিবলৈ গৈছোঁ। আমি অকল আমাৰ ছিডেই তাত প্ৰচেছ নকৰোঁ, অন্য বেলেগ বেলেগ ব্ৰেণ্ডৰ কোম্পানীবিলাকো আহি পেলাই তেওঁলোকৰ ছিডটো প্ৰচেছ কৰি আমাৰ ইণ্ডাষ্ট্ৰিত প্ৰচেছ কৰি পেকেজিং কৰি পেলাই লৈ যায়। আমি লগতে আমাৰ ওচৰৰ বিভিন্ন ধৰণৰ FPCৰ লগতো কাম কৰিছোঁ, য়াংলি আছে, মহাবাহু আছে, তেওঁলোকতো আমি কাম কৰিছোঁ। বিভিন্ন এগ্ৰ' এণ্টাৰপ্ৰেনাৰৰ লগতো আমি ধানৰ বীজৰ ব্যৱসায়টো কৰিছোঁ যাতে কৃষকে উন্নত ভাল গুণগত বিশ্বাসযোগ্য ধানৰ বীজ যাতে পায়,
0: ক্ৰয় কৰিব পাৰে, তেওঁলোকে যাতে
1: ভাল খেতি
0: পথাৰ মানে অনিষ্ট নহয়।
1: হয়,
0: সেইটো কাৰণে বৰ ভাল প্ৰচেষ্টা আপোনালোকে আগবঢ়াইছে কৃষকক। কিমানমান কৃষক জড়িত আছে আপুনি কৈছিলে?
1: যদিও আমাৰ মানে শ্বেয়াৰ হোল্ডাৰ 502, কিন্তু তাৰ বাহিৰেও আমি অন্য বেলেগো আমি কৃষক জড়িত আছে। এতিয়া আমি 11 শ্বেয়াৰ হোল্ডাৰ, কিন্তু আমি যদি হিচাপ কৰোঁ 11 যদি 4 হয় মানে সদস্য, তেওঁলোকো আমাৰ মানে লগত জড়িত ন, এটা পৰিয়ালত 4 মানুহ আছে যদি তেওঁ আমাৰ মানে আমি সদস্য বুলিয়ে ধৰি লওঁ, তেনেকৈ হ'লে আমাৰ জড়িত হিচাপে হ'লে আমি 2000 ওপৰত আমাৰ ফাৰ্মাৰ্ছৰ লগত জড়িত হৈ আছে।
0: তেনেকৈ আপুনি সেই সংস্থাটো চলাই আছে, নহয় জানো? এতিয়া ধান খেতিৰ কথালৈ আহোঁ। আপুনি যিটো কৈছে ধানৰ খেতি কৰে, কি কি ধানৰ খেতি কৰে, কেনেকৈ কৰে?

0: আমি বিশেষকে অসমৰ বানপানী সমস্যা এটা আছে কাৰণে আমি বিশেষ চাবমাৰ্জেবল ধানবিলাক মানে তাৰ প্ৰডাকশ্যন বেছি গুৰুত্ব দিওঁ। তথাপিতো এতিয়া আমি লাহে লাহে বকুল জহা, কেতেকী জহা, তাৰপাছত কোমল ধানৰ বীজ, আমি কলা জহা, বৰা, ঘিউ বৰা বা এনেকুৱা ধৰণৰ ৰঙা ৰেড ৰাইচৰ তাৰো বীজ উৎপাদনৰ কাৰণে আমি ইনিচিয়েটিভ লৈছোঁ আৰু এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ এইখিনি ধান বীজ উৎপাদনৰ কাৰণে
1: তেনেকৈ কৰিছে।
0: হয়, যিহেতু এইখিনি এইবিলাক মানে প্ৰিমিয়াম কোৱালিটিৰ ধান হয় বা চাউল হয়, গতিকে ইয়াৰ মাৰ্কেট ভেলুটো বেছি আৰু বিদেশত ৰপ্তানি কৰিব পৰাও মানে ইয়াৰ মানে যথেষ্ট সুযোগ আছে, গতিকে সেইখিনি কিন্তু উপযুক্ত ছিড ফাৰ্মাৰ্ছৰ হাতত নাই, সেয়ে আমি এটা ইনিচিয়েটিভ লৈছোঁ। আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আনিছোঁ, আমাক ব্ৰিডাৰ ছিড প্ৰডাকশ্যনৰ কাৰণে মানে ফাউণ্ডেশ্যন ছিড প্ৰডাকশ্যনৰ কাৰণে সুবিধা দিছে, সেইটো কাৰণে আমি
1: এই বিষয়ে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি?
0: হয়, মই আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কৃষি বিজ্ঞান কেন্দ্ৰই দিছে, কৃষি বিজ্ঞান কেন্দ্ৰই দিছে, এগ্ৰিকালচাৰ দিয়ে, আচ্ছা আন্তঃৰাষ্ট্ৰীয় ইৰি ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট তেওঁলোকে আমাক দি পেলাই সহায় কৰিছে, বহুতখিনি গাইড কৰে।
1: ঠিক আছে, আজি আপুনি আহি ধান খেতি বা মাছ পালনৰ বিষয়ে আমাক জনালে। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ মোক এই সুযোগ দিয়াৰ বাবে।
1: হয় হয়।

ইমানপুৰে আজিৰ কৃষক শিতানত মৰিগাঁও বৰচলা অঞ্চলৰ প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এইখিনিতেই আগবঢ়াইছো আজি প্ৰচাৰ হ'বলগা কেইটিমান অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব। বৃন্দগীত শুনিবলৈ পাব 7:05, 7:10 অসমীয়া বাতৰি। সাবিত্ৰী দাসৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20, 7:30 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি। 8:00 বাতৰিৰ শিৰোনাম, 8:02 আগবঢ়োৱা হ'ব উপন্যাস পাঠৰ অনুষ্ঠান, 8:22 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9। নিজৰা অনুষ্ঠানত কাৰ্বি গীত শুনিবলৈ পাব 9:15, 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হ'ব পণ্ডিত ভি জি যোগে পৰিৱেশন কৰা কিৰৱানী ৰাগত ভায়লিন বাদন। শ্ৰোতাসকলে আজি প্ৰচাৰ হ'বলগা কেইটিমান অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতেই আপোনালোকক জনাই থওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমালৈ ফোনযোগে, হোৱাটছএপযোগে বা মেছেজযোগে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ মন্তব্য, আপোনালোকৰ মনৰ বতৰা, আপোনালোকৰ নাম আৰু ঠিকনাসহ লিখি পঠিয়াব পাৰিব আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। আমি আশাৰে বাট চাই ৰ'ম আপোনালোকলৈ 7:30 সুৰলহৰী অনুষ্ঠানত।

হেৰা শুনাচোন, কালিলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজ

0: পানী টেংকি ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ, জলজীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত এল ডি পি, জি আৰ পি, জিংক পানী টেংকিৰ লগতে এইচ ডি পি পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: হয়, গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
0: লিখিলোঁ, 7002268634।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
1: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপযোগে। ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতি মাতৃ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8,00,000 ভক্তৰ আগমন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মাতৃৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদান সম্পৰ্কে আলোকপাত কৰে। এই অনুষ্ঠানত জি এন আৰ চিৰ মুখ্য পৰিচালন সঞ্চালক ডঃ নোমল চন্দ্ৰ বৰালৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে এখন স্মৰণিকা উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জাপানৰ ৰাষ্ট্ৰদূত কেইশি অনুৰ সৈতে টেলিফোনযোগে কথা পাতে। এই আলোচনাত জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ সৈতে চলি থকা অংশীদাৰিত্ব সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে লগতে ইলেক্ট্ৰনিক্স, ছেমি কণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন, উদ্যোগ আৰু উদ্যমশীলতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সহমত প্ৰকাশ কৰে। অসমৰ জনসাধাৰণ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ বাবে জাপানৰ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক ঘনিষ্ঠ সহযোগিতা গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে কথোপকথনৰ সময়ত প্ৰকাশ কৰে। পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে এতিয়াৰ পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীৰ্ণ নহলে অনুজ্ঞাপত্ৰ লাভ নকৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। এই সন্দৰ্ভত শীঘ্ৰে চৰকাৰে নীতি নিৰ্দেশনা প্ৰকাশ কৰিব বুলি তেওঁ কয়। অন্য জিলাৰ বাসিন্দাই আন এখন জিলাত গৈ এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ড্ৰাইভিং টেষ্টৰ বাবে ট্ৰেক নথকা জিলাসমূহত শীঘ্ৰে ট্ৰেক নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়।
1: সকলোৱে জানে ড্ৰাইভিং লাইচেন্স ইছ্যু কৰিব হলে টেষ্টটো কম্পালচৰি, কিন্তু মাজে মাজে বহুত অভিযোগ আহে যে কোনোবা ব্যক্তি টেষ্ট নোহোৱাকৈও ড্ৰাইভিং লাইচেন্স পায়। আৰু এনেকুৱাও আমি শুনো কেতিয়াবা কেণ্ডিডেটজন এটেনে নহয়, আৰু কেতিয়াবা আমি এনেকুৱাও অভিযোগ পাওঁ যে অন্য জিলাৰ মানুহবিলাকো বোলে আন এটা বেলেগ জিলালৈ যাই পেলাই মানে ড্ৰাইভিং লাইচেন্সটো লৈ আহে। তো তাৰ কাৰণে এই অভিযোগ বিলাক পোৱাৰ পিছত মই নিজেই এইবাৰ আজি চাব আহিছো আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছো, নতুন এছঅপিও ওলাম। আমাৰ ড্ৰাইভিং কাৰোবাক লাইচেন্স ইছ্যু কৰিব হলে ড্ৰাইভিং টেষ্টটো মাষ্ট, ড্ৰাইভিং টেষ্টত আহিব লাগিব। কোনো এজন এপ্লিকেণ্ট উপস্থিত নোহোৱাকৈ কোনো ড্ৰাইভিং লাইচেন্স ইছ্যু কৰা নহ'ব। আৰু কোনোবা জিলাৰ মানুহে কোনোবা বেলেগ জিলাত যাই পেলাই কেতিয়াও ড্ৰাইভিং লাইচেন্স নাপাব।
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ ড্ৰাগছ সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি মটৰ চাইকেল শোভাযাত্ৰা উলিওৱা হয়। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু শীতল কুমাৰ এই ৰেলীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।
2: আজি আমাৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজৰ চাউথ চানমাৰা মানকাছাৰ জিলাত আমাৰ এটা বাইক ৰেলী কৰা হৈছে, যাতে আমাৰ সজাগতাৰ কাৰণে আমাৰ মানকাছাৰ টাউনত তেওঁলোকে বাইক ৰেলী কৰিছে। তাৰপিছত এই লাতিফ স্কুলত আমি নুক্কৰ নাটক কৰিছোঁ, তাতে আমি চেষ্টা কৰিছোঁ যে এটা সমাজক আমি মেছেজ দিবলৈ এগেইনষ্ট ড্ৰাগ এবিউজ। তারপিছত বডি বিল্ডার্স এটা গ্রুপ আহিছিলে, তেওঁলোকে আমার লড়া ছোৱালীখিনিক বুঝাইছে যে হেলথর কি এটা ইম্পর্টেন্স হয়। সেই করে আমি চেষ্টা করেছো যে আমার মানকাচার সাউথ সালমারা মানকাচার জেলা ড্রাগ এবিউজর এগেনস্টত আমার যোনটো এটা কনস্ট্যান্ট ওয়ার আছে তাতে আমার এই ইভেন্টটো আজি পতা হয়েছে।
0: বজালী জেলার সকল সরকারি আর বেসরকারি বিদ্যালয়ত এই উপলক্ষে বিশেষ কার্যসূচী গ্রহণ করা হয়। বিদ্যালয়ের ছাত্র ছাত্রী সকলক নিচাজাতীয় দ্রব্যের পৰা আঁতৰি থাকি সমাজ তথা নিচামুক্ত দেশ গ্রহার বাবে সজাগতা সৃষ্টির সংকল্প গ্রহণ করা হয়। আন্তর্জাতিক মাদক দ্রব্য অপব্যবহার আর অবৈধ সরবরাহ বিরোধী দিবসের দিনা আজি শিবসাগর আরক্ষীয়ে প্রায় 13 কোটি টাকা মূল্যের ভাং আর অবৈধ বিদেশী সিগারেট জেলাখনের রজাবাড়ীস্থিত শুকাফা চিকিৎসালয়ের চৌহদত নষ্ট করে। ওদালগুড়ি জেলাতো আজি জেলা প্রশাসনে 2023 চনের মে মাহের পর 2025 চনলৈকে জেলাখনের বিভিন্ন ঠাইত অভিযান চলায় জব্দ করা প্রায় 65 কোটি টাকা মূল্যের মাদক দ্রব্য নষ্ট করে। কাছাড় আরক্ষী আজি এই দিবস উপলক্ষে শিলচর শহরত একটা সজাগতা শোভাযাত্রা উলিয়ায়। নিচামুক্তি ভারত অভিযানের সঙ্গতি রাখি মাজুলী আরক্ষী প্রশাসনের উদ্যোগত আর রাজ্যিক মাদক দ্রব্য নিবারণী পরিষদের সহযোগত আজি উজনি মাজুলীর খেরকটিয়া মহাবিদ্যালয়ত ড্রাগস বিরোধী এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত মাজুলী জেলা অতিরিক্ত আরক্ষী অধীক্ষক রাজশ্রী ধন্দিয়া, নতুন বজার আরক্ষী চকীর ভারপ্রাপ্ত বিষয়া কুলদীপ রায়, মাদক দ্রব্য নিবারণী পরিষদের বিষয়ববীসকলে মাদক দ্রব্য নিবারণ আর ইয়ারপরা হবপর ক্ষতির বিষয়ে ভাষণ আগবায়। লক্ষীমপুর বাণিজ্য মহাবিদ্যালয়টো আজি এন্টি নার্কোটিক্স এন্ড ড্রাগস সেল এন এস এস ইউনিট আর উত্তর লক্ষীমপুর মাই ভারত কেন্দ্র উদ্যোগত উদয়ন যুব সংঘর সহযোগত এই দিবস পালন করা হয়। রাজ্যের 12খন জেলাত পরহিলে বড়ো, গারো, মণিপুরী আর মার মাধ্যমের বিশেষ টেটর লিখিত পরীক্ষা অনুষ্ঠিত হব। নিম্ন আর উচ্চ প্রাথমিকর হবলগীয় এই পরীক্ষার পরীক্ষার্থীসকলে এডমিট কার্ডর সহ যিকোনো এখন ফটোযুক্ত পরিচয় পত্র যাব লাগিব। ইয়ারোপরি পরীক্ষার্থীসকলে পরীক্ষা কেন্দ্রের ভিতর মোবাইল ফোন, ডিজিটেল ঘড়ি অথবা কোনো ধরনের ইলেকট্রনিক সামগ্রী নিব নোৱাৰিব বুলি রাজ্য প্রাথমিক শিক্ষা সঞ্চালকালয় নির্দেশ জারি করেছে। অসম রাজ্যিক বিদ্যালয় শিক্ষা পরিষদের অধীনত হবলগীয়া এই বিশেষ টেটর লিখিত পরীক্ষার গুৱাহাটী আরক্ষী আয়ুক্তালয়ে ভারতীয় নাগরিক সুরক্ষা সংহিতার 163 ধারার অধীনত কিছু নিষেধাজ্ঞা আরোপ করেছে। পানবজার উচ্চতর মাধ্যমিক বিদ্যালয়

0: আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ ষষ্ঠ প্ৰস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰৰ প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচী চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়। এই সন্দৰ্ভত জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে এইদৰে কয়।
1: নিচামুক্ত ভাৰত হ'ব লাগে, এইটো কাৰণে আমি য়ুথক টাৰ্গেট কৰি পেলাই এইটো অগ্নিনিকা ট্ৰেইনিং দিয়াত মাতিছোঁ। আৰু ইয়াৰ পিছত যিখিনি এছআইকা ট্ৰেইনিং আমাক দিব লাগে আমাৰ পৰিচালক মই সহায় পাই আছোঁ। যদি ডিমাণ্ড না হ'ব মই ভাবোঁ ইয়াত চাপ্লাই না হ'ব, এনেকুৱা আমাৰ অপশ্যন আছিলে। চ' আমি ফুটবল মেচ মতে আৰু আমি স্কিলিং দি ষ্টাৰ্ট কৰাইছোঁ, ফটোশ্বুট আমি ষ্টাৰ্ট কৰাইছোঁ, তাৰপিছত আমাৰ যিখিনি মোবাইল ৰিপেয়াৰিং হয় এইটো আমি ষ্টাৰ্ট কৰাইছোঁ। চ' এইটো সকলো স্কিলিং স্পৰ্টছ আৰু ইয়াত এটা ইউনো জব কাৰণে এইটো মিলি পেলাই আমি উই আৰ ট্ৰাইং টু ৱৰ্ক হাৰ্ড তাকি আমাৰ যিখিনি ড্ৰাগছৰ কথা চলি আছে এইটো কমটি হৈ যায়। আৰু স্পৰ্টছ আৰু স্কিলিং মিলি পেলাই আমি এনেকৈ ভাবি আছোঁ কি যদি ফিজিকেল ফিটনেছ ভাল হৈ যায় য়ুথৰ আৰু এট দ্য চেম টাইম যদি ফিজিকেল ফিটনেছ কিবা চাকৰি মই কনভাৰ্ট কৰিব পাৰোঁ। চ' ডেফিনেটলি আমি ভাবোঁ যিখিনি আমাৰ নেশা কা প্ৰব্লেম ইয়াত চলি আছে, বাল বিবাহ বাল শ্ৰমিক যিখিনি চলি আছে, নেক্সট 6 মান্থছ টু 1 ইয়াৰ মে আমি এইটো 100% এইটো ৰিডিউচ কৰিব পাৰোঁ।
0: ৰাষ্ট্ৰীয় টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি অহা 28-30 জুনলৈ বৰপেটা জিলা স্বাস্থ্য বিভাগে পলিঅ' টীকাকৰণৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ভূপেন বৰাই কয় যে এই অভিযানৰ অধীনত জিলাখনত 5 বছৰ বয়সৰ তলৰ 2,79,560 শিশুক সামৰি লোৱা হ'ব। তেওঁ লগতে কয় যে এই অভিযান সফলভাৱে ৰূপায়ণ কৰিবলৈ মুঠ 1,225 পলিঅ' বুথ স্থাপন কৰা হৈছে। এই অভিযান সফল কৰি তুলিবলৈ 4,731 স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে 270 পৰ্যবেক্ষক নিয়োগ কৰা হ'ব। শোণিতপুৰ জিলাতো এই দিৱস উপলক্ষে পালছ পলিঅ' কাৰ্যসূচীৰ ৰূপায়ণৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত আজি শোণিতপুৰ জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা পৰ্যায়ৰ টাস্কফৰ্চৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা প্ৰতিষেধক বিষয়া ডাঃ টুটুমণি সন্দিকৈকে ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু বিভিন্ন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াসকল উপস্থিত থাকি অভিযানৰ প্ৰস্তুতিৰ বিস্তৃত পৰ্যালোচনা কৰে। যোৰহাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উপলক্ষে জিলাখনৰ শিশুসকলক পলিঅ' প্ৰতিষেধক কেন্দ্ৰলৈ আনি দুটুপাল পলিঅ' ভেকচিন খুৱাবলৈ পিতৃ মাতৃ তথা অভিভাৱকসকলক আহ্বান জনাইছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি সামৰণি পৰে। যোৱা নিশা 12:02 অম্বুবাচী নিবৃত্তিৰ পাছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান আৰু নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰে পৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যা দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় 8 লাখ ভক্তৰ আগমন ঘটে। মেলাত 75 বিদেশী ভক্তৰো সমাগম হয় বুলি প্ৰশাসনে জানিবলৈ দিছে। পৰ্যটন মন্ত্ৰী অজন্তা নেওগে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱভৱ আদৰ্শক প্ৰতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ

0: দৃষ্টিগোচৰ কৰে। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত আজি উজান বজাৰত পৌৰ নিগমৰ অধীনস্থ যিকোনো পাৰ্কিং আৰু বজাৰ লীজধাৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মেয়ৰ শৰণীয়াই কয় যে লীজধাৰী হৈ মাচুল সংগ্ৰহ কৰা প্ৰতিজন কৰ্মচাৰী নিৰ্ধাৰিত ইউনিফৰ্ম পৰিধান কৰিব লাগিব। কেৱল গুৱাহাটী পৌৰ নিগমে অনুমোদিত আৰু সত্যায়িত ৰচিদ বহীৰ জৰিয়তে মাচুল সংগ্ৰহ কৰিব পাৰিব। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। কাৰবালাত সত্য আৰু ন্যায়ৰ বাবে প্ৰাণ আহুতি দিয়া গয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশত তাজিয়া উলিওৱা হয়। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ দুখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল বেলফাষ্টত অনুষ্ঠিত হৈছে। টছত জিকি ভাৰতে আয়াৰলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 4টা উইকেট হেৰুৱাই 68 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। স্বাস্থ্য খণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়াইছো আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। খন্তেক পাছতেই চন্দ্ৰধৰ বৰুৱাৰ ৰচিত এটি বৃন্দগীত শুনিবলৈ পাব। 7:10 অসমীয়া বাতৰি। সাবিত্ৰী দাসৰ কণ্ঠত ৰত্নকান্ত বৰকাকতি আৰু সত্যেন শৰ্মাৰ ৰচিত গীত শুনিবলৈ পাব 7:20। 7:30 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি। 8:00 বাতৰিৰ শিৰোনাম। 8:02 উপন্যাস পাঠৰ অনুষ্ঠানটি শুনিবলৈ পাব। হিন্দী বোলছবিৰ গীত আগবঢ়োৱা হ'ব 8:22। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 নিজৰা অনুষ্ঠানটি শুনিবলৈ পাব। আজিৰ অনুষ্ঠানত কাৰ্বি গীত আগবঢ়োৱা হ'ব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিবলৈ পাব। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। কাইলৈ 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনাত নিবেদন কৰা হ'ব প্ৰভাত শৰ্মা আৰু সংগীতা দাসৰ কণ্ঠৰ বৰগীত, দম্বৰুধৰ পাঠকে পৰিৱেশন কৰা লোকগীত আৰু জুবিন গাৰ্গৰ কণ্ঠৰ টোকাৰী গীত। 6:30 আগবঢ়োৱা হ'ব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰত বিশিষ্ট নাট্যকাৰ ঔপন্যাসিক অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি। সাক্ষাৎগ্ৰহণ কমল শৰ্মাৰ। 7:00 নিয়োগ বাতৰি। 7:05 বাতৰি শুনিবলৈ পাব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত অনুষ্ঠানটি। কাইলৈ 7:30 আগবঢ়োৱা হ'ব মূৰ্ছনা অনুষ্ঠানটি। 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ। গীতিমালিকা অনুষ্ঠানটি শুনিবলৈ পাব 8:30। 9:00 পুৱাৰ আঞ্চলিক বাতৰি। 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। 9:20 আগবঢ়োৱা হ'ব আপুনি বিচৰা গীত অনুষ্ঠানটি। শ্ৰোতাসকলে কাইলৈ 10:00 শুনিবলৈ পাব কৃত্ৰিম বুদ্ধিমত্তা উৎপত্তি বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে নগাঁৱৰ বিষয় শিক্ষক জয়ন্ত কুমাৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি। সাক্ষাৎগ্ৰহণ হিৰণ্যপ্ৰভা দিহিঙীয়াৰ। শ্ৰোতাসকলে কাইলৈ দিনৰ 11 বজাৰ পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান লগতে বাতৰি শুনিবলৈ পাব। কাইলৈ বিয়লি 4:30 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগত খেলৰ শিতান্তি আগবঢ়াব নয়নমণি বৰাই। সন্ধিয়া 5:00 হিন্দী বাতৰি, 5:15 অসমীয়া আঞ্চলিক বাতৰি। মাধৱপাৰা সম্পৰ্কে এটি অনুষ্ঠান যুগুত কৰি আগবঢ়াব কাইলৈ সন্ধিয়া 5:25 আমৈ অনুষ্ঠানত ৰুলি শইকীয়াই। 5:45 নাম শুনিবলৈ পাব। 6:00 বাতৰি, 6:10 নিবেদন কৰা হ'ব কৃষকবাণী অনুষ্ঠানটি। 6:44

শ্রোতাসকলে কাইলৈ আধুনিক গীতৰ অনুষ্ঠানত বিদিশা ভূঞাৰ কণ্ঠৰ গীত শুনিবলৈ পাব 7:20। 7:30 আগবঢ়োৱা হ'ব সুৰলহৰী অনুষ্ঠানটি। বিয়লিৰ ৰং অনুষ্ঠানটি শুনিবলৈ পাব 8:02। 8:32 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 8:45 সমাচাৰ প্ৰভাত আৰু 9:00 News@9। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কাইলৈ খেয়াল আৰু বাঁহীবাদন শুনিবলৈ পাব। শ্ৰোতাসকলে ইমান পৰে আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। আপোনালোকক এইখিনিতে জনাও যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। সেই সময়খিনিত ইচ্ছুক শ্ৰোতাই আমাক যোগাযোগ কৰিব পাৰিব 9435053214 এই নম্বৰত। পুনৰ কৈছোঁ 9435053214। এতিয়া আগবঢ়াইছোঁ চন্দ্ৰধৰ বৰুৱাৰ ৰচিত এটি বৃন্দগীত।

0: Ja, Aga Bunny. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযানে দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। কলকাতাৰ তালতলাত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে আৰু জাৰ্মানীত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ অল চেম্পিয়নশ্বিপ পিষ্টল আৰু ৰাইফল ইভেণ্টত 7টা স্বৰ্ণপদক লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত শ্ৰীৰাধাকৃষ্ণনে নন্দপ্ৰভু শ্ৰী কেম্পাগৌড়া 517 সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত উপস্থিত থাকিব। দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। মাদক দ্ৰব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্ৰত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্ৰব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিশ্বৰ মাদক দ্ৰব্য সমস্যা, নিৰন্তৰ সমস্যা, নতুন প্ৰত্যাহ্বান, উদ্ভাৱনীমূলক সমাধান। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত এখন নিচামুক্ত ভাৰত গঢ়াৰ বাবে জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টা পুনৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয়ভাৱে অভিযান চলাই থকা বিশ্ববিদ্যালয়, অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান আৰু সংস্থাসমূহৰ শলাগ লয়। এনে প্ৰতিষ্ঠানসমূহৰ প্ৰচেষ্টাই এখন শক্তিশালী, স্বাস্থ্যৱান আৰু নিচামুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেত্ৰত সজাগতাৰ প্ৰসাৰৰ লগতে মাদক দ্ৰব্যৰ পৰা মুক্ত হোৱাত সহায় কৰা যুৱচামক সুস্বাস্থ্য আৰু নিৰ্দিষ্ট লক্ষ্যৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ বাবে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি অহাসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। এই দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে ভাৰতে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ দৰে গোলকীয় প্ৰত্যাহ্বানৰ বিৰুদ্ধে এখন শক্তিশালী যুঁজ দি আহিছে বুলি উল্লেখ কৰে। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযান দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশ কৰিছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই ড্ৰাগছমুক্ত ভাৰত নিৰ্মাণৰ গুৰুত্ব সম্পৰ্কে লিখা লেখনি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এই বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো জনসাধাৰণক ড্ৰাগছমুক্ত ভাৰত আৰু বিকশিত ভাৰত নিৰ্মাণত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। লেখনিটোত শ্ৰীবাৰ্মাই উল্লেখ কৰে যে যুৱ প্ৰজন্মৰ ভৱিষ্যত আৰু দেশৰ প্ৰগতিত হেঙাৰ হিচাপে থিয় দিয়া ড্ৰাগছক চৰকাৰে জৰুৰী বিষয় হিচাপে গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে সকলো জনসাধাৰণকে, বিশেষকৈ যুৱ প্ৰজন্মক নিচামুক্ত ভাৰত অভিযানৰ অংশ ল'বলৈ আহ্বান জনায়। সকলোৰে সহযোগত এই অভিযান এটি গণ আন্দোলনৰ ৰূপ লৈ ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লগতে এখন উন্নত ভাৰত গঢ় লৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই পদক্ষেপে বিকশিত ভাৰতৰ সপোন গঢ়াত শক্তিশালী ভেটি হিচাপে কাম কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অৰ্থনৈতিক বিকাশ তথা যুৱক যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্ৰীশ্বাহে ড্ৰাগছ বিৰোধী এই যুঁজত যুৱক যুৱতী আৰু আই মাতৃসকলক একগোট হৈ যুঁজ দিবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ অবিৰত অভিযান চলি আছে বুলি দিল্লীত অনুষ্ঠিত নাৰ্কো কোঅৰ্ডিনেচন চেণ্টাৰৰ 10ম শীৰ্ষ পৰ্যায়ৰ বৈঠকত শ্ৰীশ্বাহে জানিবলৈ দিয়ে। ড্ৰাগছ অপৰাধৰ সৈতে জড়িত তথ্য শীঘ্ৰে প্ৰশাসনক অৱগত কৰোৱাৰ বাবে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো বিভিন্ন অনলাইন পৰ্টেল মুকলি কৰিছে বুলি শ্ৰীশ্বাহে সদৰি কৰে। আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলক এই পৰ্টেলত ৰুজু হোৱা গোচৰৰ সবিশেষ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰিবলৈ আহ্বান জনায়। শ্ৰীশ্বাহে কয় যে সময়মতে তথ্যসমূহ নিৰীক্ষণ কৰিলে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযান শক্তিশালী হৈ উঠিব। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত শ্ৰীশ্বাহে বৈঠকত ড্ৰাগছমুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে বিশেষ পৰিকাঠামো প্ৰস্তুত কৰাৰ লগতে মাদকদ্ৰব্য নিয়ন্ত্ৰণৰ নথিপত্ৰ 2026-29 উন্মোচন কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত অনুষ্ঠিত হোৱা বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। ব্ৰিটেইন আৰু ভাৰতৰ সম্পৰ্কক উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ নেতৃত্ব বহন কৰাৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে এই কথা প্ৰকাশ কৰে। এই অংশীদাৰিত্ব সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীগোৱেলে তেওঁৰ সকলো সতীৰ্থ বঁটাপ্ৰাপকক অভিনন্দন জনায়। শ্ৰীগোৱেলে কয় যে জুলাই মাহৰ 15 তাৰিখৰ পৰা কাৰ্যকৰী হ'বলগীয়া ভাৰত ব্ৰিটেইনৰ বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিখন ব্ৰিটিছ সংসদীয় ইতিহাসত আটাইতকৈ কম সময়ৰ ভিতৰতে কাৰ্যকৰী হোৱা এখন বাণিজ্য চুক্তি। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কলকাতাৰ তাৰাতালাত সংঘটিত নিৰ্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে। আহতসকলৰ কলকাতাৰ এছ এছ কে এম হস্পিতালত চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈ উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত অভিযুক্ত কৰি পুলিচে এগৰাকী চৰকাৰী বিষয়াৰ লগতে 6 জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিকটসকলৰ নিকট আত্মীয়লৈ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আহতসকলৰ বাবে 50,000 টকাকৈ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও নিহতসকলৰ পৰিয়ালবৰ্গলৈ 10 লাখ টকাকৈ আৰু আহতসকলৰ বাবে 1 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ভূটানৰ শিক্ষামন্ত্ৰী ইজাংদি থাপাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে ভূটানৰ শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে শিক্ষকসকলৰ প্ৰশিক্ষণ, দক্ষতা, কৰ্মযোগ্যতা, ডিজিটেল শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা, বহনক্ষম পৰ্যটন, পৰম্পৰাগত চিকিৎসা আৰু সৰ্বাংগীন উন্নয়ন আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুয়ো দেশৰ মাজত শিক্ষা, উদ্ভাৱন আৰু বিকাশ যথেষ্ট সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰত ভূটানৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধি পাইছে আৰু শিক্ষা, দক্ষতা আৰু জ্ঞানৰ অংশীদাৰিত্ব দুয়োখন দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানে তাকাইছিয়ে ষষ্ঠদশ ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশ ল'বলৈ 1 জুলাইৰ পৰা 3 জুলাইলৈ নতুন দিল্লী ভ্ৰমণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সন্মিলনখনে দুয়োপক্ষৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক বিষয়সমূহত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। এয়া হ'ব জাপানৰ প্ৰধানমন্ত্ৰী তাকাইছিৰ প্ৰথমটো ভাৰত ভ্ৰমণ। যোৱা বছৰ আগষ্টত অনুষ্ঠিত হোৱা 5ম ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টকিঅ' ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে চলিত মাহৰ 24 আৰু 25 তাৰিখে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চু হিউনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিস্তৃত আলোচনাত অংশ লয়। দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, বিত্তীয় সহযোগিতা, জাহাজ নিৰ্মাণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নৱপ্ৰযুক্তি, ষ্টাৰ্টআপ, শিক্ষা, সংস্কৃতিকে ধৰি জনসাধাৰণৰ আদান প্ৰদান আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহযোগিতাৰ পৰ্যালোচনা কৰে। তেওঁলোকে আঞ্চলিক আৰু বৈশ্বিক উন্নয়নৰ বিষয়তো মত বিনিময় কৰে। জাৰ্মানীত অনুষ্ঠিত শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পিষ্টল আৰু ৰাইফল ইভেণ্টত আকৰ্ষণীয় প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় শ্বুটাৰসকলে 7টা স্বৰ্ণপদক লাভ কৰি পদক তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ 24টা পদক লাভ কৰিছে, তাৰ ভিতৰত 7টা স্বৰ্ণ, 8টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক। সেজেল কাম্বলে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ স্বৰ্ণ আৰু হিমাংশীয়ে ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতাত ভাৰতৰ অভিযান আৰম্ভ কৰে। তাৰ পিছতে সেজেল, বংশিকা আৰু নৈবা বিষ্ণেই দলীয় ইভেণ্টত স্বৰ্ণপদক লাভ কৰে। সমীৰে পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰাৰ লগতে পুৰুষৰ 50 মিটাৰ ৰাইফল থ্ৰী পজিচন প্ৰতিযোগিতাত ৰোহিত কানিয়ান বিজয়ী হয়। ভাৰতীয় শ্বাটলাৰ ৰৌণক চৌহানে আজি ফুলাৰ্টনত ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত অঘটন ঘটাইছে। তেওঁ বিশ্বৰ ষষ্ঠস্থানৰ আৰু চীনা টাইপেৰ পুৰুষৰ শীৰ্ষস্থানপ্ৰাপ্ত চৌ টিয়ান চেনক পোনপটীয়া 21-17, 26-24 গেমত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে নিচামুক্ত ভাৰত অভিযানে দেশজুৰি এটা গণ আন্দোলনৰ ৰূপ লৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক লণ্ডনত বাৰ্ষিক ব্ৰিটেইন ভাৰত বঁটা 2026 প্ৰদান কৰা হয়। কলকাতা তারাতালাত সংঘটিত নির্মীয়মান অট্টালিকা ভাঙি পড়ার ফলত মৃত্যু হওয়া লোকর সংখ্যা 15 জনলৈ বৃদ্ধি পাইছে আর জার্মানীত অনুষ্ঠিত ISSF জুনিয়র চ্যাম্পিয়নশিপত পিস্তল আর রাইফল ইভেন্টত ভারতীয় শ্রোতাসকলে তালিকার শীর্ষস্থান দখল করেছে। আমার এটির বাতৰি ইমানেই, পরবর্তী মুখ্য বাতৰি নিশা 8 বজাত শুনবলে পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্চত এয়া আকাশবাণী নগাঁও। আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে সাবিত্ৰী দাসৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠৰ প্ৰথমটো গীতৰ কথা ৰত্নকান্ত বৰকাকতী।

শ্ৰোতাসকলে ইমান পৰে ৰত্নকান্ত বৰকাকতি আৰু সত্যেন শৰ্মাৰ ৰচিত সাবিত্ৰী দাসৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। আপোনালোকৰ প্ৰিয় অনুষ্ঠান সুৰলহৰি সজাই এয়া মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু আজি মোক সহযোগ কৰিছে হিমাক্ষী মজুমদাৰে। আশা ৰাখিছোঁ আপোনালোক য'তে আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, লগতে শুনি আছে আমাৰ অনুষ্ঠান আৰু নিশ্চয় অধীৰ আগ্ৰহেৰে বাট চাই আছিল আজিৰ সুৰলহৰি অনুষ্ঠানটি শুনিবৰ বাবে। প্ৰশ্ৰোতা, মানুহৰ প্ৰধান আৰু প্ৰয়োজনীয় গুণ হৈছে মানৱীয়তা। পিছে দিনক দিনে মানুহৰ মানৱীয়তা লোপ পাইছে নেকি? দিনক দিনে আমি নিজৰ মনটোক সংযম কৰিব নোৱাৰা হৈছোঁ। কিন্তু কিয় এনে হৈছে? আমাৰ যেন ধৈৰ্য আৰু সহ্য শক্তি কমি গৈছে, খং নামৰ স্বভাৱটোক অধিক উগ্ৰ আৰু অত্যাধিক হৈ পৰিছে, যাৰ ফলত মানুহে নিজৰ বিবেক বুদ্ধিক আওকাণ কৰি হিংসা, ক্ষোভ আৰু অহংকাৰত লিপ্ত হৈছে। খঙৰ ভমকত আমি ইজনে আনজনক নিৰ্দয়ভাৱে আক্ৰমণ কৰিব পৰা হৈছোঁ। অৱশ্যে সকলো মানুহ এনে নহয়, ধৈৰ্যশীল আৰু সংযমী লোক সকলোৰে প্ৰিয়। আমি যদি মানুহেই মানুহৰ দুখ নুবুজো তেন্তে কোনে বুজিব? আহকচোন আমি সকলোৱে খং, হিংসা, অহংকাৰ ত্যাগ কৰি দয়াশীল, নম্ৰ, ভদ্ৰতাৰে এখন সুস্থ সমাজ গঢ়ো য'ত শিশুসকলে কেৱল মানৱীয়তাৰ কথাকে শিকে, কেৱল মানুহে মানুহক ভাল পোৱাৰ কথাকে শিকে। আমি নোৱাৰোনে? নিশ্চয় পাৰোঁ। প্ৰিয় শ্ৰোতা, আমাৰ সকলোৰে জীৱনত এনে কিছুমান মুহূৰ্ত আহে যে কেতিয়াবা আমাৰ খুব বেছি খং উঠে আৰু খঙৰ ভমকত নিজৰ আপোন কাৰোবাক কেতিয়াবা খুব গাত লগাকৈ, খুব বেয়াকৈ কৈ পাওঁ আৰু পিছত আমাৰ নিজৰে বেয়া লাগে যে চে কিয়বা এনেকৈ ক'লোঁ, নোকোৱা হ'লেওতো হ'লহেঁতেন। তেনেকুৱা আপোনালোকৰ জীৱনতো বাৰু ঘটনা আছে নেকি? যদিহে আছে আমাক জনাব। বা মানৱীয়তাৰ খাতিৰত যে আমি ইজনে আনজনক সহায় কৰোঁ, বিপদত পৰা লোকক সহায় কৰোঁ, কোনোবা অনাহৰত থাকিলে আমি দুবেলা দুমুঠি ভাতৰ যোগাৰো কৰি দিওঁ, ৰাস্তাত কোনোবাই খোজকাঢ়ি যাব নোৱাৰিলে ৰাস্তাটো পাৰ কৰাই দিওঁ, বহু ধৰণে আমি বহু মানুহক বিভিন্ন সময়ত সহায়ো কৰোঁ। নিশ্চয় আপোনালোকেও কৰে। এই সকলোবোৰ কথা আমাৰ সৈতে আজিৰ অনুষ্ঠানত ভাগ বতৰা কৰকচোন। তেনে কিছুমান স্মৃতি, তেনে কিছুমান ভাল লগা মুহূৰ্ত, তেনে মানৱীয়তাৰে ভৰা কাম যদি আপুনিও জীৱনত কৰিছে তেন্তে এই কথা আমালৈ লিখি পঠিয়াওক, আমি আজিৰ অনুষ্ঠানত প্ৰচাৰ কৰিম। তেন্তে আহকচোন আমি কথাৰ মাজতে এটি গীত শুনি লওঁ, যিহেতু গীতৰ অনুষ্ঠান আৰু লৈ আহিছোঁ এমুঠি সুমধুৰ গীত। গতিকে প্ৰথমটো গীত আগবঢ়াব লৈছোঁ দ্য বাৰ্ণিং ট্ৰেইন বোলছবিখনৰ মহম্মদ ৰফি, আশা ভোছলে আৰু সংগীসকলৰ কণ্ঠত। আমাৰ ফোন নম্বৰ 9435053214, পুনৰ কৈছোঁ 9435053214।

আশা ৰাখিছোঁ শ্ৰোতাসকলে গীতটি শুনি ভাল পালে। আজিৰ অনুষ্ঠান আপোনালোকে শুনি আছে হিৰণ্যপ্ৰভাৰ সৈতে, আৰু বহুজনে ইতিমধ্যে ফোন কৰি অনুষ্ঠান শুনি ভাল পোৱাৰ কথা কৈছে। আজিৰ বিষয়টো খুব ভাল পোৱাৰ কথা জনাইছে মোক বৰজহাৰ পৰা ৰঞ্জিত বৰা ডাঙৰীয়াই। তেখেতে ফোন কৰি কৈছে যে খুব সুন্দৰ বিষয় এটা লৈছে আৰু এই বিষয়টোৰ ওপৰত আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে গীত এটি গাই থৈ গৈছে। গীতটি নিশ্চয় আপোনালোক সকলোৰে মনত আছে, গীতটো আমাৰ মুখে মুখে আছে। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা সমনীয়া, ভাবিব কোনেনো কোৱা। সঁচাকৈয়ে খুব সুন্দৰ গীত এটি এই সুন্দৰ সময়খিনিত মনত পেলাই দিয়াৰ বাবে ৰঞ্জিত বৰা ডাঙৰীয়ালৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমাৰ নিয়মীয়া শ্ৰোতা ৰুণু কাকতি বাইদেৱে বৰজহাৰ পৰা অনুষ্ঠান শুনি আছে, খুব ভাল লাগিছে বুলি জনাইছে, ধন্যবাদ বাইদেউ। জামুগুৰিৰ পৰা ধৰ্মকান্ত নাথে অনুষ্ঠান শুনি আছে, তেওঁ আমাৰ নিয়মীয়া শ্ৰোতা। তেলিয়া গাঁৱৰ পৰা জিতুমণি কলিতা, হিমশেখৰ কলিতাই একেলগে আমাৰ অনুষ্ঠান শুনি আছে, দুয়োজনলৈকে আমি কৃতজ্ঞতা জনাইছোঁ। অনুষ্ঠান শুনি মন্তব্য প্ৰেৰণ কৰিবলৈও অনুৰোধ জনাইছোঁ। আৰু এটি মেছেজ লৈছোঁ, বা মোৰ আজি এক্সাম শেষ হ'ল আৰু মই সুৰলহৰী অনুষ্ঠান মা আৰু মই শুনি আছোঁ। মই অৰূপ নাথে কামপুৰৰ পৰা কৈছোঁ আৰু আমি ৰেডিঅ' শুনি থকা 5 বছৰ হ'ল। অৰূপ আমাৰ নিয়মীয়া শ্ৰোতা, অৰূপ আজি পৰীক্ষা কেনেকুৱা হ'ল? পৰীক্ষা যিহেতু শেষ হ'ল, নিশ্চয় এতিয়া গৰম বন্ধ হ'ব নেকি কেনেবাকৈ জনাবাচোন। পৰীক্ষা শেষ হোৱাৰ পাছৰ সময়খিনি কিদৰে কটাবা সেই বিষয়েও জনাবা। ৰেডিঅ' অন কৰি অনুষ্ঠানসমূহ শুনি বাঁহৰ গাজৰ লগত ভোট জলকীয়াৰ আচাৰ বনাইছোঁ, কিন্তু তোমালৈ বুলি দত্তকে লিখি পঠিয়াইছে মোৰ খুবেই আপোন পৰিয়ালটিয়ে, দক্ষিণ সূতাৰ গাঁৱৰ মামণি হাজৰিকাই। নিশ্চয়কৈ বাঁহ গাজ আৰু ভোট জলকীয়াৰ আচাৰ ভাগ কিন্তু মোকো লাগিব দেই, দাবী নহয় ঠিক আবদাৰ কৰিছোঁ। গতিকে খুব ভাল লাগিছে, ইমান সুন্দৰ বতৰ আৰু বতৰৰ বস্তু বতৰতেই খালে খুব ভাল লাগে, নহয় জানো? ধন্যবাদ জনাইছোঁ, আমাৰ অনুষ্ঠান শুনি আছে, নিশ্চয় ভাল পাইছে। বা তোমাৰ ভালনে? বহুদিন মেছেজ কৰা নাছিলোঁ, আজি আকৌ এবাৰ মেছেজ কৰিলোঁ। এইকেইদিন পৰীক্ষা হৈ আছিল সেইবাবে আগতে মেছেজ কৰিব নোৱাৰিলোঁ। মোৰ পৰীক্ষাত বহুত ভাল হৈছে, মা আৰু মই একেলগে শুনি আছোঁ। গগনজ্যোতি বৰা জাগিয়াল গাঁৱৰ পৰা, গগন তোমাৰ পৰীক্ষা ভাল হৈছে বুলি কোৱাত খুব ভাল পাইছোঁ। ৰেডিঅ'ৰ অনুষ্ঠানো তুমি যিহেতু শুনি থাকা আৰু তাৰ লগতে তুমি খুব ভালকৈ পঢ়া শুনাও কৰা, মাৰ লগত একেলগে অনুষ্ঠান শুনি আছা, এইবাৰ কোন ক্লাছলৈ পাবা বাৰু কোৱাচোন, নে কোন ক্লাছত পঢ়ি আছা? নিশ্চয় ছমহীয়া পৰীক্ষা হৈছে চাগে, নহয় জানো? পৰীক্ষা ভাল হ'ল বুলি জানি খুব ভাল লাগিছে। গগন, ময়ো বহুদিনৰ পাছত আহিছোঁ, বহুদিন মই নাছিলোঁ। অনুষ্ঠান এতিয়া এইদৰে মই আগবঢ়াই থাকিম, শুনি থাকিবা, ভাল লাগিব। দিহিঙীয়া বাইদেউ, আপুনি পৰিৱেশন কৰা অনুষ্ঠানবোৰ বহুত ভাল পাওঁ, আপোনালৈ হিয়া ভৰা শুভেচ্ছা থাকিল। দুলুমণি দেৱী চমুৱা গাঁৱৰ পৰা, দুলুমণি দেৱী বাইদেউ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ময়ো আপোনালোকক খুব ভাল পাওঁ, এইদৰে আপোনালোকে আমাক আশীৰ্বাদ কৰি থাকিব, মৰম যাচি থাকিব। আমি হোৱাটছএপৰ জৰিয়তেও বহুকেইটা মেছেজ আহি আছে, মই ল'ম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান গতিকে এটি গীতটো আগবঢ়াবই লাগিব। আৰু কালি আমাৰ নিয়মীয়া শ্ৰোতা এগৰাকীয়ে, কালি ঠিক নহয়, 24 তাৰিখে অনুৰোধ জনাইছিলে এটি গীতৰ বাবে, গতিকে সেই গীতটি মই আজি লৈ আহিছোঁ, গীতটি শুনি লওঁ আহকচোন। এই গীতটি কাৰ কণ্ঠত আছিল আপোনালোকে মোক জনাবচোন।

আপোনালোকৰ বাবে আগবঢ়াই দিম। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে বিষয় শিক্ষক জয়ন্ত কুমাৰ দাসে আৰু মই তেখেতৰ সাক্ষাৎকাৰ লৈছিলোঁ। কাইলৈ এই দীঘলীয়া সাক্ষাৎকাৰটিত বহুখিনি নজনা কথা, AIৰ বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে বহুখিনি কথা জানিব পাৰিব। আশা ৰাখিছোঁ আপোনালোকে অনুষ্ঠানটি শুনিব কাইলৈ পুৱা 10 বজাত। অমৰজ্যোতি নাথে এই মন্তব্যটি কৰিছিল। অমৰজ্যোতি নাথ আমাৰ নিয়মীয়া শ্ৰোতা, ধন্যবাদ অমৰজ্যোতি ইমান সুন্দৰ এটি মন্তব্য, লগতে ইমান সুন্দৰকৈ এটি বিষয় আমাক জনোৱাৰ বাবে। নমস্কাৰ, মই অসীম দেউৰী, গাঁও কুশতলী, মৰিগাঁও। অনুষ্ঠানটি খুবেই ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। নমস্কাৰ বা, আপুনি ভালে আছেনে? মই মৰিগাঁৱৰ দণ্ডুৱা হালধিবাৰীৰ পৰা কৈছোঁ। মোৰ নাম ভায়লিনা দেৱী। মই আকাশবাণীৰ সকলো অনুষ্ঠান শুনি বহুত বেছি ভাল পাওঁ। পঢ়াৰ মাজতো অনুষ্ঠানবোৰ শুনো। মই আৰু মোৰ মা নীলু দেৱী, দেউতা অৰুণ নাথ, দাদা সীমান্ত নাথ আৰু ভণ্টি ৰশ্মি দেৱী সকলোৱে একেলগে অনুষ্ঠান শুনি আছোঁ। ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ পৰিয়ালটিৰ এটি ফটো আমালৈ পঠিয়াইছে। ইমান সুন্দৰ ফটোখন দেখি আমাৰো ভাল লাগিছে। আপোনালোকৰ গোটেইকেইজনক দেখি আছোঁ মই, মোৰ চকুৰ সন্মুখত ফটোখন মই চাই মেছেজটো পঢ়ি আছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান শুনাৰ বাবে। আৰু একেলগে পৰিয়ালটিয়ে যে অনুষ্ঠান শুনি আছে তাৰো ভিডিঅ' অথবা ফটো তুলি আমাক পঠিয়াবচোন। আমি আৰু বহুতো মেছেজ আছে, মই পঢ়ি যাম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান আমি পুনৰ গীতৰ মাজলৈ যাব লাগিব। এটি মেছেজ লৈ লৈছোঁ দেই। 15 মে' শনিবাৰে বিয়লি 4:30 বজাৰ যুৱ তৰংগ অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কে বহু কথা জানিবলৈ পাই মই অতি আনন্দিত আৰু মনটো বৰ বিষাদো লাগিল। কলহৰ আকাৰ বেলেগ ধৰণৰ হ'লেও একে মাটিৰে তৈয়াৰী, গৰুৰ ৰং বিবিধ হ'লেও গাখীৰৰ ৰং একেই, ঠিক তেনেদৰে জগতত বিবিধ প্ৰাণী থাকিলেও আত্মা কিন্তু একেই। দক্ষিণ সূতাৰ গাঁৱৰ পৰা মাধৱ হাজৰিকাদেৱে মন্তব্যটি প্ৰেৰণ কৰিছে। আমি আপোনালৈ ধন্যবাদ জনাইছোঁ। যিহেতু জুবিন গাৰ্গৰ কথা ওলাওঁতেই তেখেতৰ গীত এটি যদি আগনবঢ়াওঁ তেতিয়াহ'লে অনুষ্ঠানটি আধৰুৱা হ'ব, নহয় জানো? আৰু আমাৰ এজন নিয়মীয়া শ্ৰোতা ধৰ্মকান্ত নাথদেৱো যিহেতু অনুৰোধ কৰিছিলে, সেই অনুৰোধ মৰ্মে আমাৰ সহযোগী কিৰণ চন্দ্ৰ নাথে এটি গীত আগবঢ়াইছে। গীতটি জুবিন গাৰ্গৰ কণ্ঠত, গেংষ্টাৰ বোলছবিৰ। আহক একেলগে শুনো।

আশা কৰিছোঁ শ্ৰোতাসকলে গীতটি শুনি ভাল পালে। আপোনালোকে সুৰলহৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, আৰু অনুষ্ঠান উপস্থাপন কৰিছোঁ মই হিৰণ্যপ্ৰভাই। আৰু আজিৰ অনুষ্ঠানত প্ৰথমে আমি আজি মানৱীয়তাৰ কথা পাতি আছিলোঁ, আপোনালোকৰ নিশ্চয় মনত আছে। আৰু এজন শ্ৰোতাই আমাক জনাইছে, ভাৱনা ডেকা, তেওঁ বৰঘাটৰ হয়, তেওঁ জনাইছে যে তেওঁ হেনো এবাৰ দোকান এখনত তেওঁক বেছিকৈ ঘূৰাই দিয়া 100 টকা এটা তেওঁ পুনৰ দোকানীজনক উভতাই দিছিল। ঘটনাটো খুব ডাঙৰ ঘটনা নহয়, সৰু ঘটনা, কিন্তু এই সৰু সৰু ঘটনাবিলাকেই আচলতে আমাৰ মনত কেতিয়াবা ৰৈ যায়। সেই দোকানীজনে দিনটোত কিমানখিনি টকা উপাৰ্জন কৰে, কিমানখিনি তেওঁৰ লাভ থাকি যায়, সেই ভিত্তিত যদি তেওঁ 100 টকাটো ৰাখি থলেহেঁতেন তেতিয়া ভাবকচোন দোকানীজনৰ কিমান লোকচান হ'লহেঁতেন। কিন্তু এই সৰু ঘটনাটোৱে, সৰু কামটোৱে সেই দোকানীজনৰ মনতো এটা আশ্বাস জন্মালে আৰু তেখেতৰ মনটো, ভাৱনাৰ মনটো খুব শান্তিৰ পৰিতৃপ্তিৰে ভৰি পৰিল। ইমান সুন্দৰ এটি স্মৃতি আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে ভাৱনা, তোমাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমাৰ বহুকেইজন শ্ৰোতাই অনুষ্ঠান শুনি আছে, সময়ো যিহেতু কম, অনুষ্ঠান শুনি থকাৰ কথা জনাইছে গা সজোৱাৰ পৰা ৰাজীৱ বৰদলৈয়ে, ৰহাৰ পৰা পাপৰি শইকীয়াই, জাগীৰোডৰ পৰা আমিৰুণ হাজৰিকা, মৰিগাঁও খোলাগাঁৱৰ পৰা পবীন ডেকা, কঠীয়াতলীৰ পৰা পবি শইকীয়া, তেওঁলোক আটাইকেইজন আমাৰ নিয়মীয়া শ্ৰোতা। আমাৰ অনুষ্ঠান শুনি প্ৰায়ে আমাক জনাই থাকে, মতামত প্ৰেৰণ কৰি থাকে, আজিও মতামত প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। বা মই দমালৰ পৰা কৈছোঁ, মোৰ নাম মৃদুল আমফিলি, মোৰ পৰীক্ষা চলি আছে, আপুনি আশীৰ্বাদ দিয়ক, তোমাৰ পৰীক্ষা ভাল হ'ব, তুমি চিন্তাই নকৰিবা, তুমি ভালদৰে পঢ়া শুনা কৰা আৰু খুব ভালদৰে পঢ়ি তুমি পৰীক্ষাত অৱতীৰ্ণ হ'বা, দেখিবা তোমাৰ পৰীক্ষাও ভালদৰে পাৰ হ'ব। ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠান শুনি থকাৰ বাবে, ভাল লাগিছে আজি ৰেডিঅ' শুনি, মন্তব্যটো প্ৰেৰণ কৰিছে কিন্তু নাম আৰু ঠিকনা পঠিওৱা নাই। মই পৃথিৰাজে কৈছোঁ, গান শুনি আছোঁ। পৃথিৰাজ আমাৰ নিয়মীয়া শ্ৰোতা, এইবাৰ ক্লাছ 4ত পালোঁ, বা পৃথিৰাজ 4লৈ পালা নেকি এইবাৰ, ধন্যবাদ জনাইছোঁ দেই অনুষ্ঠান শুনি থকাৰ বাবে। বা মই সপ্তম শ্ৰেণীত পঢ়োঁ, আমাৰ এইটো প্ৰথম পৰীক্ষা, গগনজ্যোতিয়ে পঠিয়াইছে, গগন ধন্যবাদ জনাইছোঁ, আমাৰ অনুষ্ঠান শুনি তুমি এইদৰে মন্তব্য প্ৰেৰণ কৰি থাকিবা। আৰু যিসকলে আমাৰ অনুষ্ঠান শুনি আছে, বহুতেই মন্তব্য কৰি আছে, ফোন কৰি আছে, যিহেতু সময় কম গতিকে আমি সকলোৰে ফোন মেছেজসমূহ ল'ব নোৱাৰোঁ, আপোনালোকে ফোন কৰি থাকিব, আমি কথা পাতি থাকিম, নামবোৰ মই লিখি যাম, আমি পৰৱৰ্তী অনুষ্ঠানত আপোনালোকৰ নামবোৰ ঘোষণা কৰিম। আপোনালোকে ফোন কৰি থাকিব 9435053214 এই নম্বৰত, মই আজি আছোঁ আপোনালোকৰ কাষত কথা পাতিবলৈ, গতিকে ফোন কৰি থাকিব 9435053214 এই নম্বৰত। সময় হৈছে অনুষ্ঠান সামৰাৰ, আগবঢ়াইছোঁ অনুষ্ঠানৰ একেবাৰে শেষৰটি গীত, পত্থৰ কে সনম বোলছবিখনৰ মোহাম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি শুনিলে।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। পৰিবহণ মন্ত্ৰী চৰণ বৰুৱাই আজি কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্ৰাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধানসভা সমষ্টিৰ মিংমাং গাঁও পঞ্চায়তৰ অন্তৰ্গত জেংৰাই নৈৰ খহনীয়া পৰিদৰ্শন কৰে। দেশৰ বিভিন্ন প্ৰান্তত আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হয়। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগত প্ৰায় 8 লাখ ভক্তৰ সমাগম ঘটে। গুৱাহাটীৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী পৌৰ নিগমে পাৰ্কিং আৰু বজাৰ ব্যৱস্থাপনাত স্বচ্ছতা অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। আৰু বেলফাষ্টত আজি ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো উপন্যাস পাঠৰ অনুষ্ঠানটি।
2: কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ। পাঠ ঝুনাকংকন ভূঞাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি এয়া তৃতীয় খণ্ড। মোৰো এটা সপোন আছে

0: আজি আমাৰ ঘৰলৈ কোন আহিব কচোন?
1: নাজানো সৰু পেহীদেউ।
0: আজি তহঁতৰ পেহা আহিব আমাৰ ঘৰলৈ।
1: কোন পেহানো?
0: তহঁতৰ হব লগা পেহা আকৌ।
2: তেনেতে দেউতা ওলাইছিলহি গৰুহাল আৰু গাইজনীক পদূলিৰ পুখুৰীত পানী খুৱাবলৈ। দেউতাই পথাৰৰ মাজত থকা গৌবাটৰ আলিটোত গৰু চৰাবলৈ গৈছিল। গৌবাটটোত নতুন ঘাঁহ বন ওলাইছিল। আহিন কাতি মাহত চৌদিশে ঘাঁহ বন নাইকিয়া হৈ আহিলে এইদৰে দেউতাই বা আমি গৰু চৰাবলৈ লৈ গৈছিলোঁ। দেউতাৰ উপস্থিতি অনুভৱ কৰি পেহী খৰখোজেৰে ঘৰলৈ গৈছিলগৈ। মই পদূলিতে থিয় দি আছিলোঁ। গৰুৱে পানী খাই হোৱাত দেউতাই বাৰীৰ পিছফালে গৰুকেইটাক বান্ধি থবলৈ খেদি লৈ গৈছিল। গৰুৰ ডিঙিত লগাই থোৱা ৰছীবোৰ চুচৰি চুচৰি গৈ আছিল। দেখাত সাপ বগাই যোৱাৰ দৰে লাগিছিল। মই পুখুৰীৰ পাৰৰ বালিত বহি পুখুৰীৰ গভীৰলৈ চাই আছিলোঁ। পুখুৰীত গৰৈ চেঙেলি মাছে ভৰি আছিল। মই বৰশী বোৱাৰ কথা ভাবিছিলোঁ। তেনেতে সেইদিনা আমাৰ ঘৰত পেহীক চাবলৈ মানুহ আহিছিল। এজন নহয় দুজন নহয় পাঁচজন আহিছিল। আইতাই ধেমালিতে কৈছিল,
3: গোটেই গাঁওখনে আহিছে নেকি? অ
2: আলহী হেনো কাকপথাৰৰ পৰা আহিছিল, চাইকেলেৰে আহিছিল। মূৰত চুলি কম থকা আৰু চকুৰে কেঁয়াকৈ চোৱা মানুহ এজনো আহিছিল, যাৰ বয়স হয়তো দেউতাতকৈও বেছি আছিল। তেওঁ বৰকৈ কথা কৈছিল। মটীয়া ৰঙৰ লং পেণ্ট এটা পিন্ধিছিল আৰু ভৰিত পিন্ধিছিল এযোৰ চেণ্ডেল। তেওঁ অনৰ্গল কথা কৈছিল,
4: আমাৰ কিন্তু ছোৱালী পছন্দ হৈছে দেই, সোনকালে কাম ফেৰা কৰিব লাগে। এই মাহতে ল'ৰাৰ ঘৰত বোৱাৰী এজনীৰ দৰকাৰ। অঁ,
3: আমাৰ ছোৱালী কিবা বজাৰৰ গৰু ছাগলী নেকি? দৰাৰ ঘৰ নোচোৱা নেমেলাকৈ দিম,
2: আইতাই কৈছিল। পিছত শুনিছিলোঁ বৰকৈ কথা কোৱাজন হেনো ছোৱালী চাবলৈ অহাজনৰ মোমায়েক। আলহীবোৰ বহিছিল আমাৰ ঘৰৰ মাজৰ কোঠাটোত থকা চাংখনত। আইতাই দুৱাৰৰ ওচৰতে পীৰা পাৰি বহিছিল। মই আইতাৰ গাতে আওঁজি আটাইৰে কথা শুনি আছিলোঁ। এজনে মুখত তামোল এখন চোবাই চোবাই কোনো কথাৰ ৰগৰ উলিয়াই বৰকৈ হাঁহিছিল। এবাৰত তেনেকৈ জোৰেৰে হাঁহোতে মুখৰ পৰা পিক ওলাই কাষৰ কেইজনৰ গা বুলাই দিছিল। আইতাৰ মুখৰ পৰা চি চি জাতীয় শব্দ এটা ওলাই আহিব খুজিছিল। পেহীক চাবলৈ অহাজন কলা বৰণৰ ক্ষীণ আছিল। দাঁত চেলাউৰি উজ্জ্বল মুখ আৰু মূৰত লিপিত খাই থকা চুলিৰে অৱশ্যে তেওঁ সাজি কাচিয়ে আহিছিল। মানুহজনে হয়তো নিজকে শকত ডাঙৰ কৰি তুলিবলৈ কেইবা তৰপৰ কাপোৰ পিন্ধিছিল। বৰকৈ কথা পতা নাছিল, এক সৌম্য গাম্ভীৰ্যত বুৰ গৈ আছিল তেওঁ। পিৰিক পাৰাককৈ ইফালে সিফালে চাইছিল তেওঁ। হয়তো পেহীক চাবৰ বাবে মন ব্যাকুল হৈ উঠিছিল। মানুহজনৰ ফালে মই বহু সময় ধৰি চাই আছিলোঁ আৰু ভাবিছিলোঁ পেহীৰ সৈতে জানো মিলিব। আলহীৰ সৈতে কথা পাতিবলৈ দেউতা বৰ দেৰিকৈহে ওলাই আহিছিল। সেই কথাটোত আইতা বিতুষ্ট হৈ পৰিছিল আৰু আলহী যোৱাৰ পাছত দেউতাক ককৰ্থনা কৰিছিল। দেউতাক দেখি পেহীক চাবলৈ অহাজনে এটা সুদীৰ্ঘ নমস্কাৰ দিছিল। দেউতাই ইটো সিটো সোধাত তেওঁ সেমেনা সেমেনিকৈ উত্তৰ দিছিল। বেছি কথা কোৱাজনে পেহীক চাবলৈ অহাজনক ঘোপাকৈ চাইছিল। আলহীৰে সৈতে কথা পাতিবলৈ মা আৰু পেহী একেলগে ওলাই আহিছিল। আলহীক চাহ জলপান তামোল খাবলৈ দিছিল পেহী আৰু মায়ে। পেহীৰ ৰূপ লাবণ্য হেনো আলহীয়ে বৰ পছন্দ কৰিছিল। বেছিকৈ কথা কোৱাজনে বাৰে বাৰে কৈছিল,
4: আমাৰ ফালৰ পৰা আমি সিদ্ধান্ত ললোৱেই, আমাক ছোৱালী লাগে, যিমান পাৰি সোনকালে।
3: লাগে বুলিলেই হ'লনে? আপোনালোক গৰু চোৰেই নে ছাগলী চোৰ কেনেকৈ জানিম আমি? আমিও দৰাঘৰ চাব লাগিব, তাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিম।
4: হ'ব হ'ব, দিন বাৰ চাই আপোনালোকো আহিব আমাৰ ঘৰলৈ।
2: পথাৰৰ সেউজীয়া ধাননিৰ একা বেকা পথেৰে তেওঁলোক উভতি যাওঁতে বেলি পৰিবৰ হৈছিল। সেইদিনা ৰাতিলৈ দেউতাই ঘৰত কন্দলৰ সূত্ৰপাত কৰিছিল। গধূলিতে গৰু গাই বান্ধি দেউতা ক'ৰবালৈ ওলাই গৈছিল, কিন্তু আন্ধাৰ

0: হোৱাৰ পিছতে দেউতা ঘৰ সোমাইছিলহি। ডপ ডপকৈ খোজ দি দেউতা পোনচাতে জুহাল ঘৰ পাইছিলগৈ। জুহালত মায়ে শাক কুটি আছিল, আইতা আছিল জুইৰ কাষত। দেউতাই আইতাক উদ্দেশ্যি কৰ্কশ মাতেৰে কৈছিল,
1: মানুহক কথা ক'ব নাজান?
2: ঔৱাই, মইনো কি ক'লো?
0: দেউতাই কোনো উত্তৰ নিদি দপ দপাই ওলাই গৈছিল। আচলতে আইতাই যে কৈছিল আলহী গৰু চুৰেই নে ছাগলী চুৰ আদি বুলি, সেই কথাতে দেউতা বিতুষ্ট হৈছিল। আলহী থকা অৱস্থাতে দেউতাই একো নকলেও,
1: আলহী যাওক ৰহ, গধূলিকে তহঁতক এমজা দিম,
0: এইবুলি পাঙি আছিল। অলপ সময়ৰ পাছত দমকলত হাত ভৰি ধুই দেউতাই গুজৌৰি গুমৰি পুনৰ ঘৰ সোমাইছিলহি। এইবাৰ আইতাই ফেপেৰি পাতি ধৰিলে,
2: তই ক'ত মৰি আছিলিগৈ? নিজে কথা পাতিব নোৱাৰিলি?
1: মই য'তেই নাথাকিলো, তহঁতে আলহীক সন্মানেৰে সুধিব নোৱাৰ?
2: কিহৰ সন্মান? আহিয়ে সিহঁতক ছোৱালী লাগে। আমাৰ ছোৱালী কি দেওবৰীয়া বজাৰৰ বস্তু নেকি?
0: এইবাৰ দেউতাই চিঞৰি চিঞৰি কৈছিল,
1: তহঁতে মোৰ নাক কাণ কাটিছ, ওলাই যাবি চব মোৰ ঘৰৰ পৰা।
0: দেউতাই উদ্ভ্ৰান্তৰ দৰে আইতাৰ ফালে চাইছিল। তাৰ পাছত হাতত থকা পীৰা এখন জুইৰ ওচৰলৈ দলিয়াই আকৌ গপ গপকৈ কোঠাটোৰ পৰা ওলাই গৈছিল। পীৰাখন ভাগ্যে আইতাৰ গাত লগা নাছিল। আইতাৰ কথাও সঁচা, লাগ বুলিলেই বাৰু ঘৰৰ জীয়ৰী এজনীক অজান মানুহক গতাই দিব পাৰি নেকি? দৰাৰ ঘৰখন চাব লাগিব, কেনেকুৱা বা মানুহ তেওঁলোক, সঁচাকৈয়ে যদি গুণ্ডা চোৰৰ ঘৰৰ মানুহ হয়। আইতাৰ সংশয় হয়। সৰু পেহী সাত আঠমহীয়ামান হওঁতেই ককা ঢুকাইছিল। আইতাই কম কষ্টৰে পেহীহঁতক ডাঙৰ দীঘল কৰিলেনে? আৰু এতিয়া পেহীক এঘৰলৈ উলিয়াই দিবৰ সময়ত যদি নোচোৱা নিচিন্তাকৈ দিয়া হয়, পেহীয়ে উৰেটো জীৱন দুখত ভুঞ্জিব নালাগিবনে? আইতাৰ ভয় হয়। ৰাতি শোওঁতে আইতাই কান্দিছিল, মুখৰ ভিতৰতে বিৰবিৰাই আছিল।
2: তোৰ ভনী বুলিবলৈ মাত্ৰ এজনীয়ে আছেগৈ, তাইকো খোৱাবলৈ পিন্ধাবলৈ টান পাই নোচোৱা নিচিন্তাকৈ এঘৰলৈ উলিয়াই পঠাব খুজিছ।
0: আমাৰ পেহী আছিল ৰূপ গুণেৰে অতুলনীয়া গাভৰু। পেহীৰ সৌন্দৰ্যক মানুহে মুক্ত কণ্ঠে গুণানুকীৰ্তন কৰিছিল। আমাৰ গাঁৱত পেহীৰ নিচিনা ধুনীয়া দ্বিতীয় এগৰাকী গাভৰু নাছিল। পেহীৰ লাৱণ্যময়ী ৰূপটো দেখি মোৰ অনুভৱ হয় আমাৰ আইতাও চাগৈ জীয়ৰীকালত ৰূপৱতী আছিল। কেতিয়াবা ভাব হয়, ককা অকন্তীৰ মৃত্যুৰ পাছত আইতাই নিজৰ যৌৱনক বান্ধি চাৰিটি ল'ৰা ছোৱালীক চাগৈ কম কষ্টৰে ডাঙৰ দীঘল কৰিলেনে? আইতাৰ ত্যাগৰ আধাৰত আজি আমি থিয় দি আছো। সেই ত্যাগৰ মহত্ব আমাৰ বাবে অপৰিসীম। মানুহৰ বিৱৰ্তন চাগৈ এনেকৈয়ে হয়। আমি জীৱনত যিখিনি পাইছো, আমাৰ প্ৰাপ্তি আচলতে পূৰ্বপুৰুষে কৰি থৈ যোৱা নিৰন্তৰ শ্ৰম সাধনাৰ ফল। ইচ্ছা কৰা হলে আইতাই বাঘ ভালুক তথা অলেক হিংস্ৰ জানোৱাৰেৰে ভৰপূৰ সেই দুৰ্গম ঠাই এৰি নিজৰ ককাইৰ ভাইৰ ওচৰলৈ যাব পাৰিলেহেঁতেন। কিন্তু ল'ৰা ছোৱালীকেইটাক ভালকৈ তুলি তালি ডাঙৰ দীঘল কৰাৰ স্বাৰ্থতে আইতাই প্ৰত্যাহ্বানক বুকুত সাৱটি ল'লে। তেনেহলে গৰু ছাগলী হাতলৈ উলিয়াই দিয়াৰ দৰে কোনোবাই লাগে বুলিলেই নিজৰ জীয়েকক উলিয়াই দিব পাৰিনে? অসম্ভৱ। যৌৱনে ডগমগাই থকা পেহীৰ গাভৰু দেহক চাবলৈ সেই দিনবোৰত আমাৰ ঘৰলৈ ডেকাৰ সোঁত বৈছিল। মোৰ মনত থকাৰ ভিতৰত মাইথঙৰ পৰা বৰ উফাইডাং মৰা এজন আহিছিল, ফিলৌবাৰীৰ পৰা এজন আহিছিল যাৰ শৰীৰত মাংসই নাইচোন বুলি পেহীয়ে মুখৰ আগতে প্ৰত্যাখ্যান কৰিছিল। প্ৰত্যাখিত এই ডেকাবোৰ যেতিয়া ঘৰলৈ উভতি গৈছিল, সিহঁতৰ হৃদয়ত বাৰু কেনেকুৱা অনুভৱ হৈছিল মোৰ জানিবলৈ বৰ মন যায় এতিয়া। বিষাদৰ অশ্ৰুৰে চাগে বেচেৰাহঁতৰ বাট ভেটি ধৰিছিল। প্ৰত্যাখ্যানৰ অসহনীয় বোজা কান্ধত লৈ যাওঁতে তেওঁলোকে চাগৈ ৰূপ গৰিমাৰে দৰ্পিতা পেহীক হাওপাত দি গৈছিল, নাজানো। পিছে মাকুমৰ পৰা এজন আহিছিল যাক পেহীৰ অন্তৰে বিচাৰিছিল। এই কথা কিন্তু আমাৰ ঘৰৰ কোনেও নাজানিছিল। জানিছিলো কেৱল মই। মোৰ চকুত পেহী ধৰা পৰি গৈছিল। মাকুমৰজন কাৰ সৈতে কেনেকৈ আমাৰ ঘৰলৈ আহিছিল মনত নাই, কিন্তু মনত আছে তেওঁ আমাৰ ঘৰত দুই নে তিনি নিশা থাকি গৈছিল। তেওঁ হেনো মাকুমৰ কোনোবা এটা প্লাইউড ফেক্টৰীত ছিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল।

0: সেই সময়ত উজনি অসম আৰু অৰুণাচলৰ বহু ঠাইত কাঠৰ মিল আছিল। এই মিলবোৰত কাম কৰিবলৈ অসমৰ নানা প্ৰান্তৰ পৰা লোক আহিছিল। আমাৰ ঘৰলৈ অহা মাকুমৰজনৰ আচল ঘৰ মাকুমত নাছিল, তেওঁ লখিমপুৰৰ ফালৰ আছিল। তেওঁ আমাৰ ঘৰলৈ আহোঁতে খাকী ৰঙৰ দীঘল পেণ্ট এটা পিন্ধি আহিছিল। আমাৰ ঘৰত থকা দুদিনতে পেহীৰ সৈতে অলেখ কথা পাতিছিল। কি পাতিছিল নাজানো, কিন্তু দুয়ো জীৱনৰ মনোৰম সময়খিনি উপভোগ কৰিছিল। দ্বিতীয় দিনা মানুহজনে খাকী পেণ্টটো আৰু এটা বগা হাফ গেঞ্জি পিন্ধি পিছফালৰ চোতালৰ দাঁতিতে লাগি থকা মিৰিকা টেঙাজোপাৰ কাষত বহিছিল। মেলা চুলিৰে পেহীয়ে তেওঁৰ ওচৰে পাজৰে অৱস্থান কৰিছিল। দুয়ো দুয়োৰে সৈতে জীৱনৰ অনিৰ্বচনীয় ৰংবোৰ ভগাই লৈছিল। এই পিৰিতি বিনোদন অৱশ্যে বেছি সময় নিতিকিল। দুদিনৰ পাছতে দুয়োৰে মাজত কিবা মতান্তৰ ঘটিছিল, ফলত তিনিদিনৰ দিনা মানুহজন গ'লগৈ পেহীৰ হৃদয় জোকাৰি থৈ। বোধকৰো পেহীৰ আৰু মানুহজনৰ মাজত সেয়াই শেষ দেখা। বিমৰ্ষিতা পেহীয়ে এই কথাটো সহজে ল'ব পৰা নাছিল। মানুহজন গুচি যোৱাৰ পাছত পেহীয়ে হেনো কেইবাখনো চিঠি লিখিছিল তেওঁলৈ। চিঠিত আঙুলি কাটি তেজ খান্দি দিছিল। অৱশ্যে পেহী বিয়া হৈ যোৱা দুবছৰমানৰ পাছত এই কথা ওলোৱাত মায়ে কৈছিল,
1: তহঁতি ভাবিছ তাই আঙুলি কাটি চিঠি তেজ লগাইছিল।
0: তাৰ পাছত মায়ে এপৰ হাঁহি কৈছিল,
1: মই ভাজিবলৈ লোৱা কুকুৰা মাংস এডোখৰ নি তাই চিঠিত ঘঁহি দিছিল, এতিয়া বুজিলি চিঠিত কাৰ তেজ।
0: পেহীয়ে চিঠিবোৰ কি কৰিছিল, সঁচাই মানুহজনলৈ পঠাইছিল নে নাই আমি নাজানো। বিষণ্ণতাত নিমজ্জিত পেহীয়ে আহি এদিন মোক ধৰিছিলহি।
2: সৰুটো, তই মোৰ লগত টাউনলৈ যাবি, কাকো পথাৰলৈ
3: যাম পেহীও,
2: তই এদিনলৈ স্কুল যাব নালাগে, মোৰ লগত ওলাবি, তোক হোটেলত মিঠাই খুৱাম।
0: মোৰ মন উৎফুল্লিত, কাৰণ সেই সময়ত টাউনলৈ যোৱা, গাড়ীত উঠা আৰু তাতোকৈ ডাঙৰ কথা হোটেলত সোমাই মিঠাই খোৱাৰ সমান আনন্দৰ কথা একোৱেই নাছিল। আমি হয়তো এবছৰত এদিন গাড়ী দেখিছিলোঁ, হোটেলত সোমাই মানুহে চাহ মিঠাই খোৱাৰ কথা শুনিছিলোঁহে, নিজে কোনোদিন সোমাই পোৱা নাছিলোঁ। এদিন আমি খুব ৰাতিপুৱাই কাকপথাৰলৈ ওলাইছিলোঁ। পেহীয়ে পুৱাতে গা পা ধুই মেখেলা চাদৰ পিন্ধি সাজি কাচি ওলাইছিল। মোৰনো সাজিবলৈ কি, হাফ পেণ্ট এটা চোলা এটা পিন্ধিলেই হ'ল। ভৰিত চেণ্ডেল পিন্ধিলোঁ নে নাই মনত নাই, কিন্তু মোৰ শৈশৱত মই ভৰিত জোতা কেতিয়াও পিন্ধি পোৱা নাছিলোঁ। আমি এপৰ খোজকাঢ়ি টঙনাত গৈ মিলন নামৰ বাছখনত উঠিছিলোঁগৈ। বাটত যাওঁতে মোৰ ভৰি বোকাত লুতুৰি পুতুৰি হৈছিল। ঠায়ে ঠায়ে পেহীয়ে মোক দাঙি লৈছিল। তেতিয়া হয়তো আহিন কাতি মাহেই চলি আছিল। আমি কাকপথাৰ গৈ পাওঁতে বেলি ওলাই বহুখিনি পাইছিলহি। পেহীয়ে মোক কাকপথাৰত থকা শিৱ মন্দিৰলৈ লৈ গৈছিল। মন্দিৰলৈ যোৱাৰ আগতে বাটত ধূপ এপেকেট কিনি লৈছিল। মন্দিৰৰ ভিতৰত বিৰাজ কৰা শান্ত সৌম্য পৰিৱেশৰ দৃশ্য মোৰ মনত এতিয়াও স্পষ্টকৈ ভাঁহি উঠে। সেইদিনা পেহীয়ে ধূপ জ্বলাই মন্দিৰৰ মজিয়াত পৰি গভীৰ আকুতিৰে প্ৰাৰ্থনা কৰিছিল। বহু পৰলৈকে পেহী মজিয়াতে পৰি আছিল। মই চুচুক চামাককৈ ইফালে সিফালে মন্দিৰৰ চৌহদ চাইছিলোঁ। পেহীয়ে প্ৰাৰ্থনা শেষ কৰি যেতিয়া মজিয়াৰ পৰা উঠিছিল, তেতিয়া পেহীৰ অশ্ৰুসিক্ত চকুজুৰি দেখিছিলোঁ। দেখিছিলোঁ সেই চকুত লুকাই থকা বেদনাৰ ছাঁ। পেহীৰ চকু দুটা ৰঙা পৰি আছিল, গালত বহি আছিল চকুলো বৈ যোৱাৰ চিন। উভতনি যাত্ৰা মনত নাই, কিন্তু সেইদিনা ৰাতি শোওঁতে আইতাই গোপনে সুধিছিল,
2: ঐ তই আজি পেহীয়াৰ লগত গৈছিলি নহয়, পেহীয়াৰে কি কৰিছিল?
3: পেহী মন্দিৰলৈ গৈছিল,
2: তাৰ পাছত
3: মন্দিৰত প্ৰাৰ্থনা কৰিছিল।
2: তোক হোটেলত মিঠাই খুৱাব বুলি কৈছিল, খুৱালে নে নাই?
3: নাই।
2: দেখিলি, তোক পেহীয়াৰে ঠগিলে।
0: তাৰ পাছত আইতা বহুপৰ নিচুপ হৈ শুই আছিল। পাছত আইতাই মোৰ মূৰত হাত বোলাই সুধিছিল,
2: পেহীয়াৰে মন্দিৰত সোমাই কান্দিছিল নেকি?
3: অ, কান্দিছিল, আপুনি কেনেকৈ জানিলে?
0: আইতাই আৰু একো উত্তৰ দিয়া নাছিল। অলপ পাছত আইতাই কেইবাবাৰো নাক উজাইছিল। মই বুজি উঠিছিলো যে ইতিমধ্যে আইতাৰ গালতো তপত চকুলো বাগৰি গৈছিল। কি আছিল সেই অশ্ৰুনিখৰণৰ কাৰণ? পেহীক এঘৰলৈ উলিয়াই দিব নোৱাৰাৰ বুজাই আনি দিয়া উদ্বিগ্নতা। আইতাৰ এই উদ্বিগ্নতা অৱশ্যে বেছিদিন নাথাকিল, কাৰণ যিদিনা দেউতাই আইতাক আলহীৰ লগত কথা পাতিব নাজানো বুলি তিৰস্কাৰ কৰিছিল, সেইদিনাই ৰাতি হেনো পেহীয়ে প্ৰতিজ্ঞা কৰিছিল যে লাজুমৰ পৰা চাবলৈ অহাজন কোলা হলেও চাপৰ হলেও তেওঁৰ লগত বিয়াত বহিবই। নানান প্ৰতিবন্ধকতাকো নেওচি অতি শীঘ্ৰেই আমাৰ সৰু পেহীৰ বিয়া হৈ গৈছিল লাজুমৰ ভুৱন গগৈৰ সৈতে।

কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ঝুনাকংকন ভূঞাই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, আইতা অনামিকা বৰদলৈ বৰুৱা, মোমায়েক সত্যজিৎ গগৈ, পেহী ঋতুপৰ্ণা ডেকা আৰু শিশু ৰুবুল মাউতৰ চৰিত্ৰত ধীৰ কাশ্য। শীৰ্ষ গীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰসাৱৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

শ্ৰোতাসকলে ইমান পৰে কথাশিল্প অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলক এইখিনিতেই জনাওঁ যে 28 জুন দেওবাৰে পুৱা 9:15 সেউজীপাত অনুষ্ঠানত শুনিবলৈ পাব এখনি নাটক উমলা ঘৰ। লগতে শিয়ালবস্তিৰ প্ৰাথমিক বিদ্যালয় আৰু বৰজুৰিৰ পি এম বৰজুৰিৰ আৰ কে এছ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ গীত মাত অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি আগবঢ়োৱা হ'ব। শ্ৰোতাসকলে অহা দেওবাৰে নিশা 7:20 শুনিবলৈ পাব সেউজীপাত অনুষ্ঠানৰ এটি বিশেষ খণ্ড। অনুষ্ঠানটি আগবঢ়াব নগাঁৱৰ খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, আৰু এই অনুষ্ঠানটি খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব।

এতিয়া আগবঢ়াবলৈ লৈছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমটো গীত দিল দিয়া দৰ্দ দিয়া বোলছবিখনৰ আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠত।

0: আকাশবাণী নগাঁও, এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
1: হেৰা, কাইলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। হোটেলতো ৰিজাৰ্ভেশ্যন ফুল, ইফালে শ্বপিং মলতো গ্ৰাহকৰ ভিৰ। ইমান ডাঙৰ প্ৰকল্প আৰু ব্যস্ত ব্যৱসায়ৰ বাবে ডাঙৰ আকাৰৰ মজবুত পানী টেংকি ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকিৰ লগতে HDPE পাইপ, আইৰণ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
1: হয় নেকি?
2: গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। যোগাযোগৰ নম্বৰ 7002286334। লিখিলেনে?
1: লিখিলোঁ 7002286334।
2: বঢ়িয়া।
1: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
2: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে

0: পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
0: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
1: অকিউলাছ আই হস্পিটেল।
0: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-67-8383।
1: পুনৰ কৈছো 6000-67-8383।
0: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সুৰ সংগম বোলছবিখনৰ লতা মংগেশকাৰ, ৰাজন মিশ্ৰা আৰু সাজন মিশ্ৰাৰ কণ্ঠদান কৰা এই গীতটি।

শ্ৰোতাসকলক এইখিনিতেই জনাই থওঁ যে কাইলৈ পুৱা 10 বজাত কৃত্ৰিম বুদ্ধিমত্তা, ইয়াৰ উৎপত্তি, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব নগাঁৱৰ বিষয় শিক্ষক জয়ন্ত কুমাৰ দাসে। অনুষ্ঠানটি আপোনালোকে শুনিবলৈ পাব কাইলৈ পুৱা 10 বজাত, গতিকে শুনিবলৈ নাপাহৰিব। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো পাকিজা বোলছবিখনৰ ৰাজকুমাৰীৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানৰ শেষৰটি গীত আগবঢ়াইছো মহম্মদ ৰফিৰ কণ্ঠত। কহিনীৰ বুলছবিখনৰ এই গীতটি আগবঢ়াইছোঁ।

0: emergency relief material. US and Iran agree to establish direct military communication channel to reduce risk of further conflict, says US Vice President J.D. Vance. And in US Open badminton, India's Ronak Chahan stuns top seed Chou Tin Shen of Chinese Taipei to enter quarterfinals of men's singles. Kidambi Srikanth and three women shuttlers also reach the quarters. That is all in the news at 9. Good night.
1: FM বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে কাইলৈ পুৱা 10 বজাত কৃত্ৰিম বুদ্ধিমত্তা, ইয়াৰ উৎপত্তি, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা হ'ব। আলোচনাটিত অংশগ্ৰহণ কৰিছে নগাঁৱৰ বিষয় শিক্ষক জয়ন্ত কুমাৰ দাসে। অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব কাইলৈ পুৱা 10 বজাত। শ্ৰোতাসকলে অহা 28 জুন দেওবাৰে সন্ধিয়া 7:20 শুনিবলৈ পাব সেউজীপাত অনুষ্ঠানৰ এটি বিশেষ খণ্ড। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে নগাঁৱৰ খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ সৌজন্যত প্ৰচাৰ হ'ব লগা অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব দেওবাৰে সন্ধিয়া 7:20। লগতে দেওবাৰে পুৱা 9:15 সেউজীপাত অনুষ্ঠানত নিবেদন কৰা হ'ব উমলা ঘৰ শীৰ্ষক এখনি নাটক আৰু শিয়ালবস্তি প্ৰাথমিক বিদ্যালয়ৰ বৰজুৰীৰ PM বৰজুৰী RKS বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান। শ্ৰোতাসকলে ইমান পৰে আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। নিজৰা অনুষ্ঠানত আগবঢ়াইছো কাৰ্তিক কথাৰ আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত।

শ্ৰোতাসকলে ইমান পৰে কাৰ্তিক কাথাৰ আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত শুনিলে নিজৰা অনুষ্ঠানত এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। ৰাজ্যত এতিয়ালৈকে 62 জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সময়ছোৱাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে 59টা গোচৰ পঞ্জীয়ন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান অব্যাহত থাকিব। জনগণৰ জীৱনক লৈ কৰা যিকোনো অপচেষ্টা কেতিয়াও সহ্য কৰা নহ'ব বুলিও তেওঁ মন্তব্য কৰে। ভুৱা চিকিৎসকৰ চক্ৰটোক সকিয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে জনসাধাৰণৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে অভিযান আগলৈও অব্যাহত থাকিব। উল্লেখযোগ্য যে চিকিৎসক ডাঃ অভিজিত নেওগৰ একক প্ৰচেষ্টাত প্ৰথম অৱস্থাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলিছিল। পৰৱৰ্তী সময়ত বিষয়টো চৰকাৰৰ দৃষ্টিলৈ অহাত চিকিৎসকগৰাকীৰ নেতৃত্বত ভুৱা চিকিৎসক বিৰোধী অভিযান গোট গঠন কৰি দিয়া হয়। তেওঁৰ নেতৃত্বতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা অম্বুবাচী মহাযোগলৈ প্ৰায় 8 লাখ ভক্তৰ আগমন ঘটে। মেলালৈ 75 গৰাকী বিদেশী ভক্তও আহিছিল বুলি কামৰূপ জিলা প্ৰশাসনে জানিবলৈ দিছে। উল্লেখযোগ্য যে যোৱা নিশা 12:02 অম্বুবাচীৰ নিবৃত্তিৰ পিছত আজি সূৰ্যোদয়ৰ পাছতে দেৱী স্নান তথা নৃত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। পৰ্যটন মন্ত্ৰী অজন্তা নেওগে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱভৱ আদৰ্শক প্ৰতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্ৰীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্বত সিদ্ধাৰ্থ শৰ্মা নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। স্বাস্থ্যখণ্ডত অবিৰত বিনিয়োগ, চিকিৎসা সেৱাৰ প্ৰসাৰ, মাতৃসকলৰ যত্নৰ ক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ ফলত ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে। গুৱাহাটীত থকা শ্ৰী মাৰোৱাৰী দাতব্য ঔষধালয়ৰ 110 বছৰীয়া প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা কয়। তেওঁ কয় যে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখত 2006 বৰ্ষৰ 480ৰ পৰা বৰ্তমান সময়ত 84লৈ হ্ৰাস পাইছে। এয়া অসমৰ স্বাস্থ্যখণ্ডৰ বাবে যুগান্তকাৰী সাফল্য বুলিও তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ অসমীয়া সমাজ সংস্কৃতিৰ উন্নয়নত মাৰোৱাৰী সমাজে আগবঢ়োৱা অৱদানৰ সম্পৰ্কেও আলোকপাত কৰে। ৰাজ্যৰ 12খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে এডমিট কাৰ্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ তামোলপুৰ জিলা প্ৰশাসনে কিছু নিষেধাজ্ঞাও জাৰি কৰিছে। এই অনুসৰি তামোলপুৰ জিলাৰ 3টা পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা

হৈছে। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ নিবাসী তথা লাহোৱালৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ক্ৰীড়া সংগঠক শৈলেন্দ্ৰনাথ ভাগৱতীৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। তেখেতৰ মৃত্যুত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

আকাশবাণী নগাঁও শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰিবলৈ লোৱা হৈছে কিৰৱানী ৰাগত পণ্ডিত ভি জি যোগে পৰিৱেশন কৰা বেহেলা বাদন।

শ্রোতাসকলে ইমান পৰে শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত কিৰৱানী ৰাগত পণ্ডিত ভি জি যোগে পৰিৱেশন কৰা বেহেলা বাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, নিউজ অন এ আই আৰ এপ যোগে আৰু www.akashbani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। কাইলৈ এই একে মিটাৰতে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছিল হিমশেখৰ বৰুৱা আৰু বিবেক যাদৱ। প্ৰসাৰণ সহযোগী আছিল হিমাক্ষী মজুমদাৰ। ইমানতে আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই হিৰণ্যপ্ৰভা দিহিঙীয়াই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।